নমস্কাৰ, সুপ্ৰভাত শ্ৰোতাসকল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। সমূহ শ্ৰোতাকে অশীতিতম স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 29 দিন, 1948 শকাব্দৰ শাওন মাহৰ 24 দিন, 2026 খ্ৰীষ্টাব্দৰ 15 আগষ্ট। এতিয়া সময় পুৱাতে 5:33 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ষ্টুডিঅ'ত মই কৌৰৱী হাজৰিকা, ডিউটিৰ ৰুমত আৰাধনা বৰা আৰু ৰুলিমণি শইকীয়া, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ, তিলক চন্দ্ৰ দাস, বিজিৎ শৰ্মা আৰু আছিফ আহমেদ। নিবেদন কৰা হৈছে বন্দনা। আজিৰ অনুষ্ঠানত কেইটিমান দেশ বন্দনা শুনাবলৈ লোৱা হৈছে।

শ্ৰোতাসকলে বন্দনা অনুষ্ঠানটিত কেইটিমান দেশ বন্দনাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হৈছিল কেইটিমান দেশ বন্দনাৰ গীতেৰে। ৰচনা আছিল ক্ৰমে অতুল চন্দ্ৰ হাজৰিকা, উমেশ চন্দ্ৰ চৌধুৰী, কীৰ্তিনাথ শৰ্মা বৰদলৈ আৰু নুৰুল হকৰ।

0: According to economic projections, the growth rate of the Indian economy is expected to be more than twice the average of global growth rate. Atmanirbhar Bharat Abhiyan has further strengthened the foundation of our economic progress and national security.
1: President Draupadi Murmu highlighted that making the country Nakshal-free is a major achievement, as for decades, Nakshal has imposed a serious challenge to the nation. She said today, the areas once affected by Nakshalism are filled with enthusiasm. President Draupadi Murmu has approved 78 gallantry awards to the personnel of the Defence Forces and Central Armed Police Forces on the eve of Independence Day. 13 awards have been given posthumously. These are 9 Kirti Chakra, 1 Bhatu Shaurya Chakra, 19 Shaurya Chakra, 5 Bhatu Sena Medals, 36 Sena Medals, 3 Nau Sena Medals and 5 Vayu Sena Medals. The government has decided to remove the 12-minute advertisement duration cap for television channels. In a statement, Information and Broadcasting Ministry said that the decision will come into effect from the date of notification of the amendment in the Cable Television Networks Rules 1994 in the Gazette. It said that in view of the changes that have occurred in the TV broadcasting sector, a need was felt to revisit the stipulations relating to advertisement duration. The statement added that in India, the sector is heavily dependent on advertising, irrespective of whether a channel is pay or free to air. It said there was a non-level playing field for traditional TV channels vis-a-vis digital media where no such stipulation on advertisement cap regulation exists. The National Testing Agency, NTA, will release the provisional answer keys for UGC NET June 2026, CSIR NET, ICAR All India Entrance Exam for admission and All India Competitive Examination for PhD programs tomorrow. The NTA said that the provisional answer keys will be published on its website. It advised candidates to rely only on official communication from NTA. And the first test of the two-match series between India and Sri Lanka will begin today at the Gaurhal International Stadium. The match will begin at 10 a.m. IST. On India's 80th Independence Day, the men's team will feature in their 600th test match today, thus becoming the third team after England and Australia. And that is the end of this news bulletin.
2: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা মুকুতামালা।
3: মহাত্মা গান্ধীয়ে কৈছিল, বাস্তৱতে ধৰ্মৰ ভাৱ আমাৰ প্ৰতি কামতে প্ৰসাৰিত থাকিব লাগে। ইয়াত মই ধৰ্ম বোলা কথাষাৰেৰে সাম্প্ৰদায়িক ধৰ্মক বুজোৱা নাই। নিখিৰ বিশ্ব ব্ৰহ্মাণ্ডত যিটো শৃংখলাৰে নৈতিক শাসন চলি আছে তাত বিশ্বাস থকাকেই মই ইয়াত ধৰ্ম বুলিছোঁ। এই শক্তিক আমি দেখা নাপাওঁ বুলিয়েই এইটো এটা অবাস্তৱ কথা এনে হ'ব নোৱাৰে। এইটো হিন্দু ধৰ্ম, মুছলমান ধৰ্ম, খ্ৰীষ্ট ধৰ্মকে আদি কৰি সকলো প্ৰতিষ্ঠিত ধৰ্মৰ ওপৰত। ধৰ্মৰ এনে এটা অৰ্থই এইবিলাকক বিলোপ নকৰে, বৰঞ্চ এইবিলাকৰ মাজত সমন্বয় আনি ইয়াক এটা বাস্তৱ ৰূপ দিয়ে। এইবিলাক ধৰ্ম একেটা কথাত লগ হোৱাৰ বেলেগ বেলেগ বাট মাথোন। আমি যদি একেটা লক্ষ্যত উপনীত হ'বলৈ বেলেগ বেলেগ বাট লওঁ, তেন্তে তাত ক্ষতি কি? বাস্তৱত ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটোৰ দৰে মানুহে প্ৰতি বেলেগ বেলেগ ধৰ্ম। মানুহ যদি নিজৰ ধৰ্মত আচল তত্ত্ব পায়গৈ, তেন্তে তেওঁ আন ধৰ্মৰ আচল তত্ত্ব বুজি পাব। বেলেগ বেলেগ ধৰ্ম থকালৈকে প্ৰত্যেকৰে একোটা সুকীয়া নিদৰ্শনৰ প্ৰয়োজন। কিন্তু যেতিয়া বাহ্যিক নিদৰ্শনটোতেই দৈৱশক্তি আৰোপ কৰি বিগ্ৰহৰ দৰে পূজা কৰা হয় আৰু আন ধৰ্মতকৈ শ্ৰেষ্ঠতা দেখুৱাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়, তেতিয়াই এনেবিলাক কথা বৰ্জন কৰাটো প্ৰয়োজন হৈ পৰে। বহুত দিনৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ পৰা মই ইয়াকে সিদ্ধান্ত কৰিছোঁ যে সকলো ধৰ্মই সত্য, সকলো ধৰ্মতেই অলপ নহয় অলপ কিবা ভুল ভ্ৰান্তি আছে। মোৰ নিজৰ আত্মীয় কুটুম্বলৈ যিদৰে মৰম আছে, সেইদৰে মানৱ মাত্ৰলৈকে মোৰ মৰম থকাটো উচিত। আৰু এইদৰে হিন্দু ধৰ্ম মোৰ ওচৰত যিদৰে প্ৰিয়, সেইদৰে সকলো ধৰ্মই মোৰ ওচৰত প্ৰিয়। মোৰ নিজৰ ধৰ্মলৈ মোৰ

0: হৃদয়ে শ্রদ্ধা আছে, সেইদৰে আন সকলো ধৰ্মলৈকে শ্ৰদ্ধা আছে। সেইবাবে ধৰ্মান্তৰ হোৱাৰ চিন্তা সম্ভৱ নহয়। বেলেগ বেলেগ ধৰ্মৰ ভক্ত সেৱকসকলক যিদৰে ভগৱানেই সৃষ্টি কৰিছে, সেইদৰে তেওঁই এইবিলাক ধৰ্মৰো সৃষ্টি কৰিছে। মোৰ ওচৰ চুবুৰীয়াজনৰ ধৰ্ম মোৰ ধৰ্মতকৈ নিকৃষ্ট আৰু তেওঁ নিজৰ ধৰ্ম এৰি মোৰ ধৰ্ম গ্ৰহণ কৰক, এনে এটা ভাৱ মনৰ গুপুত চুকত মই কেনেকৈ প্ৰশ্ৰয় দিব পাৰোঁ? তেওঁৰ এজন প্ৰকৃত বিশ্বস্ত বন্ধু হিচাপে মই ভগৱানক প্ৰাৰ্থনা জনাব পাৰোঁ তেওঁ যেন জীয়াই থাকি নিজৰ ধৰ্মত নিখুঁত হ'ব পাৰে। ভগৱানৰ মন্দিৰত বহুতো খোটালি আছে আৰু প্ৰত্যেকটোৱেই সমানে পবিত্ৰ। কোনেও যেন এক মুহূৰ্তলৈকে এনে এটা আশংকাৰ ভাৱ মনত প্ৰশ্ৰয় নিদিয়ে যে আন ধৰ্মৰ গ্ৰন্থ সশ্ৰদ্ধভাৱে পঢ়িলেই তেওঁ নিজৰ ধৰ্মত বিশ্বাস কমিব। হিন্দু দৰ্শনে সকলো ধৰ্মতে সত্যৰ উপাদান আছে বুলি ধৰে আৰু সকলো ধৰ্মলৈকে শ্ৰদ্ধা আৰু সন্মানৰ ভাৱ ৰাখিবলৈ আদেশ দিয়ে। এনে এটা ভাৱৰ মূলত নিজৰ ধৰ্মলৈ শ্ৰদ্ধা। আন ধৰ্মৰ গ্ৰন্থ অধ্যয়ন কৰা আৰু এইবিলাকৰ গুণগ্ৰাহী হ'বলৈ যত্ন কৰিবলৈ বুলি নিজৰ ধৰ্মলৈ শ্ৰদ্ধা কমাৰ একো কাৰণ নাই। বৰঞ্চ নিজৰ ধৰ্মলৈ যিটো শ্ৰদ্ধাৰ ভাৱ আছে, সেই ভাৱ আৰু বহল হোৱাৰহে ই নিদৰ্শন মাথোন। যিসকলে নিজৰ ধৰ্মৰ মহিমা আনক বুজায়, আন লোকক বিশেষকৈ নিজৰ ধৰ্ম এৰি তেওঁৰ ধৰ্মত শৰণ লোৱাৰ উদ্দেশ্য বুজায়, তেওঁলোকক মই বিশ্বাস নকৰোঁ। অন্তৰৰ আস্থা আৰু বিশ্বাসত লোকক বুজোৱাৰ স্থান নাই। সেইমতে নিজৰ জীৱনটো গঢ়িব লাগে আৰু তেতিয়াহ'লে ইয়েই নিজক প্ৰচাৰ কৰে। ভগৱানৰ জ্ঞান কিতাপৰ পৰা ধাৰ কৰা কথা নহয়, এইটো নিজৰ অন্তৰত উপলব্ধি কৰা কথা। বৰজোৰ কিতাপে সহায় কৰিব পাৰে, কিন্তু প্ৰায়ে এইবিলাকে বাধাৰহে সৃষ্টি কৰে।
1: আজিৰ মুকুতামালাত সেয়া আছিল মহাত্মা গান্ধীৰ বাণী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া নিবেদন কৰিছোঁ অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল ৰাগ আহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত হসেনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল ৰাগ আহিৰ ভৈৰৱ শুনিলে। আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা নিবেদন কৰিছোঁ ফুলবায়ন শীলৰ কণ্ঠৰ বৰগীত, পুনতে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত।

ইমান পৰে বৰগীত শুনিলে ফুল বায়ন চিলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি পুৱা 7 বজাত দেশৰ অশীতিতম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা পতাকা উত্তোলন কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। মাননীয় প্ৰধানমন্ত্ৰীৰ এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব নিশা 9:30 বজাত। পুৱা 9 বজাত অশীতিতম স্বাধীনতা দিৱস উপলক্ষে অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমবাসীক উদ্দেশ্যি দিয়া ভাষণ আৰু এই ভাষণৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। নিশা 7:45 বজাত খানাপাৰাত উদযাপন কৰা অশীতিতম স্বাধীনতা দিৱসৰ এটি প্ৰতিবেদন প্ৰযোজনা সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:15 বজাত পুৱাৰ আঞ্চলিক বাতৰি, 9:30 বজাত জিলাৰ ৰেহৰু, নিশা 8:02 বজাত দৃষ্টিপাত, সন্ধিয়া 6:10 বজাত কৃষক বাণী, উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি এই বিষয়ে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈয়ে, আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ ক্ৰীড়া বিশেষণ, যুগুতাই আগবঢ়াব প্ৰিয়া শৰ্মাই, ভাগ লৈছে আকাংক্ষা আৰু বন্দনাই। বিয়লি 4:30 বজাত বড়ো অনুষ্ঠানত গংগাধৰ ৰামচিয়াৰীৰ কথিকা স্বাধীনতা দিৱসৰ তাৎপৰ্য। দিনৰ 12:15 আমাৰ যুৱ

ভৱনীৰ পৰা অনুষ্ঠানত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকল এই বিষয়ে এটি কুইজৰ অনুষ্ঠান পৰিচালনা কৰিব নয়নজ্যোতি বৰাই আঁত ধৰিব স্নেহা পাঠকে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:35 বজাত দেশপ্ৰেমমূলক গীত। 9:45 বজাত অসমা সুষমা অনুষ্ঠানত ঋতুপৰ্ণ দাস ৰচিত আলেখ্য মই গাওঁ তোমাৰেই গান শুনিবলৈ পাব আজি চতুৰ্থ খণ্ড, প্ৰযোজনা উৎপল দত্ত আৰু ঋতুপৰ্ণ দাসৰ। 10:00 বজাত হিন্দী চিনেমাৰ গীত। 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বাদশ খণ্ড, প্ৰযোজনা প্ৰমাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। 11:10 বজাত চন্দাশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠৰ আধুনিক গীত। 11:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খেয়াল ৰাগ বৃন্দাবনী সাৰংগ। 11:50 বজাত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতেৰে সজোৱা অনুষ্ঠান মৌ টুকাৰীৰ গীত। 12:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 5:25 বজাত 7:20 বজাত আৰু নিশা 8:30 বজাত আধুনিক গীত। 6:40 বজাত তনুশ্ৰী দেৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 বজাত বৃন্দগান। 7:35 বজাত পূবালীৰ সুৰত সৰুৰাম তেৰণৰ কণ্ঠৰ কাৰ্বি গীত। 9:00 বজাত চিত্ৰগীত। 10:00 বজাত অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত অনুষ্ঠানটি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। সমূহশ্ৰোতাকে স্বাধীনতা দিৱসৰ উলগ জনাই বাতৰি পঢ়িছোঁ নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰই আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। উদ্যোগসমূহৰ প্ৰয়োজনীয়তা আৰু প্ৰাৰ্থীৰ দক্ষতাৰ মাজত থকা ব্যৱধান দূৰ কৰাত সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। আৰু 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰই আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ দুখন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তেই 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হ'ব। পুষ্পবৃষ্টিৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5,000 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। সেইসকলৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ স্বেচ্ছাসেৱক, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনৰ মহিলা উদ্যমী, মাই ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী স্বেচ্ছাসেৱক, নগৰীয়া অঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্বাচিত হিতাধিকাৰী আৰু প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনৰ পদপথৰ ব্যৱসায়ীসকলৰ লগতে আন কেতবোৰ বিশেষ ক্ষেত্ৰৰ লোকক সামৰি লোৱা হৈছে। লালকিল্লাৰ স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হ'ব। ইয়াৰ জৰিয়তে বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱ শক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হ'ব। এই উদযাপনত দেশৰ 3টা সেনাবাহিনীৰ 2,500 কেডেটৰ লগতে মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰিব। স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ বাবে দিল্লী আৰক্ষীয়ে প্ৰয়োজনীয় সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয় যে

0: 1947 চনৰ 15 আগষ্টত দেশ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। দেশৰ সকলো নাগৰিক, বিশেষকৈ শিক্ষাৰ্থী আৰু শিক্ষক, বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, শ্ৰমিক আৰু কৃষক সকলোৱে নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
1: মেৰে প্যাৰে দেশবাসীয় নমস্কাৰ। हमारा तिरंगा हमारे स्वाधीनता का प्रतीक है। 15 अगस्त 1947 के दिन भारत माता पराधीनता की बेड़ियों से मुक्त हुई। सभी देशवासी स्वतंत्र भारत की नियति के निर्माता बने। हम भारत के लोग अपने सपनों को साकार करने के अवसरों का उपयोग कर सके और भारत को सर्वश्रेष्ठ राष्ट्र बनाने की भावना से कार्य करें, इसी में स्वतंत्रता की सार्थकता है। निष्ठावान विद्यार्थी और शिक्षक, विकास के लिए तत्पर वैज्ञानिक और इंजीनियर, स्वास्थ्य सेवा में कार्यरत डॉक्टर और स्वास्थ्य कर्मी, मेहनती श्रमिक और अन्नदाता किसान अपने प्रयासों से राष्ट्र निर्माण कर रहे हैं।
0: তেওঁ কয় যে 2047 চনত ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব, সেয়েহে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে দেশে লাভ কৰা বিকাশৰ জৰিয়তে প্ৰতিগৰাকী লোক যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শ সৰুগত কৰি দেশ আধুনিকতা আৰু বিকাশৰ পথত অগ্ৰসৰ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ভয়ং ৰাষ্ট্ৰে জাগ্ৰিয়াম এই বেদবাক্যই আমাক ৰাষ্ট্ৰৰ বাবে সদা সতৰ্ক হৈ থকাৰ বাবে প্ৰেৰণা দি আহিছে বুলি তেওঁ উল্লেখ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ লগতে স্বাধীন ভাৰতৰ বাবে বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰ নিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰে। ভাৰত মাতৃৰ এই সকল মহান সন্তানক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰণিপাত জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শৰে দেশে স্বাধীনতা লাভ কৰে তথা দেশ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথাও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিখন উদ্যোগসমূহৰ প্ৰয়োজনীয়তা আৰু চাকৰিৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ দক্ষতাৰ মাজত থকা ব্যৱধান দূৰ কৰাত সহায়ক হোৱাকৈ প্ৰস্তুত কৰা হৈছে। ইণ্টাৰ্ণসকলৰ সৈতে মত বিনিময় কৰি নতুন দিল্লীৰ শ্ৰীমতী সীতাৰমণে কয় যে উদ্যোগৰ বিষয়াসকলৰ লগতে স্নাতক আৰু ITI পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময়ৰ পিছত তেওঁ এই আঁচনিখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি চমুকৈ PMIS-ৰ অধীনত 18-25 বছৰ বয়সৰ যোগ্য যুৱক যুৱতীসকলে ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰাৰ লগতে প্ৰতিমাহে ন্যূনতম 9,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰে। এই আঁচনিৰ পাইলট পৰ্যায়ৰ তৃতীয় ৰাউণ্ডৰ কাম চলি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিখনে যুৱক যুৱতীসকলক হাতে কামে উদ্যোগৰ অভিজ্ঞতা প্ৰদান কৰি এই ব্যৱধান দূৰ কৰাত সহায় কৰিছে। এই আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলে নিজৰ আগ্ৰহৰ ক্ষেত্ৰখনত ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভ কৰাৰ লগতে প্ৰাৰ্থীসকলে নিজৰ অৰ্হতাৰ বাহিৰেও অতিৰিক্ত দক্ষতা লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জলশক্তি মন্ত্ৰালয়ে কৈছে যে কেন বেটুৱা সংযোগী প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহক ক্ষতিপূৰণ অথবা পুনৰ সংস্থাপনৰ কোনোধৰণৰ ব্যৱস্থা কৰা হোৱা নাই বুলি উত্থাপিত অভিযোগসমূহ সম্পূৰ্ণ অসত্য আৰু বিভ্ৰান্তিকৰ। এখন বিজ্ঞপ্তিযোগে মন্ত্ৰালয়ে কৈছে যে অধিকাংশ যোগ্য পৰিয়ালে ইতিমধ্যে সম্পূৰ্ণ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ সুবিধা লাভ কৰিছে আৰু মাত্ৰ কেইটামান পৰিয়ালৰ ক্ষেত্ৰতহে কিছু আনুষ্ঠানিকতা বাকী আছে। প্ৰভাৱিত পৰিয়ালসমূহৰ বাবে নিকা, ন্যায্য আৰু সময় নিৰ্ধাৰিত ক্ষতিপূৰণ প্ৰদানৰ লগতে তেওঁলোকৰ পুনৰ সংস্থাপন সুনিশ্চিত কৰিবলৈ কেন্দ্ৰৰ লগতে মধ্যপ্ৰদেশ চৰকাৰ আৰু কেন বেটুৱা সংযোগী প্ৰকল্প কৰ্তৃপক্ষ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনৰ কেন বেটুৱা সংযোগী প্ৰকল্প হৈছে দেশৰ প্ৰথমটো গুৰুত্বপূৰ্ণ নদী সংযোগ প্ৰকল্প। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে কেন নদীৰ অতিৰিক্ত পানীভাগ বেটুৱা নদীলৈ বোৱাই নিয়া যাতে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ বুলেনখন অঞ্চললৈ জলসিঞ্চন, খোৱাপানী যোগান আৰু জলবিদ্যুতৰ সুবিধা প্ৰদান কৰিব পৰা যায়। এই প্ৰকল্পই 10.62 লাখ হেক্টৰ ভূমিৰ প্ৰায় 62 লাখ লোকৰ বাবে খোৱাপানীৰ সুবিধা প্ৰদান কৰাৰ লগতে 103 মেগাৱাট বিদ্যুৎ উৎপাদন সুনিশ্চিত কৰিব। এশ 35 সংখ্যক ইণ্ডিয়ান অইল ডুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত FC দিল্লীয়ে মণিপুৰৰ FC ৰেংদাৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ISL চেম্পিয়ন ইষ্ট বেংগল FCয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। ৰাষ্ট্ৰই আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।

Bondoc! Precious Lord!

0: आगे बढ़ेगा। मेरे प्यारे असमवासियों, इस वर्ष की थीम विकसित भारत 2047 के लिए युवा शक्ति की भावना हमें अपने स्वतंत्रता सेनानियों के अमूल्य विरासत को आगे बढ़ाते हुए राष्ट्र निर्माण में युवाओं की ऊर्जा, प्रतिभा और नवाचार को सार्थक दिशा देने का संदेश देना है। हमारे युवाओं की रचनात्मक सोच, तकनीकी दक्षता, उद्यमशीलता और राष्ट्र के प्रति प्रतिबद्धता भारत को नई ऊंचाइयों तक ले जाने में महत्वपूर्ण भूमिका निभा सकते हैं। हमें युवा शक्ति को राष्ट्र निर्माण से जोड़कर एक सशक्त, समृद्ध और समावेशी भारत की नींव को और मजबूत करना है। इस वर्ष का स्वतंत्रता दिवस हमारे लिए इसलिए भी विशेष है कि हम राष्ट्रगीत वंदे मातरम के 150 वर्ष पूर्ण होने का गौरवपूर्ण अवसर भी मना रहे हैं। वंदे मातरम ने स्वतंत्रता संग्राम के दौरान असंख्य देशवासियों के हृदय में माँ भारती के प्रति अप्रतिम प्रेम, समर्पण और स्वाधीनता की चेतना का संचार किया। इसकी भावना आज भी हमें राष्ट्र की एकता, अखंडता और गौरव के लिए समर्पित होकर कार्य करने की प्रेरणा देती है। इसी भावना के साथ हमें विकसित और आत्मनिर्भर असम के निर्माण का संकल्प भी लेना है। यह प्रत्येक असमवासियों की सामूहिक आकांक्षा और जिम्मेदारी है। हमारी एकजुटता, परिश्रम और सक्रिय सहभागिता और योगदान से ही विकसित भारत और विकसित असम का स्वप्न साकार होगा। आइए एकजुट होकर, कंधे से कंधा मिलाकर एक नए और विकसित असम तथा एक सशक्त, समृद्ध और विकसित भारत के निर्माण की दिशा में आगे बढ़ें। इसी विश्वास के साथ आप सभी को स्वतंत्रता दिवस की पुनः बहुत बहुत शुभकामनाएं। धन्यवाद। जय हिंद।
1: ইমান পৰে অশীতিতম স্বাধীনতা দিবস উপলক্ষে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰা ভাষণ শুনিলে। এতিয়া শুনক এই ভাষণৰ অসমীয়া ভাষান্তৰ।
2: নমস্কাৰ প্ৰিয় অসমবাসী ৰাইজ, আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ মহান ৰাষ্ট্ৰখনৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। এই ঐতিহাসিক দিনটোৱে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ ত্যাগ, তপস্যা, সংঘৰ্ষ আৰু বলিদানৰ ফলত সম্ভৱ হৈ উঠা গৌৰৱময় যাত্ৰাৰ কথা সোঁৱৰায়। দেশৰ স্বাধীনতাৰ বাবে সকলো জলাঞ্জলি দিয়া সেই মহান ব্যক্তিসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বোস, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল আৰু লালা লাজপত ৰায়ৰ দৰে মহান ৰাষ্ট্ৰনেতাসকলে দেশবাসীৰ মনত স্বাধীনতাৰ চেতনা জগাই তোলে। তাৰ লগতে মোৰ অসমীয়ায়েও এনে বহু বীৰ সংগ্ৰামীৰ জন্ম দিলে যিসকলে স্বাধীনতা সংগ্ৰামত ভাগ লৈ অদম্য সাহস আৰু ত্যাগৰ পৰিচয় দিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, শ্বহীদ কুশল কোঁৱৰ, বীৰাংগনা কনকলতা বৰুৱা, মণিৰাম দেৱান, পিয়লি ফুকন আদি অনেক স্বাধীনতা সংগ্ৰামীয়ে নিজৰ ত্যাগ আৰু বলিদানেৰে অসমক গৌৰৱান্বিত কৰিলে। স্বাধীনতা সংগ্ৰামৰ পৰা আজিলৈকে আমাৰ অসমে ৰাষ্ট্ৰ নিৰ্মাণত নিৰন্তৰ যোগদান দি আহিছে। জ্ঞান, শিক্ষা, সাহিত্য, কলা, সংস্কৃতি, অধ্যাত্ম, বিজ্ঞান, ক্ৰীড়া আৰু সমাজসেৱা, এই আটাইবোৰ ক্ষেত্ৰতে অসমৰ নাগৰিকে দেশৰ গৌৰৱ বঢ়াইছে। দেশে স্বাধীনতা উৎসৱ উদযাপন কৰাৰ সময়ত মই বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা ব্যক্ত কৰিছোঁ। নিজৰ আপোনজনক হেৰুওৱাৰ দুখৰ মই সমভাগী হৈছোঁ। বানপীড়িতসকলৰ যাতনাৰ কথা আমি ভালদৰেই বুজি পাওঁ। এই বিপদৰ সময়ত আমি তেখেতসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছোঁ। বিপদৰ সময়ত এজনে আনজনক সহায় কৰাটোৱেই হৈছে প্ৰকৃত মানৱতা আৰু ৰাষ্ট্ৰসেৱাৰ পৰিচায়ক। এই বিপদৰ সময়ত বানপীড়িতসকলক সহায় কৰা প্ৰশাসন, সুৰক্ষাকৰ্মী, দুৰ্যোগ প্ৰশমনৰ সৈতে জড়িত কৰ্মীসকল, সামাজিক সংগঠন আৰু নাগৰিকসকলৰ মই শলাগ লৈছোঁ। মোৰ প্ৰিয় অসমবাসী, আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যিখন আত্মনিৰ্ভৰ, সমৃদ্ধ, শিক্ষিত, শক্তিশালী আৰু সকলো নাগৰিকে সমান সুবিধা লাভ কৰা ভাৰতবৰ্ষৰ সপোন দেখিছিল, আজি আমাৰ দেশ ক্ষিপ্ৰতাৰে সেই দিশে আগবাঢ়িছে। আদৰৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পথ প্ৰদৰ্শনৰ বাবে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আজি ৰাষ্ট্ৰীয় বিকাশৰ মুখ্য ধাৰা হৈ উঠিছে। ৰেল পৰিবহণ, পথ পৰিবহণ,

0: বিমান পৰিবহণ, জল পৰিবহণ, ইণ্টাৰনেট সংযোগ আদি সকলো ক্ষেত্ৰতে দ্ৰুতগতিত উন্নয়ন সাধিত হৈছে। বাণিজ্য, পৰ্যটন, শিক্ষা আৰু স্বনিয়োজনৰ ক্ষেত্ৰতো নতুন নতুন সুযোগ ওলাবলৈ ধৰিছে। মোৰ প্ৰিয় অসমবাসী, অসমৰ বিকাশক উচ্চ মাত্ৰা প্ৰদানৰ বাবে মোৰ ৰাজ্য চৰকাৰখনে নিৰন্তৰ প্ৰয়াস চলাই গৈছে। মোৰ চৰকাৰৰ উদ্যমী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কেইবাটাও মহত্বপূৰ্ণ প্ৰয়াস আৰম্ভ কৰা হৈছে। অৰুণোদয় আঁচনি, মিছন বসুন্ধৰা, নিযুত মইনা আঁচনি, প্ৰজ্ঞান ভাৰতী, জীৱন প্ৰেৰণা, সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনি, আত্মনিৰ্ভৰ অসম আদি অনেক আঁচনিয়ে অসমৰ সকলো স্তৰৰ লোকৰ উন্নয়নৰ বাট মুকলি কৰিছে। মোৰ বিশ্বাস, মোৰ ৰাজ্য চৰকাৰৰ প্ৰয়াস, কেন্দ্ৰ চৰকাৰৰ সহযোগ আৰু অসমৰ সচেতন ৰাইজৰ সক্ৰিয় অংশগ্ৰহণে আমাৰ ৰাজ্যখনক নিৰন্তৰ প্ৰগতিৰ পথেৰে আগুৱাই লৈ যাব। এই বছৰৰ স্বাধীনতা দিৱসৰ মূল মন্ত্ৰ 2047ত বিকশিত ভাৰতৰ বাবে যুৱ শক্তি। এই মন্ত্ৰই স্বাধীনতা সংগ্ৰামীৰ সপোনৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত যুৱ সমাজৰ শক্তি আৰু প্ৰতিভাৰ প্ৰয়োগৰ বাৰ্তা বহন কৰে। আমাৰ যুৱ সমাজৰ গঠনমূলক চিন্তা, কাৰিকৰী দক্ষতা, উদ্যমশীলতা আৰু ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতাই ভাৰতক উন্নতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত কৰি এখন শক্তিশালী আৰু সমৃদ্ধ ভাৰতৰ ভেটি সুদৃঢ় কৰি তুলিব লাগিব। ৰাষ্ট্ৰগীত বন্দে মাতৰম সৃষ্টিৰ 150 বছৰ পূৰ্তি এই স্বাধীনতা দিৱসৰ আন এটি বৈশিষ্ট্য। বন্দে মাতৰম গীতটোৱে স্বাধীনতা সংগ্ৰামৰ কালচোৱাত অসংখ্য দেশবাসীৰ হৃদয়ত আই ভাৰতীৰ প্ৰতি প্ৰেম, সমৰ্পণ আৰু স্বাধীনতাৰ চেতনা সঞ্চাৰ কৰিছিল। ইয়াৰ ভাৱনাই আজিও আমাক ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু গৌৰৱৰ বাবে সমৰ্পিত হৈ কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে। এই ভাৱনাৰেই আমি বিকশিত আৰু আত্মনিৰ্ভৰ অসমৰ নিৰ্মাণৰ সংকল্পও গ্ৰহণ কৰিব লাগিব। ই প্ৰতিজন অসমবাসীৰ সামূহিক আকাংক্ষা আৰু দায়িত্ব। আমি এক গোট হৈ সক্ৰিয় সহযোগিতাৰে পৰিশ্ৰম কৰি গ'লেহে বিকশিত ভাৰত আৰু বিকশিত অসমৰ সপোন সাকাৰ হৈ উঠিব। আহক, আমি আটাইয়ে একেলগ হৈ কান্ধত কান্ধ মিলাই এখন নতুন আৰু বিকশিত অসম তথা শক্তিশালী, সমৃদ্ধ আৰু বিকশিত ভাৰত নিৰ্মাণৰ দিশত আগবাঢ়ি যাওঁ। এই বিশ্বাসেৰেই আপোনালোকক পুনৰ স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ। ধন্যবাদ। জয় হিন্দ।
1: ইমান পৰে অশীতিতম স্বাধীনতা দিৱস উপলক্ষে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰা ভাষণ আৰু এই ভাষণৰ অসমীয়া ভাষান্তৰ শুনিলে।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশজুৰি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ দেশ শেহতীয়া দুৰ্যোগত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে আছে বুলি লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ আশ্বাস। দেশৰ সকলো নাগৰিক নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যাৰ ভাষণত প্ৰকাশ। গুৱাহাটীৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন। উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়া বানৰ কাৰণ আৰু নামনি অঞ্চলত পৰা প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু বিষয়ক গৱেষণা দল গঠন। আৰু কাইলৈ আৰু পৰহিলৈ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল। নমস্কাৰ সকলো শ্ৰোতালৈ। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। দেশে আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ দুখন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। এই উদযাপনত দেশৰ তিনিওটা সেনাবাহিনীৰ 2500 কেডেটৰ লগতে মাই ভাৰত স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হৈছে। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ বলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহান হয়।
1: बाढ़ का प्रकोप रहा, भूस्खलन का प्रकोप रहा, अनेक परिवार प्रभावित हुए, उनके दुख दर्द को हम भली भांति अनुभव करते हैं। पीड़ित परिवारों को मैं विश्वास दिलाता हूं कि हम और पूरा देश उनके साथ खड़े हैं।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ কোটি কোটি জনসাধাৰণে নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ ফলতে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি তেওঁ কয়। এসময়ত 5খন ভংগুৰ অৰ্থনীতিৰ দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ়ি উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পরিগণিত হওয়ার বৃহৎ লক্ষ্য নির্ধারণ করেছে।
1: ইনি দেশবাসীয় কা প্রয়াস কা পরিণাম হ্যায় কি হাম কবি ফ্রেজাইল ফাইভ মে গিরে জাতে থে। 12 সাল কে ভিতর ভিতর হাম এক মেজর ইকোনমি মে ফাস্টেস্ট গ্রোইং ইকোনমি বন গয়ে। আজ ভারত নে ভি এক বহুত বড়া সপনা দেখা আর ও সপনা হ্যায় জব আজাদি কে 100 সাল হোঙ্গে 2047 মে হাম বিকশিত ভারত বনা কে রহেঙ্গে। 140 কোড় দেশবাসীয় কে পুরুষার্থে ইস লক্ষ্য কো হমে হাসিল করনা। আর জব দুনিয়া কি সবসে বড়ি আবাদি ওয়ালা দেশ বিকশিত হোনে কা সংকল্প লেতা হ্যায় তো ইয়ে দুনিয়া কি নজরো মে ভি হমারে সাহস কা পরিচায়ক বন জাতা হ্যায়।
0: বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰামোদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ প্ৰায় 7 গুণ, আধুনিক ৰেলৱেৰ ডবা নিৰ্মাণ 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীৰ সংখ্যাও 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। NDA চৰকাৰে সাধাৰণ নাগৰিকৰ কল্যাণ আৰু সুবিধাৰ প্ৰতিও সমানেই গুৰুত্ব সহকাৰে কাম কৰি আছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে শতাধিক আওপুৰণি আইন বাতিলৰ লগতে হাজাৰ হাজাৰ নিয়ম প্ৰত্যাহাৰৰ

0: জৰিয়তে প্ৰশাসনিক ব্যৱস্থাটো আমূল পৰিৱৰ্তন অনা হৈছে।
1: पिछले 12 वर्षों में डिफेंस प्रोडक्शन करीब 4 गुना, खादी और ग्रामोद्योग का उत्पादन करीब 5 गुना हुआ, इलेक्ट्रॉनिक मैन्युफैक्चरिंग करीब 7 गुना बढ़ा, आधुनिक रेलवे कोच का निर्माण 21 गुना बढ़ा, मोबाइल फोन उत्पादन 33 गुना बढ़ा। आधुनिक युग को देकर के भी डिजिटल और इनोवेशन की दुनिया में भी हमने अपना परचम लहराया। इंटरनेट यूजर करीब 4 गुना बढ़े, पेटेंट ग्रांट होने की संख्या 4 गुना बढ़ी, डिजिटल ट्रांजेक्शन 100 गुना बढ़े।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। কোভিড-19 মহামাৰী আৰু ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহৰ কথা সোঁৱৰি শ্ৰীমোদীয়ে কয় যে এই সংকটৰ সময়ত প্ৰতিষেধক, ইন্ধন, গেছ, ডিজেল আৰু সাৰৰ মজুত হ্ৰাস হোৱা বুলি জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি

0: এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত সহায় কৰিছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নাগৰিক দেৱ ভৱ নীতিৰ দ্বাৰা পৰিচালিত চৰকাৰৰ পন্থাই বিগত দশকত গ্ৰহণ কৰা ব্যৱস্থাসমূহ যাতে সংকটৰ সময়ত ফলপ্ৰসূ হয় সেয়া নিশ্চিত কৰে। বৰ্তমান দেশত গেছ, পেট্ৰল আৰু ইউৰিয়াৰ পৰ্যাপ্ত যোগান আছে আৰু নিজৰ সামৰ্থ্যৰ বলত দেশ আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
1: यूरिया के दाम दुनिया में 3000 रुपया पहुंच गए एक बोरी का। आज भी हम मेरे देश की किसानों को वो बोझ सहने के लिए मजबूर नहीं कर रहे, सरकार अपने कंधों पर वो बोझ उठा रहा है। और दुनिया से जो 3000 रुपया में यूरिया का बोरा हमें मिलता है वो हमारे किसानों को हम सिर्फ 300 रुपये में दे पाते हैं। इतना ही नहीं, डीएपी आज दुनिया में बाजार 5000 पहुंच चुका है, लेकिन मेरे देश के किसानों को दिक्कत ना हो इसलिए 1350 रुपए में आज भी डीएपी देने का काम हम कर रहे हैं।
0: উল্লেখযোগ্য যে এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5000 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা কালি দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে 1947 চনৰ 15 আগষ্টত দেশ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। দেশৰ সকলো নাগৰিক, বিশেষকৈ শিক্ষাৰ্থী আৰু শিক্ষক, বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, শ্ৰমিক আৰু কৃষক সকলোৱে নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2047 চনত ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব, সেয়েহে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে দেশে লাভ কৰা বিকাশৰ জৰিয়তে প্ৰতিগৰাকী লোক যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সৰগত কৰি দেশ আধুনিকতা আৰু বিকাশৰ পথত অগ্ৰসৰ হ'ব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৱয়ং ৰাষ্ট্ৰে জাগৰিয়াম বেদবাক্যই আমাক ৰাষ্ট্ৰৰ বাবে সদা সতৰ্ক হৈ থকাৰ প্ৰেৰণা দি আহিছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ লগতে স্বাধীন ভাৰতৰ বাবে বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়নৰ উচ্চ আদৰ্শ প্ৰতিষ্ঠা কৰে। ভাৰত মাতৃৰ এইসকল মহান সন্তানক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰণিপাত জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শৰে দেশে স্বাধীনতা লাভ কৰা তথা দেশ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথাও ভাষণত উল্লেখ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ অনুষ্ঠানত লালকিল্লাৰ পৰা বন্দে মাতৰম প্ৰতিধ্বনিত হোৱাৰ কথা উল্লেখ কৰে। এই মুহূৰ্তক ঐতিহাসিক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জাতিক উজ্জীৱিত কৰা এনে প্ৰাণস্পৰ্শী বন্দনা পৃথিৱীতে বিৰল বুলি মন্তব্য কৰে। 1875 চনত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা এই গীতটি মাতৃভূমিৰ প্ৰতি ঐশ্বৰিক বন্দনা বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত আমাৰ ঐক্যই আমাৰ সৰ্বশ্ৰেষ্ঠ শক্তি আৰু মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমেই আমাৰ সৰ্বশ্ৰেষ্ঠ বিশ্বাস বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে NDA চৰকাৰৰ প্ৰতি পুনৰ আস্থা দেখুওৱাৰ কথাও উল্লেখ কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত শেহতীয়া বানৰ প্ৰসংগ উল্লেখ কৰি এই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত প্ৰতিগৰাকী লোককে পুনৰ সংস্থাপনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপনৰ বাতৰি আমালৈ আহিছে। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশনৰ পাছতে কেন্দ্ৰটোৰ মুৰববী ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। স্বাধীনতাৰ এই পবিত্ৰ ক্ষণত ৰাজ্যপালগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ সৰ্বোচ্চ ত্যাগক কৃতজ্ঞতাৰে স্মৰণ কৰে। তেওঁ লগতে জাতিৰ পিতা মহাত্মা গান্ধী আৰু সকলো স্বাধীনতা সংগ্ৰামী, বিশেষকৈ দেশৰ হকে প্ৰাণ আহুতি দিয়া অসমৰ সাহসী সন্তানসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে।

0: আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হাৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়া বানৰ কাৰণ আৰু নামনি অঞ্চলত পৰা প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বহু বিষয়ক গৱেষণা দল গঠন কৰিছে। গৱেষণা দলটোৱে যোৱা 19 জুলাইত বানৰ অন্তৰালত বিভিন্ন কাৰক, বানৰ প্ৰকৃতি আৰু ইয়াৰ ফলত নামনি অঞ্চলসমূহত সৃষ্টি হোৱা প্ৰভাৱসমূহৰ বিষয়ে তথ্য প্ৰমাণ সংগ্ৰহ আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্বত গঠিত দলটোত ভূতাত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক পৰাগ ফুকন আৰু অৰ্থনীতি বিভাগৰ অধ্যাপক ৰাতুল মহন্ত সদস্য হিচাপে থাকিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই দলটোৰ সদস্য তথা সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4:00 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 7:00 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। আনহাতে পৰহিলৈ হ'বলগীয়া এখন খেলত মোহনবাগান জামছেদপুৰ এফ চিৰ মুখামুখি হোৱাৰ লগতে সেইদিনা নিশা 7:00 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
1: সমগ্ৰ দেশতে আজি 80 সংখ্যক স্বাধীনতা দিৱস উলহমালহেৰে পালন কৰা হৈছে। স্বাধীনতা দিৱস উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই সংক্ৰান্তীয় বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু প্ৰশংসনীয় সেৱা পদকসমূহ ঘোষণা কৰা হৈছে। ইয়াৰে ভিতৰত ৰাজ্যৰ 12গৰাকী আৰক্ষীক ৰাষ্ট্ৰপতি সেৱা পদকৰ বাবে বাছনি কৰা হৈছে। এই বাতৰিটো দৈনিক অসম, অসমীয়া খবৰ আদিৰ লগতে আটাইকেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ভূটানৰ ৰজা জিগমে খেচাৰে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দি চেণ্টিনেল কাকতে ভূটান কিং এক্সপ্ৰেছেছ কণ্ডলেন্সেছ অভাৰ লছ অফ লাইভছ ইন আছাম ফ্লাডছ এই শিৰোনামেৰে প্ৰকাশ কৰিছে। 41 বছৰৰ পিছতো অসম চুক্তিৰ মূল দফাসমূহ এতিয়াও সম্পূৰ্ণভাৱে ৰূপায়ণ হ'বলৈ বাকী আছে বুলি এটা বিশেষ বাতৰি দ্য আছাম ট্ৰিবিউন কাকতখনে প্ৰকাশ কৰিছে। অসমে প্ৰতিদিন কাকতে বিজেপিৰ নেতা বিকাশ ধৰৰ নৃশংস হত্যাৰ ঘটনাক লৈ শ্ৰীভূমি উত্তপ্ত হৈ থকাৰ বাতৰি প্ৰকাশ কৰিছে। অসম অৰুণাচল সীমান্তত অৰুণাচলী লোকৰ নিৰ্বিচাৰ আক্ৰমণত আহত হোৱা ৰাজ্যৰ খিলঞ্জীয়া লোকসকলক 2 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতখনে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত আছাম ৰাইফলছৰ শিবিৰত এন এছ চি এনে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ বাতৰি অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰি মাজলৈ উভতি চাওঁ।
0: বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশজুৰি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ দেশ শেহতীয়া দুৰ্যোগত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে আছে বুলি লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ আশ্বাস। দেশৰ সকলো নাগৰিক নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যাৰ ভাষণত প্ৰকাশ। গুৱাহাটীৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন আৰু কাইলৈ আৰু পৰহিলৈ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰূপ শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজিলৈ আহিছো চৰাইদেউ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে চৰাইদেউৰ পৰা আমাৰ সংবাদদাতা নবুল কোঁৱৰ। 19 জুলাইৰ প্ৰলয়ংকাৰী বানৰ তাণ্ডৱৰ পিছত চৰাইদেউ জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে পুনৰ সংস্থাপন আৰু ক্ষয় ক্ষতিৰ জৰীপ কাৰ্যসূচী গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ চৰকাৰী সাহায্য প্ৰদানৰ লগতে জিলা আয়ুক্তই নিজে উপস্থিত হৈ জৰীপ কাৰ্য বুজ লৈছে। এই সন্দৰ্ভত বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতা নবুল কোঁৱৰে।
2: যোৱা 19 জুলাইৰ

0: প্ৰলয়ংকাৰী বানে চৰাইদেউ জিলাৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছিল ভয়ংকৰ ত্ৰাস। কৃষিজীৱী ৰাইজৰ সপোনৰ পথাৰখন বোকা পলসে পুতি পেলোৱাৰ লগতে পানীৰ ভয়াৱহ সোঁতত বহু পৰিয়ালৰ পশুধন উটি যায়। জিলাখনত 15 গৰাকী লোকে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাটোৱে আজিও সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাই ৰাখিছে। অৱশ্যে এই দুৰ্যোগৰ পাছত সংস্থাপনৰ বাবে জিলা প্ৰশাসনে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে। 3 আগষ্টৰ পৰা জিলাখনৰ 20,371 বানপীড়িত পৰিয়ালৰ বাবে 15,000 চৰকাৰী ক্ষতিপূৰণ আগবঢ়োৱা হৈছে। আনহাতে যোৱা 9 আগষ্টৰ পৰা সমগ্ৰ চৰাইদেউ জিলাত আৰম্ভ হৈছে ৰেপিড ফ্লাড ডেমেজ এছেচমেণ্ট, অৰ্থাৎ ক্ষয় ক্ষতিৰ খৰতকীয়া তথ্য সংগ্ৰহ প্ৰক্ৰিয়া। শিক্ষকসকলৰ জৰিয়তে প্ৰতিটো বানাক্ৰান্ত পৰিয়ালৰ কাষলৈ গৈ প্ৰকৃত ক্ষতিৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই জৰীপ কাৰ্য সঠিকভাৱে স্বচ্ছভাৱে হৈছে নাই তাৰ বুজ ল'বলৈ বিভিন্ন বানপীড়িত এলেকাত উপস্থিত হৈছে চৰাইদেউ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱ।
1: সংহাৰী বানে বিধ্বস্ত কৰা চৰাইদেউ আৰু শিৱসাগৰ জিলাত মানৱতাৰ বাৰ্তাৰে উপস্থিত হয় সুৰবাহিনী দলটোৱে। দুৰ্গম এলেকাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। এই সন্দৰ্ভত আৰু অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: বিপদৰ সময়ত সুৰ আৰু মানৱতাৰ বাৰ্তাৰে সদায় ৰাইজৰ কাষত থিয় দিয়া সুৰ বাহিনীয়ে প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা চৰাইদেউ আৰু শিৱসাগৰ জিলাত যোৱা 9, 10 আৰু 11 আগষ্টত এক বিশাল জনসংযোগ যাত্ৰা আৰম্ভ কৰে। অমৰ শিল্পী জয়ন্ত হাজৰিকাৰ মানৱীয় দৰ্শন আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদৰ্শক সাৰোগত কৰি গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত সুৰ বাহিনীৰ উদ্যোগত জিলা দুখনৰ বিধ্বংসী বানাক্ৰান্ত অঞ্চলসমূহত খবৰ ল'বলৈ দলটো উপস্থিত হয়। পানী কমাৰ পিছত সৃষ্টি হ'ব পৰা মহামাৰীৰ পৰা দুৰ্গতসকলক ৰক্ষা কৰাৰ উদ্দেশ্যে তেওঁলোকে বানপীড়িত এলেকাত আয়োজন কৰে বিনামূলীয়া চিকিৎসা শিবিৰ। কেৱল চিকিৎসা সেৱাই নহয়, সংহাৰী বানে ঘৰ দুৱাৰৰ লগতে পাকঘৰৰ সকলো সামগ্ৰী উটুৱাই নিয়াত সৰ্বশান্ত হৈ পৰা ভুক্তভোগী পৰিয়ালসমূহৰ মাজত সুৰ বাহিনীয়ে বিতৰণ কৰে পাকঘৰত ব্যৱহৃত লাগতিয়াল সামগ্ৰীসমূহ। উল্লেখযোগ্য যে সুৰ বাহিনীৰ এই মহৎ আৰু সময় উপযোগী পদক্ষেপত বিশেষভাৱে সঁহাৰি জনাইছে চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েচন, জুবিন ফেন ক্লাব, অভিনয়া আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাই।
1: 19 জুলাইৰ ভয়াৱহ বানে বিভিন্নজনৰ দৰে চৰাইদেউ জিলাৰ এগৰাকী স্বাৱলম্বী যুৱকৰো সপোন কাঢ়ি লৈ গ'ল। বোকা পলসৰ তলত বিলীন হৈ পৰিল মুগা কেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল নামৰ বস্ত্ৰ উদ্যোগটোৰ। এই সন্দৰ্ভত বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতাই।
0: চৰাইদেউ জিলাৰ পহুচুঙি চুমনি গাঁৱৰ মেধাৱী যুৱক ৰূপজ্যোতি হাজৰিকাই 2018 চনত নিজ প্ৰচেষ্টাৰে আৰম্ভ কৰিছিল মুগা কেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল নামৰ বস্ত্ৰ উদ্যোগটো। কিন্তু সংহাৰী বানে মুহূৰ্তৰ ভিতৰতে উদ্যোগটো বুৰাই পেলোৱাৰ লগতে বোকামাটি আৰু পলসৰ তলত পোত খাই পৰিল উদ্যোগটোৰ মূল্যৱান হস্ততাঁতসমূহ। তাত থকা প্ৰায় 5 লাখ টকা মূল্যৰ মুগাৰ সূতা, গামোচা আৰু সাজপাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিল। হস্ততাঁত শিল্পৰ এই ক্ষতিৰ পিছত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এই হস্ততাঁত উদ্যোগটোক পুনৰ জীয়াই তুলিবলৈ সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।
1: আজিলৈ জিলাৰ ৰেহৰূপ ইমানে। জিলাৰ ৰেহৰূপ অনুষ্ঠানক কাইলৈ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানটিত চৰাইদেউ জিলাৰ ৰেহৰূপ শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
2: এতিয়া আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ গীত বিষয়ক এটি বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাস আৰু উৎপল দত্তৰ।
1: আজি শুনক চতুৰ্থ তথা শেষ খণ্ড।
3: দেশৰ অৰ্থনীতি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে পথাৰে, কৃষিকৰ্মই। দেশৰ মাটিৰ সৈতে খেতিয়কৰ সম্পৰ্কক চিৰস্থায়ী কৰি লিখা ঔ মোৰ ধৰিত্ৰী আই চৰণতে দিব।

0: বা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় গীত দিয়ে কৃষকসকলক যে পদে পদে অনুপ্ৰাণিত কৰে তাকেই কৈছে তামোলপুৰৰ খেতিয়ক লেবেন বৰুৱে।
1: খেতিটো কৰোঁ, বহুত কৰি আছোঁ আমি এতিয়া, কিন্তু কিছুমান ৰোৱাৰ পিছত আমি ধানটো নহ'লে বেয়া লাগে। আমি খেতিয়ক হয়, খেতিয়ক হ'লে আমাৰ বহুত অসুবিধা আহি পৰে। অসুবিধা অহাৰ পিছত খুব যত্ন কৰি পেলাই উঠাৰ পিছত তাৰপিছত ডাঙৰ হ'লে বা এই ফলটো যেতিয়া নেকি ভাল আহিব তেতিয়া আমি সেই মনবিলাক ভাল লাগে। তেতিয়া ধান পকিলে বা বেঙেনা আমি ৰুই ফেলে ডাঙৰ হ'লে ছিঙি ফেলে তেতিয়া বজাৰ নিব লগা যদি হয় কিমান মনটো ভাল লাগে। আৰু ফুলকবিটো ফুলিলে আমি বজাৰ নিব পালে আমাৰ কিমান ভাল লাগে। সেইটোৰ কাৰণে আমাৰ ভৱেন হাজৰিকা দাস এই গান শুনিলে খুব ভাল লাগে।

0: 1983 চন অসমৰ সমাজ জীৱনৰ এছোৱা অশান্ত সময়, ভূপেন হাজৰিকাৰ ভাষাত জুয়ে পুৰা তিৰাশী। এইছোৱা সময়কো হাজৰিকাই গীতেৰে বান্ধিছে। সেই সময়ছোৱাত হোৱা অশান্ত পৰিস্থিতিত এটা চকু হেৰুওৱা এজন সংগ্ৰামী বৰপেটা জিলাৰ হাউলীৰ কুমাৰ মীন দাস। কবিতা আৰু গদ্যৰে পৰিৱৰ্তনৰ আশা কৰা কুমাৰ মীন দাসে ভূপেন হাজৰিকাৰ গীতত যেন নিজকেই বিচাৰি পায়।
1: ভূপেন দা গুচি গ'ল বাবে আজিও চকুৰ পৰা সৰি পৰে বৰষুণ যেন দুখ। জুয়ে পুৰা তিৰাশীৰ সেই গানটোৰ কথা আজিও প্ৰতিজনৰ বুকুত খুন্দা খায়, আৰু সেইবাবে কিজানি চকুল সৰে অজস্ৰজনৰ। জুয়ে পুৰা তিৰাশীৰ ভূপেন দাৰ সেই গানটোৱে মানুহক কিদৰে হকে বিভূত কৰে, কিদৰে কন্দুৱা।

ইমান ভূপেন দাসী গানৰ মাজতে অজস্ৰ গানৰ ভিতৰত এক গানটো মোৰ এটা সাংঘাতিক স্মৃতি এইবাবেই যে 83 চনত বহুতৰে বুকু খুদা হোৱাৰ নিচিনা মই হেৰুৱাই পেলালো অসম আন্দোলন বিৰোধী এজন এজন মানুহৰ হাতত সচকুটৰ দৃষ্টি শক্তি চিৰদিনৰ বাবে। ভূপেন দাৰ প্ৰত্যেকটো গানেই কিবা যেন ক'ব খোজে জাতিটোৰ দুখত, জাতিটোৰ দুৰ্দশাৰ সময়ত, ভাষাটোৰ দুৰ্দশাৰ সময়ত মোৰ ক'বলৈ মন যায় একান্ত পথেৰে তুমি গুচি গ'লা ভূপেন দা, এতিয়া আমি কাক বিচাৰি যাম, এতিয়া আমি কাক বিচাৰি যাম ভূপেন দা।

ভূপেন হাজৰিকাৰ সংগীতৰ আকাশত তিৰবিৰাই থকা অলেখ অযুত তৰাৰ মাজত নিৰ্দিষ্ট বিষয়কেন্দ্ৰিক দুটিমান গীত জুমি চোৱাৰ এয়া আছিল আমাৰ সামান্য প্ৰয়াস। আকাশৰ এচুকৰ নিৰ্দিষ্ট দুটি বা তিনিটি তৰাক একেথিৰে চাই থকাৰ দৰে আমি এটি বিনম্ৰ প্ৰয়াসে কৰিলোঁ মাথোন। গীতক গণসংযোগৰ শক্তিশালী মাধ্যম কৰি লোৱা ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গীতেৰে আমাৰ কথাকেই কৈ গ'ল। এই গীতবোৰে অনাদিকাললৈ মানুহৰ কথাকেই মাথোন কৈ থাকিব।

0: ইমান পৰে ভূপেন হাজৰিকাৰ গীত বিষয়ক বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান শুনিলে। ৰচনা, প্ৰযোজনা আৰু বিৱৰণী কণ্ঠ ঋতুপৰ্ণ দাসৰ।
1: অসমা সুষম অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
2: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

খণ্ডটিত আমি ডক্টৰ ভূপেন হাজৰিকাই গাই যোৱা কেইটামান বিশেষ গীত আপোনালোকলৈ বুলি আগবঢ়াম। প্ৰথমতেই শুনাবলৈ লৈছোঁ নগাঁও জিলাৰ কলিয়াবৰক লৈ ভূপেন হাজৰিকাই গোৱা এটি গীত। যোৱাটো খণ্ডত আমি অসম সাহিত্য সভাৰ কোনো কোনো ঠাইত অনুষ্ঠিত অধিৱেশনত ডক্টৰ ভূপেন হাজৰিকাই মুক্তি দিয়া নিজৰ ৰচনা আৰু কণ্ঠৰ কেইটামান গীত আমি বজাই শুনাইছিলোঁ। সেই ঠাইসমূহৰ ইতিহাস, তাৰ বিস্তৃতি, তাৰ বৈশিষ্ট্য, এই আটাইবোৰ দিশ সামৰি ডক্টৰ ভূপেন হাজৰিকাই ৰংপুৰ, ডিফু, মঙলদৈ, টিহু ইত্যাদি ঠাইত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত এই গীতসমূহ শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰি দিছিল আৰু পৰৱৰ্তী সময়ত সেই গীতসমূহ শ্ৰোতা ৰাইজে অতি আন্তৰিকতাৰে আদৰি লোৱাও পৰিলক্ষিত হৈছিল। কলিয়াবৰক লৈ গোৱা এই বিশেষ গীতটি, যিটি গীত আমি এতিয়া আপোনালোকক শুনাবলৈ বুলি লৈছোঁ, এই গীতটি লিখিছিল কুসুম বৰাই, গীতটিৰ সুৰ কৰিছিল যোগেন বৰদলৈয়ে। এই গীতটি 2001 চনৰ 9 নৱেম্বৰত ভূপেন হাজৰিকাই নিজে অসম চিত্ৰ সাংবাদিক সংস্থাৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। গীতটিৰ বাণীবন্ধন হৈছিল 2001 চনৰ ছেপ্টেম্বৰ মাহত। এই গীতটিয়ে কলিয়াবৰ অঞ্চলৰ ইতিহাস, তাৰ বৈশিষ্ট্য শ্ৰোতা ৰাইজৰ সন্মুখত দাঙি ধৰে। একোখন ঠাইৰ বুৰঞ্জী এতিমাত্ৰ 5-6 মিনিটৰ গীতেৰে দাঙি ধৰাৰ যি কষ্টসাধ্য দুঃসাধ্য কাম, সেই কাম অসমত যেন কেৱল ভূপেন হাজৰিকাইহে কৰিব পাৰিছিল। আহক শুনো কলিয়াবৰক লৈ ভূপেন হাজৰিকাই গাই যোৱা সেই বিশেষ গীত।

0: ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ কোনো কোনো অধিৱেশনত সেই ঠাইৰ ঐতিহ্যক লৈ লিখা আৰু গোৱা কিছু গীত আমি যোৱাবাৰ প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আমি আলোচনা কৰিছোঁ। ভূপেন হাজৰিকাৰ সেই কাৰ্যই অনেকজনক অনুপ্ৰাণিত কৰিছিল, উদ্বুদ্ধ কৰিছিল। 1994 চনত বোকাখাটত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 62 সংখ্যক অধিৱেশন। এই অধিৱেশনত বোকাখাটৰ স্থানীয় এগৰাকী শিল্পী জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই এটি গীত লিখিলে, সুৰ কৰিলে আৰু সহশিল্পীৰ সৈতে বাণীবদ্ধ কৰিলে। তাৰ সৈতে আন 7টি গীত সন্নিৱিষ্ট কৰি এটি অডিঅ' কেছেট সাহিত্য সভাৰ অধিৱেশনত শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰিলে। কেছেটটিৰ নাম আছিল বোকাখাট। এই কেছেটটিৰ আৰম্ভণি কথাখিনি ডক্টৰ ভূপেন হাজৰিকাই কৈ দিছিল। ডক্টৰ ভূপেন হাজৰিকাই সাহিত্য সভা অনুষ্ঠিত হোৱা ঠাইৰ বুৰঞ্জীক লৈ, তাৰ বিস্তৃতিক লৈ, তাৰ গৌৰৱগাথাক লৈ যিদৰে গীত ৰচনা কৰিছিল, সেই নীতিত বিশ্বাসী হৈ, সেই নীতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নিশ্চয়কৈ বোকাখাটত সেই বিশেষ গীতটিৰ জন্ম হৈছিল। এই গীতটি লিখা, সুৰ কৰা বা গোৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ প্ৰত্যক্ষ অংশগ্ৰহণ নাছিল, কিন্তু পৰোক্ষভাৱে তেওঁ প্ৰভাৱিত কৰিছিল তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ সংগীত শিল্পীক। আৰু তাৰেই ফলস্বৰূপে বোকাখাটৰ সেই অসম সাহিত্য সভাৰ অধিৱেশনত মুক্তি পোৱা এই গীতটিয়ে বোকাখাট অঞ্চলৰ ইতিহাস আৰু বিস্তৃতিক শ্ৰোতা ৰাইজৰ সন্মুখত দাঙি ধৰে। এইবাৰ শুনাব খুজিছোঁ জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই ৰচনা কৰা, সুৰ কৰা আৰু কণ্ঠদান কৰা এই গীতটি, যিটি গীতৰ আৰম্ভণি কথাংশ কৈ দিছিল ডক্টৰ ভূপেন হাজৰিকাই।
1: মই ভূপেন হাজৰিকাই কৈছোঁ 62তম অসম সাহিত্য সভাৰ উপলক্ষে। এইটো এটি কেছেট, নাম বোকাখাট। বোকাখাটৰ ঐতিহ্য বাকী গীতৰ কথা আৰু সুৰেৰে সজাইছে জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই। লোকসংগীত বুটলি ভৰ যৌৱনৰ সোণালী সময় অতিবাহিত কৰা জিতেন্দ্ৰ শৰ্মা ৰাজখোৱা মূলতঃ এগৰাকী প্ৰবন্ধ লেখক, সাংবাদিক, গীতিকাৰ আৰু সুৰৰ পথাৰত এক দুৰন্ত অশ্বাৰোহী, যাৰ সুৰ আৰু কথাৰে পৃথিৱী জয় কৰাৰ দুৰ্বাৰ হেঁপাহ। বোকাঘাটত সেই পদ্মফুলি ৰওক, ভাষা আৰু কৃষ্টি মিলি জাতিকে জীয়াওক। বোকাখাট

ডক্টৰ ভূপেন হাজৰিকাই এটি ৰবীন্দ্ৰ সংগীতো গাই থৈ গৈছে। জানিব পৰা মতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মশতবৰ্ষ উপলক্ষত ভাৰতৰ বিভিন্ন ভাষালৈ ৰবীন্দ্ৰ সংগীত অনুবাদ হৈছিল। সেইখিনি সময়তে আকাশবাণী গুৱাহাটীয়েও অসমীয়া ভাষালৈ ৰবীন্দ্ৰ সংগীত অনুবাদ কৰিছিল আৰু ইয়াৰ শিল্পীৰ দ্বাৰাই সেই গীতসমূহ বাণীবদ্ধ কৰিছিল আৰু সেই গীতসমূহ এতিয়াও আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হৈ থাকে। সেইখিনি সময়তে এখন গ্ৰামোফোন ৰেকৰ্ডে মুক্তি পাইছিল, তাৰ দুয়োপিঠিতে এটিকৈ দুটি গীত সন্নিৱিষ্ট হৈছিল। ইয়াৰে এটি গীত নৱকান্ত বৰুৱাই অনুবাদ কৰিছিল আৰু দিলীপ শৰ্মাই গাইছিল, আৰু আনটো পিঠিত থকা গীতটি ডক্টৰ ভূপেন হাজৰিকাই নিজে অনুবাদ কৰি নিজে গাইছিল। তাৰ পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত গোৱাৰ বিষয়ে তথ্য পোৱা নাযায়। সেই যি কি নহওক, আমাৰ পূৰ্ৱৱৰ্তী এটি খণ্ডত ভূপেন হাজৰিকাই গোৱা সেই গীতটিৰেই তেওঁৰ ভাগিনী ঋজুশ্ৰী শৰ্মা মজুমদাৰে পুনৰ বাণীবন্ধন কৰা এটি ৰূপ আমি আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ। আৰু এই গীতটি প্ৰচাৰৰ পাছতেই অসমৰ এগৰাকী বিশিষ্ট কবি বিজ্ঞানী বিপুল জ্যোতি শইকীয়াই তেওঁৰ নিজা সংগ্ৰহৰ পৰা আমালৈ ভূপেন হাজৰিকাৰ কণ্ঠৰ সেই

অসমীয়ালৈ অনুদিত ৰবীন্দ্ৰসংগীতটি প্ৰেৰণ কৰিলে আৰু আমি অতি আনন্দ পাইছোঁ যে বিস্মৃতিৰ গৰ্ভত লীন হ'বলৈ ধৰা আৰু দুষ্প্ৰাপ্য ৰূপত থকা সেই ভূপেন হাজৰিকাৰ কণ্ঠৰ ৰবীন্দ্ৰসংগীতটি আমি এই অনুষ্ঠানত এই খণ্ডত আপোনালোকক শুনাবলৈ লৈছোঁ। এয়া ডক্টৰ ভূপেন হাজৰিকাই গোৱা সেই ৰবীন্দ্ৰসংগীতটি যিটি তেখেতে আমাৰ ভাষালৈ নিজে অনুবাদ কৰিছিল। দিনবোৰ মোৰ সোণৰ সজাত।

0: এটি গীতে এছোৱা সময়ৰ ইতিহাস ধৰি ৰাখিব পাৰে, এই কথা নিজৰ বিভিন্ন গীতত ভূপেন হাজৰিকাই প্ৰতিফলিত কৰিছে। অসমৰ তেনে এছোৱা বিশেষ সময়ৰ বিষয়ে তেখেতে কৈ গাই থৈ গৈছে,
1: বিংশ শতাব্দীৰ অসমৰ 1983 চনটো বৰ ভয়াৱহ বুলি ইতিহাসত চিহ্নিত হৈ ৰ'ব। ই যেন পুনৰ নহয়, সেই জুয়ে পৰা 83ৰ দিনবোৰ যেন আকৌ উভতি নাহে।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আজিৰ খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল। এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

ইমান পৰে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো সমান্তৰালভাৱে উপলব্ধ।

0: এতিয়াৰে পৰা আমাৰ লগত বিভিন্ন দায়িত্বত আছে। নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জেইচি। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ। FM ট্ৰান্সমিটাৰত নিখিল শৰ্মা। ডিউটি ৰুমৰ দায়িত্বত আছে লভিতা ডেকা আৰু ষ্টুডিঅ'ত আছোঁ মই, নফিচা বেগম। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে কৰুণা শ্ৰীবাস্তৱে।
1: পৰাগমালা

0: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বৰ চিনাক্তকৰণ। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বাদশ খণ্ড।
1: 2019 কেপ জেমিনিৰ দ্বাৰা কৰা অধ্যয়ন অনুসৰি 74% ডিজিটেল ব্যৱহাৰকাৰীয়ে কিবা অনুসন্ধান কৰাৰ ক্ষেত্ৰতেই হওক বা বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰতেই হওক কণ্ঠভিত্তিক সহায়কাৰীৰ সহায় লয়।
2: কিন্তু এই ডিজিটেল সহায়কাৰীবোৰে কেনেকৈনো সোধা প্ৰশ্নবোৰ বুজি পায় আৰু কেনেকৈ তেওঁলোকে সঠিকভাৱে আমাৰ প্ৰশ্নবোৰ নিৰ্ণয় কৰে?
1: প্ৰশ্নটোৰ উত্তৰ হৈছে স্বৰ সহায়কাৰীয়ে বাণী চিনাক্তকৰণ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি কি বিচাৰিছা সেইটো নিৰ্ণয় কৰে। প্ৰাকৃতিক বাণী চিনাক্তকৰণ প্ৰক্ৰিয়াটো হ'ল এনে এক প্ৰযুক্তিবিদ্যা যি

0: মানুহৰ প্ৰাকৃতিক ভাষা বুজাত কম্পিউটাৰক সহায় কৰে।
1: আকৌ এবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন পৃথিৱীলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ অনুগ্ৰহ কৰি আমাৰ লগত জড়িত হৈ থাকক। প্ৰিয়া, তুমি বাতৰিৰ শিৰোনামাকেইটা চাবৰ বাবে টিভিটো চলাই দিবা নেকি?
2: মা, মই এইমাত্ৰ বন্ধ কৰিলোঁ। একো বিশেষ বাতৰি নাই, সকলোকেইটা চেনেলত সেই একেই ঋণাত্মক কথা আৰু ৰাজনীতিৰ বোকা ছটিওৱা মেলৰ কথা।
1: তুমি ঠিকেই কৈছা, সকলোবোৰ ব্যক্তিগত চেনেলেই সমাজৰ কথা, দেশৰ ঐক্যৰ কথা পাহৰি গৈছে। তেওঁলোকৰ চকু অকল তেওঁলোকৰ TRP-ত।
2: অঁ মা, আমি এখন প্ৰতিযোগিতামূলক পৃথিৱীত বাস কৰোঁ। কোনে খাতিৰ কৰে সমাজৰ কল্যাণ আৰু দেশৰ ঐক্যৰ বিষয়ে?
1: মোৰ ছোৱালী এতিয়া পৰিপক্ক হ'ল।
2: জন্মগতভাৱে মই মেধা সম্পন্ন, মাক হিচাপে তুমি মোক চিনাক্তকৰণ কৰিব পৰা নাই।
1: এইটো বংশগত প্ৰভাৱ, মেধা সম্পন্ন মাকৰ ছোৱালী মেধা সম্পন্ন হ'বই। প্ৰিয়া, যোৱা দেওবাৰে তুমি কিবা প্ৰতিযোগিতাৰ কথা কৈছিলা, তাৰ কি হ'ল? শেষ হ'লনে নে এতিয়াও ঠিক হোৱা নাই?
2: চূড়ান্ত তাৰিখটো এতিয়াও ঠিক কৰিবলৈ বাকী আছে।
1: প্ৰতিযোগিতাৰ শীৰ্ষক বিষয় কি আছিল?
2: আমি বহুকেইটা বিষয়ৰ কথা উত্থাপন কৰিছোঁ, কিন্তু
1: তুমি বিষয়বোৰ অলপ বহলাই ক'বা নেকি?
2: অঁ, কৈছোঁ ৰ'বা। যেনে ধৰা, পৰিৱেশ, প্ৰদূষণ, ডিজিটেল ভাগসমূহ, শক্তিৰ বিভিন্ন উৎসসমূহ ইত্যাদি।
1: যদিও এইবোৰ চিৰসেউজ বিষয়, কিন্তু ইয়াত নতুন বিজ্ঞান বিষয়ক ধাৰণা কিছুমান যোগ দিয়াটো কঠিন।
2: মা, এই একে কথাখিনি আমাৰ ছাৰেও কৈছে, সেইকাৰণে আমাৰ দলটোৱে কথাখিনিৰো পৰ্যালোচনা চলাই আছে।
1: প্ৰফেছৰ বিবেক এজন উদ্ভাৱনকাৰী লোক, তোমালোকে তেখেতৰ লগত আলোচনা কৰিব পাৰা।
2: তেখেতে আমাৰ দলটোক নতুন বিষয় বিচাৰিব কৈছে আৰু তাত উদ্ভাৱন শক্তি প্ৰয়োগ কৰিবলৈ কৈছে।
1: এইটো সকলো উদ্ভাৱনকাৰীৰ লগত হোৱা সাধাৰণ সমস্যা।
2: ঠিক মোৰ মাৰ দৰে। প্ৰথমে মোক টিভিটো চলাব দিলে আৰু এতিয়া নিজৰ কামত ব্যস্ত হৈ পৰিল।
1: ৰাতিপুৱাৰ বাতৰিয়ে আমাৰ মনবিলাক সতেজ কৰে।
2: কিন্তু মোৰ কাৰণে চৰাইকেইটা, সংগীতখিনিয়ে বৰ্তমান এই পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় ঘটনা।
1: চৰাইবোৰেও সিহঁতৰ পৃথিৱীত একো একোজন উদ্ভাৱনকাৰী।
2: মা, সিহঁতে ইটোৱে সিটোৰ ভাষা বুজি পায়, আনকি কণ্ঠস্বৰো চিনি পায়।
1: এনেকুৱা লাগে সিহঁতৰ সংগীতবিলাক এটা ছুপাৰ কম্পিউটাৰৰ পৰা ওলাইছে।
2: অঁ, কেনেকুৱা এক সমন্বয়! এই ক্ষেত্ৰত আমাৰ দলে সিহঁতক হৰুৱাব নোৱাৰিম। কিন্তু
1: যদি আমাৰ স্মাৰ্টফোন আৰু ছুপাৰ কম্পিউটাৰে বাণী আৰু কণ্ঠস্বৰ চিনাক্ত কৰিব পাৰে, তেন্তে চৰাইবোৰে কিয় নোৱাৰিব? সিহঁতো জীৱিত প্ৰাণী।
2: ঠিক কৈছা, সিহঁত সৃষ্টিকৰ্তাৰ কম্পিউটাৰৰ পৰা উৎপন্ন হোৱা।
1: একদম শুদ্ধ, মই কৃত্ৰিম বুদ্ধিমত্তা আৰু বাণী চিনাক্তকৰণ পদ্ধতিৰ ফালে ইংগিত দিছোৱেই।
2: মই ধৰিব পৰা নাই মা।
1: মই কৈছোঁ বাণী চিনাক্তকৰণ পদ্ধতি, মানে স্পীচ ৰিকগনিশ্যন টেকনিকৰ বিষয়ে।
2: অঁ, এতিয়া ধৰিব পাৰিছোঁ। মোৰ এজন বন্ধুৱে তেওঁৰ গৃহকাৰ্য আৰু প্ৰকল্প কাৰ্যবিলাক এই পদ্ধতিৰেই কৰে।
1: তেওঁ জীৱনৰ সংক্ষিপ্ত ৰাস্তা লৈছে। এজন শিক্ষক হিচাপে মই ইয়াৰ পক্ষপাতী নহওঁ।
2: অঁ মা, তেওঁৰ গৃহকাৰ্য আৰু প্ৰকল্প কাৰ্যবোৰত বহুতো ব্যাকৰণগত ভুল পোৱা যায়। আমাৰ ছাৰে তাক এইবোৰ ভুল দুনাই কৰিবলৈ মানা কৰিছে, কিন্তু সি কেতিয়াও ছাৰৰ কথা শুনা নাই।
1: অসাৱধান ল'ৰা।
2: যদিও সি ধূৰ্ত, কিন্তু তাৰ উপস্থাপন বৰ সুন্দৰ।
1: অন্ততঃ সি তাৰ ভাল লগা বিষয়টোত ভাল কৰি আছে।
2: সি কয় যে সি তাৰ কম্পিউটাৰটোক শ্ৰুতলিপি দিয়ে আৰু ছফ্টৱেৰটোৱে তাৰ কামখিনি মুহূৰ্তৰ ভিতৰতে কৰি দিয়ে।
1: আধুনিক যুগৰ এপছবিলাকৰ নতুন সৃষ্টি।
2: মই পঢ়িবলৈ পাইছিলোঁ যে কিছুমান এপছৰ মূল্য বিলিয়নৰ ঘৰত।
1: এই মূল্য পিছে উদ্ভাৱকসকলৰহে, এপছটোৰ নহয়।
2: কিন্তু আমাৰ ৰাতিপুৱাৰ চাহৰ কি হ'ল? আমি আলোচনাত ইমানেই মগ্ন হৈ আছোঁ যে চাহৰ কথা পাহৰি আছোঁ।
1: নহয়, আমাৰ পলম হোৱা নাই। এইয়া চোৱা, প্ৰতিভাশালী প্ৰতিভাই সুস্বাদু চাহ তেওঁৰ ছোৱালীৰ কাৰণে কৰিছে।
2: অমা, তোমাৰ চাহ কাম মোক কৰিবলৈ দিয়া না। এতিয়া তোমাৰ চাহ মই কৰিম।
1: ৱাহ, কিন্তু নিমখ আৰু চেনীৰ পাৰ্থক্যটো মনত ৰাখিবা।
2: চিন্তা নকৰিবা মা, মোৰ উদ্ভাৱনী স্বাদেৰে ভৰপূৰ হ'ব।
3: মা,

0: মা
1: মা চোৱা, তোমাৰ ৰাতিপুৱাৰ চাহ আৰু অলপ সুস্বাদু লঘু আহাৰ।
2: ৱাহ, কি সোৱাদ! দক্ষ মাকৰ দক্ষ ছোৱালী।
1: মা, টিভিৰ মাতটো বঢ়াই দিয়া না প্লিজ। তাত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কিবা বাতৰি দিছে। মোৰ নিজৰ জ্ঞানৰ লগতে কৃত্ৰিম জ্ঞানো অলপ লওঁ।
2: ৱাহ, কি আশ্চৰ্যজনক বিষয়! মই তোমাক এই বিষয়ে কওঁ।
1: শীৰ্ষক কথাখিনি চোৱা, কৃত্ৰিম বুদ্ধিমত্তাৰ এখন গ্লোবেল মিট আছে।
3: এতিয়া শুনক বিতং বাতৰি। অহা ৰবিবাৰে প্ৰধানমন্ত্ৰী মহোদয়ে কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক এখনি তিনিদিনীয়া গ্লোবেল মিটৰ শুভ উদ্বোধন কৰিব। এইখন এখন নিজস্ব ধৰণৰ ভাৰ্চুৱেল সমাৰোহ হ'ব। দুডজনতকৈ অধিক বিশেষজ্ঞই ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও এই ভাৰ্চুৱেল মিটত
1: কৃত্ৰিম বুদ্ধিমত্তা প্ৰফেচাৰ বিবেকৰ গৱেষণাৰ বিষয়। তেখেতেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব।
2: আমি এতিয়া ভাৰ্চুৱেল পৃথিৱীৰ ফালে গৈ আছো। কোভিড-19 সমগ্ৰ বিশ্বতেই চিন্তাৰ ধৰণ সলনি কৰিছে। সাধাৰণ মানুহেও ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰে।
1: বাহ, তেতিয়াহ'লে আমি আমাৰ দলৰ সকলো সদস্যই পঞ্জীয়ন কৰিম। মই মোৰ বন্ধুসকলক ফোন কৰিম।
2: প্ৰথমে তুমি ৱেবছাইটটোৰ ঠিকনা লোৱা উচিত।
1: চিন্তা নকৰিবা, প্ৰধানমন্ত্ৰী মহোদয়ে যিহেতু উদ্বোধন কৰিব, গতিকে সকলোবোৰ কথা মাই গভ ৱেবছাইটটোতে পোৱা যাব।
2: তোমালোক আমাতকৈ এখোজ আগত। এয়াই প্ৰজন্মৰ ব্যৱধান।
1: হেল্ল' হেল্ল' ৰবি।
4: অঁ প্ৰিয়া, কি খবৰ? কিবা সমস্যা হৈছে নেকি?
1: অঁ, তুমি আজি টিভিৰ বাতৰিটো চাইছানে?
4: নাই, কিয়? কি হ'লনো? মোৰ টিভিৰ বাতৰিৰ প্ৰতি বৰ অনীহা। মই অনলাইনত চলা বাতৰি পৰ্টেলবোৰৰ মাজেৰে নিজকে সজীৱ কৰোঁ।
1: তাত কিবা মনোগ্ৰাহী বাতৰি পাইছানে?
4: আমাৰ কাৰণে মাত্ৰ এটাই বাতৰি, সেইটো আছিল গ্ল'বেল এ সামিট।
1: তৃষ্ণাটোৰ মানুহে কি বিচাৰে? মাত্ৰ অলপ পানী। আমাৰ বিশ্বৰণত একে ধৰণৰ
4: কথাতে কয় নহয়, মন কৰিলেই চন।
1: গোটেই বিশ্বতে এতিয়া মাত্ৰ এটাই সকলোৰে ইচ্ছা, কোভিড-19 ভেকচিন লোৱাৰ।
4: গোটেই বিশ্বতে সকলোৰে এটাই মাত্ৰ আশা, আৰু সকলো লোকে বৰ আগ্ৰহেৰে তাৰে অপেক্ষা কৰি আছে। যদি কোভিড নহ'লহেঁতেন, তেতিয়াহ'লেতো সামিটখন বিজ্ঞান ভৱনতে অনুষ্ঠিত কৰিব পৰা গ'লহেঁতেন।
1: ঠিক আছে, যিমান সোনকালে পাৰা সিমান সোনকালে আমাৰ ঘৰলৈ আহা। তাৰপিছত আমি কৃষ্ণৰ ঘৰলৈ যাম আৰু বাটৰ নাটখনৰ কাৰণে পৰিকল্পনা কৰিম।
4: সেইটোৱে ভাল হ'ব দিয়া। ঠিক আছে, বাই।
1: অঁ বাই।
2: প্ৰিয়া,
1: মা,
2: তুমি ফ্ৰী হৈছানে? সদায় বন্ধুৰ লগত দীঘলীয়া বাৰ্তা। সকলো ঠিকে আছে?
1: মা, মই ৰবি গ্ল'বেল সামিটখনৰ কথা কৈ আছিলোঁ।
2: যোৱা আৰু তাৰ বাবে পঞ্জীয়ন কৰি আহা। তুমি ঘৰৰ পৰা যাবও নালাগে আৰু এটকাও খৰচ কৰিব নালাগে। এক গুলিত দুই চিকাৰ। পবিত্ৰ গংগাত গৈ তুমি হাতখন ধুই আহা, ভাল হ'ব।
1: অঁ মা, ৰবি আহি আছে আৰু তাৰ পাছত ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ কৃষ্ণৰ ঘৰলৈ যাম।
2: তাতে তুমি প্ৰফেচাৰ বিবেকক পাবা। তেখেত এজন কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষজ্ঞ আৰু তেখেত তোমাৰ পথ প্ৰদৰ্শকো হ'ব পাৰে।
1: সেইকাৰণেইতো কৃষ্ণৰ তালৈ যাবলৈ ওলাইছোঁ, যাতে আমি সকলোৱে মিলি তাৰ দেউতাকৰ লগত আলোচনা কৰিব পাৰোঁ। আজি প্ৰফেচাৰ বিবেক ঘৰতে থাকিব।
2: প্ৰিয়া, চোৱাচোন কোন আহিছে।
4: হেল্ল' ডিয়াৰ
1: ৰবি, তোমাৰ বাইকৰ গতিয়ে ছুপাৰছনিক মিছাইল আৰু ছুপাৰ কম্পিউটাৰকো হৰুৱাব।
4: মা ডিয়াৰ, পৃথিৱীখন ছুপাৰ কম্পিউটাৰৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ গৈ আছে। মই ঠিক কথা কৈছোনে বাৰু?
1: ৰবি, কোনেও তোমাক যুক্তি তৰ্কত হৰুৱাব নোৱাৰে।
2: হেল্ল' ৰবি, ভিতৰলৈ আহা।
4: সুপ্ৰভাত আণ্টি, ভালে আছেনে?
1: মোৰ মা সকলোতকৈ উত্তম আৰু তেখেত সকলো প্ৰতিভাশালী ব্যক্তিৰ ভিতৰত সকলোতকৈ বেছি প্ৰতিভাশালী। সেইকাৰণে তেখেতৰ নাম প্ৰতিভা।
2: এতিয়া ধেমালি নহয়। ৰবি, তুমি চাহ খাবা নে কফি খাবা?
4: নে নালাগে দিয়ক আণ্টি, মই এইমাত্ৰ ৰাতিপুৱাৰ আহাৰ ভালদৰে খাই আহিছোঁ।
1: মা, ৰবিয়ে আজিকালি ডায়েটিং কৰি আছে, তাৰ সলনি মই দুগুণ খাম ৰাতিপুৱাৰ আহাৰ।
4: আণ্টি, যদিও আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে গ্ল'বেল সামিটত জানিবলৈ পামেই, কিন্তু আপুনিতো আপোনাৰ কলেজত ছাত্ৰ ছাত্ৰীক শিকাই আছে।
2: ঠিক কৈছা ৰবি।
1: মায়ে যোৱা বছৰ তেখেতৰ কলেজত এখন বাটৰ নাট পৰিচালনা কৰিছিল আৰু সেই নাটকখনে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম পুৰস্কাৰ পাইছে।
2: কৃত্ৰিম বুদ্ধিমত্তা এটা বিশাল বিষয়। কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যদি এখন বাটৰ নাট কৰিব বিচাৰা, ইয়াৰ এটা উপ

0: বিষয়লৈ আৰম্ভ কৰা।
1: মা, গ্ল'বেল কনফাৰেন্সৰ পাছত চূড়ান্ত সিদ্ধান্ত ল'লে ভাল হ'ব, কাৰণ তেতিয়া আমি বহুত বিষয়বস্তুৰ কথা গম পাম।
0: তোমালোকে প্ৰফেছৰ বিবেকৰ লগত আলোচনা কৰি বিষয়বস্তু ঠিক কৰা। তেখেত এজন বিষয় বিশেষজ্ঞ।
2: আন্টি, আপোনাৰ কি মতামত এই ক্ষেত্ৰত?
0: তোমালোকে বহুতো বিষয়বস্তু পাবা। তোমালোকে বাণী চিনাক্তকৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তা বিষয়ে ভাবিব পাৰা।
2: অ', আপুনি স্পীচ ৰিকগনিশ্যন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা কৈছে। মই ঠিকে কৈছোনে বাৰু?
1: একেবাৰে শুদ্ধ।
2: আন্টি, আমি প্ৰফেছৰ বিবেকৰ লগত আলোচনা কৰাৰ আগতে আৰু কিছু কথা জনা দৰকাৰ।
0: তোমালোকে স্মাৰ্ট অফিচ আৰু স্মাৰ্ট হোমৰ কথা শিকাটো উচিত। এনেকুৱা প্ৰযুক্তিবোৰে ধ্বনি আৰু বাণীৰ মডুলেশ্যনত কাম কৰে।
1: তুমি তেখেতক জানা? মই মিষ্টাৰ এজেডিৰ কথা কৈছোঁ। তেখেতে এই প্ৰযুক্তিবিদ্যাৰ দ্বাৰা সকলোবিলাক গৃহকাৰ্য আৰু প্ৰকল্প কাৰ্য কৰে। সেইকাৰণে তেখেতৰ কাৰ্যবোৰত বহুতো ভুল চকুত পৰে।
0: তেখেতৰ ভুলবিলাক চাগে বানানৰ বেমেজালিৰ কাৰণে হয়, কিন্তু পদ্ধতিটোৰ লগত অলপ সময় কটালেই তেখেতে তেখেতৰ ভুলবোৰ শুধৰাই ল'ব পাৰে। দৰাচলতে বাণী চিনাক্তকৰণে ধ্বনিৰ প্ৰভাৱ বুজাত আৰু বিশ্লেষণ কৰাত কাম কৰে।
1: মা, আমাৰ দেৰি হৈছে।
2: অঁ, আমি যোৱাই ভাল হ'ব দিয়া। ঠিক আছে আন্টি, বাই।
0: বাই।
2: প্ৰিয়া, কলিং বেলটো সেইফালে আছে।
3: আরে হ্যালো ডিয়ার, মই তোমালোকৰ বাবে আধা ঘণ্টাৰ পৰা ৰৈ আছো।
2: প্ৰিয়াৰ ঘৰত আমি প্ৰিয়াৰ মাকৰ সৈতে অলপ আলোচনা কৰিলোঁ।
1: কৃষ্ণ, আমাৰ ইতিমধ্যে বহুত পলম হৈছে। প্ৰথমতে আমি তোমাৰ দেউতাৰাৰ লগত অলপ আলোচনা কৰি লওঁ, তেখেতে আমাক ভালদৰে পথ দেখুৱাব পাৰিব। সুপ্ৰভাত আংকল।
4: সুপ্ৰভাত, সুপ্ৰভাত মোৰ ডেকা বন্ধুসকল। পিছে তোমালোকৰ কেনে চলি আছে? হা
2: আংকল, স্বৰ আৰু ধ্বনিৰ বিশেষজ্ঞ হিচাপে আপুনি ভালদৰে ক'ব পাৰিব।
4: এই এনেকুৱা প্ৰশ্ন তোমালোকৰ প্ৰজন্মইহে কৰিব পাৰা, কিন্তু মোৰ মনৰ ছফ্টৱেৰটোৱে কৈ আছে যে তোমালোকৰ মনত কিবা খেলি মেলি চলি আছে।
1: আপুনি ঠিকেই কৈছে আংকল, আৰু সেইকাৰণে আমাৰ সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ।
2: আচলতে জনগণৰ মাজত প্ৰযুক্তিবিদ্যা আৰু বৈজ্ঞানিক সজাগতাৰ সৃষ্টি কৰিবলৈ আমাৰ দলটোৱে চহৰৰ বিভিন্ন অঞ্চলত এখন বাতৰ নাট কৰিবলৈ ওলাইছোঁ। নাটখনৰ বিষয়বস্তু কৃত্ৰিম বুদ্ধিমত্তা বা তাৰ লগত সম্পৰ্কিত বিষয় হ'ব লাগিব।
4: ভাল চিন্তা কৰিছে, তাৰপিছত কোৱাচোন।
3: দেউতা, আমাৰ দলটো বিষয়বস্তুলৈ দুধৰ মুধৰত পৰিছে।
4: ৰবি, তোমাৰ প্ৰথম প্ৰশ্নটো কি আছিল বাৰু?
2: অ, বাণী চিনাক্তকৰণৰ বিষয়ে নে?
4: সেইটো বিষয়ে।
2: প্ৰিয়াৰ মাক মানে ডক্টৰ প্ৰতিভাৰো একেই মত।
4: মই ভাবোঁ সেইটোৱেই তোমালোকৰ বাতৰ নাটখনৰ কাৰণে ভাল বিষয় হ'ব।
2: আংকল, বাণী চিনাক্তকৰণৰ প্ৰধান কাৰিকৰী ধাৰণাবিলাক কি বাৰু?
4: কৃত্ৰিম বুদ্ধিমত্তা আৰু বাণী চিনাক্তকৰণৰ কোনো সীমাবদ্ধতা নাই, আৰু যেতিয়া আমি ইয়াক বাতৰ নাটৰ বিষয়বস্তু হিচাপে লওঁ তেতিয়াতো ইয়াৰ পৰিসীমা আৰু বহল হৈ যায়।
3: পিছে দেউতা, আমাৰ দলৰ সদস্যসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত হোৱা ভাৰ্চুৱেল গ্ল'বেল মিটখনত অংশগ্ৰহণ কৰিব।
4: খুব ভাল কথা, খুব ভাল কথা। কিন্তু তোমালোকে স্বয়ংক্ৰিয় নিয়ন্ত্ৰণ প্ৰক্ৰিয়া আৰু নিৰ্দিষ্ট মানুহ এজনৰ স্বৰ চিনাক্তকৰণ, এইবোৰ কথা বিষয়বস্তুত অন্তৰ্ভুক্ত কৰিব নাপাহৰিবা। মানে মই অটোমেশ্যন এণ্ড ডিকোডিং টেকন'লজিৰ বিষয়ে কৈছোঁ।
2: আংকল, আমি পঢ়িবলৈ পাইছোঁ যে ফেচবুক, আমাজন, মাইক্ৰ'ছফ্ট, গুগল আৰু এপলেও বোলে তেওঁলোকৰ বিভিন্ন প্ৰডাক্ট আৰু ছফ্টৱেৰত এই প্ৰযুক্তিটো অন্তৰ্ভুক্ত কৰিছে।
4: এই প্ৰযুক্তিটোৱে এতিয়া দ্বিতীয় ধাপত উঠিছে। আমি লাহে লাহে তাৰ পৰিৱৰ্তনবোৰ প্ৰত্যক্ষ কৰিম।
1: আমাৰ দলটো এতিয়া দ্বিতীয় ধাপত উঠিছে। মানে মই ক'ব বিচাৰিছোঁ, আমি এতিয়া মঞ্চৰ নাটকৰ পৰা বাতৰ নাটলৈ গৈ আছোঁ।
4: ভাল কথা, ভাল কথা। ক'ভিডৰ এই সময়ছোৱাত খুব বেছি বাধাৰ পিছত মানুহবোৰেও বাতৰ নাট দেখিলে বেছ আনন্দিত হ'ব, কাৰণ মানুহবোৰে এতিয়া নিঃসংগতাৰ পৰা বাহিৰ ওলাবলৈ চেষ্টা কৰি আছে।
2: আংকল, আমাক যাবলৈ অনুমতি দিয়ক। আমাক এইখিনি বাট দেখুৱাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
4: কৃষ্ণ, তোমাৰ বন্ধুসকল আহিছে, তুমি তেওঁলোকৰ বাবে একো খোৱা বোৱাৰ ব্যৱস্থা নকৰিবানে?
3: নাই, কৰিছোঁ, ব্যৱস্থা কৰিছোঁ।
4: চোৱা, তেওঁলোক বহুদিনৰ মূৰত আহিছে, তেওঁলোকক মিঠাই, ফল মূল এইবোৰ দিয়া।
3: সেইটোৰে এৰেঞ্জমেণ্ট কৰিছোঁ।
4: ঠিক আছে, ঠিক আছে, ঠিক আছে। ডেকা ল'ৰাসকল, মোৰ শুভেচ্ছা

0: রায় সকল চাওক চাওক, স্বৰ্গখন নামি আহিছে। কৃত্রিম বুদ্ধিমত্তার প্রযুক্তিবোৰ উপভোগ কৰিবলৈ সাজু হওক। অহা রবিবারে সান ইজ ব্রাইট, স্কাই ইজ রাইট চাবলৈ নাপাহৰিব। আরে জুমরা, কত গলা? মই সোঁ ফালে নে বাওঁ ফালে থাকিম?
1: গুরুদেব, চিন্তা নকৰিব, আপোনাৰ শত্ৰুহে চিন্তিত হ'ব যে আজি এতিয়া প্ৰযুক্তিবিদ্যাৰ যুগত বাস কৰি আছো। আধুনিক যুগৰ প্ৰযুক্তিবিদ্যা আৰু আমি ইয়াক পুৰা দমে উপভোগ কৰিছো। আজিয়েই নহয়, আমাৰ পিছৰ প্ৰজন্মও ইয়াক উপভোগ কৰিব। কৰোণা অন্তৰ্ধান হ'ল আৰু আমি আজি আপোনালোকক কৃত্ৰিম বুদ্ধিমত্তা আৰু বাণী চিনাক্তকৰণৰ এখন নতুন পৃথিৱীলৈ লৈ যাম।
0: তুমি উত্তম আৰু তুমি গুৰুৰো গুৰু।
1: গুৰুদেৱ, এইবোৰ সকলো আপোনাৰ কাৰণে।
0: ঝুমৰে, তুমি এখন নতুন যুগৰ পৃথিৱীত বাস কৰি আছা, য'ত যন্ত্ৰৰ পৰা মগজু ধাৰ কৰিব পাৰি।
1: গুৰুদেৱ, মোৰ মগজু যান্ত্ৰিক নহয়, মই ইয়াক পাইছো বহুতো কষ্ট আৰু সাধনাৰ ফলস্বৰূপে।
0: ঝুমৰে, মনত ৰাখিবা, স্লো এণ্ড ষ্টেডি উইনছ দ্য ৰেচ। ৰাইজসকল, মই কিবা ভুল কৈছো নেকি?
1: গুৰুদেৱ, যাদুকৰী প্ৰভাৱ।
0: ঝুমৰে, এইটো যাদু নহয়, কোভিডৰ সময়ৰহে প্ৰভাৱ। মুখৰ ঢাকনিৰ ব্যৱহাৰে তেখেতসকলক মৌন কৰি ৰাখিছে।
1: তেওঁলোকৰ হাঁহিত কোভিড-19ৰ নিৰ্মম সত্য প্ৰতিফলিত হৈছে।
0: ছোটা মুহ আৰু বড়ী বাত, ডাঙৰক সন্মান কৰিবা আৰু যুৱকসকলৰ লগত বন্ধুত্ব সুলভ মনোভাৱ বজাই ৰাখিবা।
1: গুৰুদেৱ, মই কি ভুল কলো?
0: ঝুমৰে, মনত ৰাখিবা, মই যিকোনো ধ্বনি আৰু স্বৰৰ মডুলেশ্যন ধৰিব আৰু চিনাক্ত কৰিব পাৰো।
2: ধ্বনি আৰু স্বৰৰ চিনাক্তকৰণ?
3: কি আচৰিত!
1: গুৰুদেৱ, মই গুণগুণনি শুনিছো সেই ফালৰ পৰা।
0: ৰাইজসকল, ঝুমৰুৱে কি কৈছে?
1: গুৰুদেৱ, ৰাইজে বিশ্বাস কৰিছে যে আপুনি যি কৈছে ভুল কৈছে।
0: সঁচাটো সঁচাই, যাক ঢাকিব নোৱাৰি।
1: আব আয়া উঠ পাহাৰ কে নিচে। গুৰুদেৱ, সঁচাটো ঢাকিব নোৱাৰি। ৰাইজসকল, আপোনালোকে বিচাৰেনে মোৰ মালিক আহি ধনী আৰু স্বৰ চিনাক্তকৰণৰ কিছুমান যাদুকৰী খেল দেখুওৱাটো? গুৰুদেৱ, আমি সকলোৱে আপোনাৰ যাদু চাবৰ বাবে বৰ আশাৰে ৰৈ আছো। কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বৰ চিনাক্তকৰণৰ যাদু।
2: কৃত্ৰিম বুদ্ধিমত্তা? আমি এই শব্দটো প্ৰথম শুনিছো। বুদ্ধিমত্তাও কি যন্ত্ৰত সজা হয় নেকি? অবিশ্বাস্য,
3: অবিশ্বাস্য, অবিশ্বাস্য!
0: কিয় নহব, এইবোৰ সকলো মোৰ যাদুকৰী প্ৰভাৱৰ ফল।
1: গুৰুদেৱ, আমি এতিয়া নতুন প্ৰযুক্তিবিদ্যাৰ যুগত বাস কৰিছো আৰু ইয়াত উপস্থিত থকা ৰাইজসকল বৰ জ্ঞানী, গতিকে কামটো অগ্ৰসৰ হোৱাৰ আগতে সকলোবোৰ কথা নিশ্চিত হৈ ল'ব, নহ'লে আমি হাতে লোটে ধৰা পৰিম।
0: যুৱৰে, তুমি ঠিকেই কৈছা, এইটোক প্ৰবঞ্চনা কৰা নুবুজাই, বুজাই পূৰ্ণতা বুলি। ৰাইজ, ঝুমৰা বৰ জ্ঞানী আৰু তেওঁ ভুল উলিয়াবৰ চেষ্টা কৰি থাকে।
1: গুৰুদেৱ, এইবিলাকক ভুল ধৰা বুলি নকয়, মনত উদয় হোৱা কিছুমান প্ৰশ্নহে, যিবোৰ বিজ্ঞানৰ সজাগতাৰ প্ৰাথমিক নীতি।
2: ঝুমৰা হ'ল আধুনিক যুগৰ প্ৰজন্ম।
0: ঠিক কৈছা, ঠিক কৈছা, একদম প্ৰাথমিক প্ৰশ্ন যিবোৰ এই অনুষ্ঠানটোৰ মাজেৰে মই আলোকপাত কৰিব খুজিছো।
1: গুৰুদেৱ, মই একো কোৱা নাছিলো।
2: আপোনাৰ স্বৰ চিনাক্তকৰণৰ যাদু ক'ত?
0: ৰাইজ, এইটো যাদু নহয়, কৌশলো নহয়।
1: এতিয়া পৰ্দা উঠোৱাৰ সময় হৈছে গুৰুদেৱ, ৰাইজে সঁচাটো চাব বিচাৰিছে।
0: ঠিক আছে, ৰবা ৰবা, তুমি কি জানি সেই কথাটো শুনিছাই? স্লো এণ্ড ষ্টেডি উইনছ দ্য ৰেচ।
1: গুৰুদেৱ, আৰু অপেক্ষা কৰিব নোৱাৰি, সত্যটো উদঘাটন কৰাৰ সময় আহি গ'ল।
0: ঠিক আছে ডেকা ল'ৰাসকল, এতিয়া আপোনালোকক কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বৰ চিনাক্তকৰণৰ পৃথিৱীলৈ লৈ যাম।

0: আপোনালোকে যি ক'ব সকলো লিখিত আকাৰত পাব। অকল লিখিত আকাৰতেই নহয়, সময় হলে ছপা আকাৰতো পাব।
1: তেতিয়াহ'লে পলম কিয়? আমি কাৰ বাবে অপেক্ষা কৰি আছো? এই দৰ্শনীটোৰ সকলো স্বৰ ছপা কৰি উলিয়াও আহক।
0: ধৈৰ্য ধৰা, ধৈৰ্য ধৰা, মোৰ যাদুকৰী মন্ত্ৰটো আগতে মাতিবলৈ দিয়া। আব্রাকাডাব্রা, বিজ্ঞান নে পকড়া, টেকনিক নে জাকরা।
2: বেশি বুদ্ধিয়ক হবলৈ চেষ্টা নকৰিব, আমি মূর্খ নহ।
1: গুরুদেব, আৰু পলম নকৰিব, ৰাইজে এতিয়া অপেক্ষা নকৰে।
0: ঝুমুৰে, কত পলম কৰিলো? সকলো প্ৰস্তুত হৈ আছে, সেই বাকস্থত চোৱাচোন।
2: ৱা, একেই শব্দবোৰ যিবোৰ দৰ্শনীৰ মাজত উত্থাপন কৰা হৈছিল।
1: গুৰুদেৱ, আপোনাৰ পাছফালে কিছু গুণগুণনি শুনিছো। কাগজখিনি আগতে ছপা কৰি থোৱা বুলি কিছুমান দৰ্শকৰ সন্দেহ হৈছে।
0: ঝুমুৰা, তুমি দৰ্শকৰ মনৰ কথা গম পাইছা, তুমি বৰ জ্ঞানী। ৰাইজ, আপোনালোকে বিশ্বাস কৰক আৰু সত্যটো চাওক। অনুগ্ৰহ কৰি আপোনালোকৰ মাজৰ কোনোবা আগবাঢ়ি আহিবনে?
2: হা হা, মই আহিছো।
1: এতিয়া হাতে লুটে ধৰাত পৰিব।
0: এইটো মোৰ যাদুকৰী যন্ত্ৰ, এতিয়াই সত্য উদঘাটন হ'ব। আমি কোনেও নাজানো তেখেতে কি ক'ব, কথাটো ঠিকেই কৈছোনে
1: গুৰুদেৱ?
0: ঝুমুৰে, কোনটো সত্য কোনটো অসত্য কথাটো অকল মহাশয়েহে ক'ব পাৰিব। অনুগ্ৰহ কৰি এইখিনি পঢ়ক।
2: হে ভগৱান, এশ শতাংশ
1: যাদুকৰী যন্ত্ৰটো আৰু কিছু আচৰিত আৰু যাদুকৰী কৌশল দেখুৱাব পাৰিবনে?
0: ঝুমুৰে, এইটো যাদুকৰী কৌশল নহয়, যাদুকৰী প্ৰযুক্তিবিদ্যাহে। আমি যদি এজন মানুহৰ কেইটামান স্বৰৰ নমুনা এই যন্ত্ৰটোত দিব পাৰোঁ, তেতিয়া যন্ত্ৰটোৱে মানুহজনক চিনাক্ত কৰিব পাৰে।
3: অ', ভৱিষ্যতে তাৰমানে অপৰাধী সাৰি যাব নোৱাৰিব, নহয়নে? মানুহ ধৰা পেলাই দিব দেই।
1: গুৰুদেৱ, সেইফালৰ পৰা কোনোবাই কিবা কৈছে।
0: অ', বুজি পাইছোঁ। এই যাদুকৰী পদ্ধতিটোত কিছুমান আসোঁৱাহ আছে। স্বৰৰ উত্থান পতন, উচ্চাৰণ, কথা কোৱাৰ জটিলতা, ধ্বনিৰ ত্ৰুটি আদিবোৰে কিছুমান সমস্যাৰ সৃষ্টি কৰে।
1: গুৰুদেৱ, যাদুকৰী কাহিনী শেষ হ'লনে? আৰু আছে?
0: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই দিনে দিনে নতুন নতুন আৱিষ্কাৰ কৰি আছে, ইয়াৰ কোনো সীমা নাই। আমি যিমানেই বিষয়ৰ ভিতৰলৈ যাম, সিমানেই নতুন কথা গম পাম।
1: গুৰুদেৱ, এইটো মোৰ প্ৰশ্ন নাছিল, সেই মহাশয়হে আছিল যাৰ মাতটো জ্বৰ আৰু চৰ্দিৰ কাৰণে পৰিষ্কাৰ হৈ থকা নাই। তেখেতৰ লগত যে কি হ'ব!
0: ৰাইজ, ঝুমুৰে কিন্তু অতি উত্তম, প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰি আছে।
1: গুৰুদেৱ, প্ৰশ্ন নহয়, জানিবলৈ ইচ্ছা কৰিছো, মানে মই বৈজ্ঞানিক স্বভাৱৰ।
0: ঝুমুৰে, প্ৰত্যেক মুদ্ৰাৰে দুটা পিঠি থাকে। স্বৰ চিনাক্তকৰণ পদ্ধতিটোৰ কিছুমান উত্তৰাধিকাৰী সূত্ৰে পোৱা সমস্যা আছে। সঁচা অৰ্থত ই কেতিয়াও উত্তম নহয়। স্বৰ, ধ্বনিগত সমস্যা আদিবোৰ সদায় থাকিব। বাহিৰা হুলস্থুলেও স্বৰ চিনাক্তকৰণত সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও ইয়াত কাৰ্যকৰী ব্যয়ৰ মূল্যায়ন কৰাৰো প্ৰয়োজন থাকিব।
1: গুৰুদেৱ, আপোনাৰ কাহিনী শেষ।
0: ঝুমুৰে, আমাক এতিয়া ডক্টৰ প্ৰতিভাই বাৰ্তা দিব। তেখেতে আমাৰ পথ প্ৰদৰ্শক হিচাপে লগতেই আছে আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব। স্বাগতম ডক্টৰ প্ৰতিভা।
4: এই বাতৰ নাটখন জনসাধাৰণৰ মাজত বৈজ্ঞানিক ধাৰণা আৰু সজাগতাৰ সৃষ্টি কৰিবলৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰসকলে ৰচনা আৰু উপস্থাপন কৰিলে। নতুন প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে ভুমুকি মাৰিছে। স্বৰ চিনাক্তকৰণ তাৰে ভিতৰত এটা। এক তথ্য অনুসৰি ভৱিষ্যতে ইয়াৰ প্ৰভাৱ আমাৰ জীৱনৰ প্ৰত্যেক অংশতে পৰিব আৰু বজাৰত ইয়াৰ মূল্য বিলিয়নৰ ঘৰ চুব। গুগল হোম, এমাজন, এলেক্সা, চিৰি, এইবিলাক আজিকালি সাৰ্বজনীক। সিহঁতে আপোনাৰ কথা শুনিব, আপোনাৰ ওপৰত চকু ৰাখিব, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। স্মাৰ্ট ঘৰ আৰু স্মাৰ্ট অফিচ আজিকালি সহজলভ্য হৈ পৰিছে। বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে এতিয়া ই ৰাজহাড়স্বৰূপ। স্বাস্থ্য আৰু চিকিৎসা জগতত ই এক গুৰুত্বপূৰ্ণ আসন দখল কৰি আছে।
2: ডক্টৰ প্ৰতিভা, কৃত্রিম বুদ্ধিমত্তা আর স্বর চিনাক্তকরণ।

0: বিষয়ে আপুনি কিভাবে?
1: স্বৰ চিনাক্তকৰণ হ'ল এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কম্পিউটাৰে এটা স্বৰ চিনি পায় আৰু সেইমতে প্ৰতিক্ৰিয়া দিবলৈ ধৰে। তাৰোপৰি এই প্ৰক্ৰিয়াৰ দ্বাৰা স্বৰ ধ্বনিটো কম্পিউটাৰে বুজি পোৱা তথ্যৰ বিন্যাস এটালৈ ৰূপান্তৰিত হয়। প্ৰয়োজন সাপেক্ষে ইয়াৰ পিছত কম্পিউটাৰে এই ৰূপান্তৰক অন্য ধৰণলৈ পৰিৱৰ্তন কৰে যাতে প্ৰয়োজনমতে কামত লগাব পাৰি। উদাহৰণস্বৰূপে গুগল ডিকটেক্ট আৰু অন্য তেনেকুৱা প্ৰগ্ৰেমবোৰে স্বৰ চিনাক্তকৰণ প্ৰক্ৰিয়াৰে আমি কোৱা কথা লিখিত ৰূপলৈ পৰিৱৰ্তন কৰে। তেনেদৰে এপলৰ ছিৰি আৰু এলেক্সাই লিখিত বা স্বৰ ধ্বনি গ্ৰহণ কৰি তাৰে প্ৰত্যুত্তৰ দিব পাৰে।
2: গুৰুদেৱ, মই ডক্টৰ প্ৰতিভাক প্ৰশ্ন সুধিব পাৰোঁনে?
3: ঝুমুৰে, তুমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বাস কৰা। সংবিধানে সকলোকে বাক স্বাধীনতাৰ অধিকাৰ দিছে, মই কেনেকৈ তোমাক বাধা দিওঁ?
2: ডক্টৰ প্ৰতিভা, মোৰ প্ৰশ্নটো হ'ল, এই পদ্ধতিটোক স্বৰ ভিত্তিক ডিজিটেল সহায়কাৰী যোগানকাৰীয়ে কেনেকৈ সহায় সহযোগিতা আগবঢ়ায়?
1: সুন্দৰ প্ৰশ্ন। আজিকালি বহু লোক স্বৰ ধ্বনি চালিত ব্যৱস্থা আৰু ডিজিটেল প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি চলে। এইবোৰে গ্ৰাহক সেৱা, কাৰ্যালয় সেৱা সমৰ্থন, অভ্যৰ্থনা ইত্যাদি বিভাগসমূহ স্বয়ংক্ৰিয়ভাৱে চলাচলৰ ব্যৱস্থা কৰি এইবোৰৰ খৰচ কমাব পাৰে। স্বৰ চিনাক্তকৰণ, স্বাভাৱিক ভাষা প্ৰক্ৰিয়াকৰণ বা নেচাৰেল লেংগুৱেজ প্ৰচেছিং বা NLPৰ এক অভিন্ন অংগ। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে স্বৰ চিনাক্তকৰণ অধিক নিৰ্ভৰযোগ্য হৈ পৰে। ইয়াৰ দ্বাৰা স্বাভাৱিক স্বৰ ধ্বনিসমূহ অধিক নিখুঁতভাৱে চিনি পোৱাত সহজ হয়।
2: গুৰুদেৱ, কি সুন্দৰ বাৰ্তা! ডক্টৰ প্ৰতিভাই প্ৰযুক্তিবিদ্যাৰ সকলো দিশক দাঙি ধৰি এই পদ্ধতিটোৰ সকলো আঁৰ কাপোৰ আঁতৰাই দিলে চমুকৈ।
3: ঝুমুৰে, কলা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কোনো সীমা নাই। এইবোৰৰ লক্ষ্য কেনেকৈ আমাৰ জীৱন সুখী আৰু আৰামদায়ক কৰি তুলিব পাৰি।
2: সপ্ৰতিভ জ্ঞান, সপ্ৰতিভ প্ৰযুক্তিবিদ্যা আৰু সপ্ৰতিভ ঝুমুৰে।
1: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বাদশ খণ্ডটি শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল নয়ন প্ৰসাদ, পৰিণীতা শইকীয়া, মেলোডি পাটগিৰি, উৎপল বৰা আৰু অশোভ ভট্টাচাৰ্য। প্ৰযোজনা কৰিলে অশোভ ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা সহযোগী কৃতাঞ্জলি বৰ্মন। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দী আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুকেশ কুমাৰ। राष्ट्र आज 80वां स्वाधीनता दिवस मना रहा है। प्रधानमंत्री नरेंद्र मोदी ने आज ऐतिहासिक लाल किला के प्राचीर पर ध्वजारोहण किया। श्री मोदी ने स्वाधीनता दिवस की शुभकामनाएं देते हुए कहा कि आज हर दिल की धड़कन वंदे मातरम के गायन से गुंजायमान हो रही है।
6: आजादी के बाद 15 अगस्त लाल किले पर पहली बार वंदे मातरम गूंज रहा है। आज जब हम देश के लोग वंदे मातरम के 150 वर्ष मना रहे हैं, इससे बड़ा उत्तम अवसर क्या हो सकता है।
5: प्रधानमंत्री ने कहा कि AI शिखर सम्मेलन के आयोजन से भारत ने विश्व को अपनी शक्ति दिखाई है। उन्होंने कहा कि देश की युवा शक्ति AI के क्षेत्र में भी प्रयास कर रही है।
6: हमने पिछले दिनों AI इम्पैक्ट समिट किया था। AI का विस्तार बहुत तेजी से बढ़ रहा है। लाल किले से मैं देश के नौजवानों के लिए घोषणा करना चाहता हूं, हमने तय किया है कि आने वाले 1 वर्ष में 1 करोड़ युवाओं को AI स्किल के लिए ट्रेनिंग देने का हम काम करेंगे।
5: श्री मोदी ने कहा कि सरकार मध्यम वर्ग के परिवारों के बच्चों के लिए फ्री ऑनलाइन कोचिंग की व्यवस्था कर रही है।
6: विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग हमने करने का निर्णय किया है। डिजिटल पब्लिक इंफ्रास्ट्रक्चर है हमारे पास, उत्तम

দেশে দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হয়। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো কোনো অংশত বান আৰু ভূমিকম্পৰ ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হয়। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ বলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহানৰূপে পৰিগণিত হয়। উল্লেখযোগ্য যে এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5,000 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। স্বাধীনতাৰ এই পবিত্ৰ ক্ষণত ৰাজ্যপালগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ সৰ্বোচ্চ ত্যাগক কৃতজ্ঞতাৰে স্মৰণ কৰে। তেওঁ লগতে জাতিৰ পিতা মহাত্মা গান্ধী আৰু সকলো স্বাধীনতা সংগ্ৰামী, বিশেষকৈ দেশৰ হকে প্ৰাণ আহুতি দিয়া অসমৰ সাহসী সন্তানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শেহতীয়া বানত উজনি অসমৰ ক্ষতিগ্ৰস্তসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতাৰে কাম কৰা ৰাজ্য চৰকাৰ আৰু অন্যান্য সকলো সংস্থাৰ প্ৰচেষ্টাৰ শলাগ লয়। বিকশিত ভাৰত 2047ৰ বাবে যুৱ শক্তি শীৰ্ষক বিষয়বস্তুৰে স্বাধীনতাৰ 80 বছৰ উদযাপনৰ লগতে বন্দে মাতৰমৰ 150 সংখ্যক জয়ন্তী স্মৰণৰ ক্ষণত ৰাষ্ট্ৰ নিৰ্মাণক সকলোৰে উমৈহতীয়া দায়িত্ব হিচাপে মনত ৰখা উচিত বুলি মন্তব্য কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুওৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজানা দিব নালাগে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা 30 দিনৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচি বৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ৰাজ্যৰ 40টা ৰাজহচক্ৰ 3টা প্ৰজন্ম ধৰি বাস কৰা লোকেহে ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে। স্বাস্থ্য ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত এগৰাকীকৈ চিকিৎসকৰ দিহা কৰা হৈছে। তেওঁ লগতে 18 বছৰ তলৰ শিশুৰ 50বিধ ৰোগৰ চিকিৎসা বিনামূলীয়া কৰা হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিকশিত অসম 2047 কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ পথ, বিদ্যালয়, গ্ৰামাঞ্চল আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অহা 4 বছৰত 50,000 কোটি টকা ব্যয় কৰিব। পৰৱৰ্তী 5 বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,00,000 কোটি টকা অনাৰ প্ৰয়াস কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই ডিচেম্বৰৰ পৰা মিছন বসুন্ধৰাৰ 4থ পৰ্যায় আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক লোকপিয়লত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ গঠনত অৰিহণা যোগাবলৈ আহ্বান জনায়। ৰাজ্যৰ অন্যান্য প্ৰান্ততো উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপনৰ বাতৰি আমালৈ আহিছে। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশনৰ পাছতে কেন্দ্ৰটোৰ মুৰববী ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়া বানৰ কাৰণ আৰু নামনি অঞ্চলত পৰা প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বহু বিষয়ক গৱেষণা দল গঠন কৰিছে।

দলটোৱে যোৱা 19 জুলাইৰ বানৰ অন্তৰালৰ বিভিন্ন কাৰক, বানৰ প্ৰকৃতি আৰু ইয়াৰ ফলত নামনি অঞ্চলসমূহত সৃষ্টি হোৱা প্ৰভাৱসমূহৰ বিষয়ে তথ্য প্ৰমাণ সংগ্ৰহ আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্বত গঠিত দলটোত ভূতাত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক পৰাগ ফুকন আৰু অৰ্থনীতি বিভাগৰ অধ্যাপক ৰাতুল মহন্ত সদস্য হিচাপে থাকিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই দলটোৰ সদস্য তথা সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিব। বানৰ সময়ত তাৎক্ষণিক সাহায্য আৰু সহায় আগবঢ়োৱাৰ পিছত এই গৱেষণাই বানৰ কাৰণ আৰু ইয়াৰ পৰিণতি গভীৰভাৱে বুজি পোৱাৰ দিশত গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টা গুৰুত্বপূৰ্ণ বুলি

প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে শ্ৰী শ্ৰী গজলা সত্ৰৰ পৰা বানত ক্ষতিগ্ৰস্ত কেইবাখনো সাঁচি পতীয়া পুথি উদ্ধাৰ আৰু সংৰক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ে বিভিন্ন বিষয়ৰ কেইবাগৰাকীও বিশেষজ্ঞক একত্ৰিত কৰি এই গৱেষণাত প্ৰাকৃতিক, ভৌগোলিক আৰু আৰ্থ সামাজিক দিশসমূহৰ বিষয়ে অধিক স্পষ্ট আৰু তথ্য প্ৰমাণভিত্তিক বুজাবুজি গঢ়ি তোলাৰ দিশত কাম কৰিব বুলি আশা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন এই বিষয়ত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। ১৩৫ সংখ্যক ইণ্ডিয়ান অইল দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4:00 ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 7:00 কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশজুৰি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন, লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি প্ৰধানমন্ত্ৰীৰ ভাষণ, গুৱাহাটীৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন আৰু কাইলৈ আৰু পৰহিলৈ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। স্বাধীনতা দিৱসৰ আজিৰ দিনটোত আপোনালোক সকলোকে আমি শুভকামনা জ্ঞাপন কৰিছো। এতিয়া আগবঢ়াইছো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকল এই বিষয়ক কুইজ। অনুষ্ঠানটিৰ আগধৰি এয়া স্নেহা পাঠক।

0: নমস্কাৰ। সমূহ শ্ৰোতাকে 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ যুৱবাণী কুইজৰ আজিৰ এই খণ্ডটি। আমাৰ আজিৰ খণ্ডৰ বিষয়বস্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী। আৰু এই কুইজ পৰিচালনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ কুইজ পৰিচালক নয়নজ্যোতি বৰাক। তেখেতক আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আৰু প্ৰিয় শ্ৰোতা, এই কুইজত অংশগ্ৰহণ কৰিবলৈ আমি 4টিকৈ দল আমন্ত্ৰণ জনাই আনিছোঁ আৰু আপোনালোকক এতিয়া তেওঁলোকৰ সৈতে পৰিচয় কৰাই দিবলৈ লৈছোঁ। প্ৰথমে আমি আহিছোঁ ক দলৰ ওচৰলৈ। ক দলত আছে
2: নমস্কাৰ, মই কপিল দেৱ গোস্বামী, মই কটন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ।
3: নমস্কাৰ, মই সংঘামিতা নন্দী মজুমদাৰ, মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত পঢ়ি আছোঁ।
0: এইবাৰ আমি আহিছোঁ খ দলৰ ওচৰলৈ। খ দলত আছে
4: নমস্কাৰ, মোৰ নাম জুমন ডেকা, মই বিহুৰুৱা কলেজৰ পৰা আহিছোঁ।
5: নমস্কাৰ, মোৰ নাম সায়ন্দন চক্ৰৱৰ্তী, মই বিবৰুৱা মহাবিদ্যালয়ৰ পৰা আহিছোঁ।
0: এইবাৰ আমি আহিছোঁ গ দলৰ ওচৰলৈ। গ দলত আছে
6: নমস্কাৰ, মোৰ নাম ভৃষাংজ্যোতি দত্ত, মই ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ।
7: নমস্কাৰ, মোৰ নাম যুৱৰাজ ভট্টাৰ্য, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আহিছোঁ।
0: আৰু শেষত আমি আহিছোঁ ঘ দলৰ ওচৰলৈ। ঘ দলত আছে
8: নমস্কাৰ, মোৰ নাম অসীম ইলাহী, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা আহিছোঁ।
9: নমস্কাৰ, মোৰ নাম থগেন বৰা, মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা আহিছোঁ।
0: হয়, আটাইকেইটি দলকে আদৰণি জনাইছোঁ আৰু আজিৰ কুইজ প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি পোনে পোনে আহিছোঁ কুইজ পৰিচালকৰ ওচৰলৈ। আমি কুইজখন আৰম্ভ কৰিব পাৰোঁ নিশ্চয়?
1: নিশ্চয় পাৰোঁ। ধন্যবাদ স্নেহা। আজি আমি যিটো

0: হয় লৈ আজিৰ আমাৰ এই কুইজখনি কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো সকলোৱে ইতিমধ্যে গমেই পাইছে, বিষয়টো হৈছে অসম তথা উত্তৰ পূবৰ স্বাধীনতা সংগ্ৰামী। আৰু কুইজখনৰ মাজলৈ যোৱাৰ আগে আগে প্ৰথমে আচলতে আমি একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ সেইসকল ব্যক্তিৰ ওচৰত, যিসকল ব্যক্তিৰ ত্যাগ আৰু বলিদানৰ কাৰণে আজি আমি স্বাধীন বুলি ক'ব পৰাকৈ বা স্বাধীন বুলি ভাবিব পৰাকৈ এটা অনুভৱেৰে আজি আমি সমৃদ্ধ হৈছোঁ। গতিকে প্ৰথমতে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ কুইজ প্ৰতিযোগিতাখনি। পোনপ্ৰথমে, যিহেতু এখন কুইজ প্ৰতিযোগিতা, গতিকে কুইজ প্ৰতিযোগিতাখন হ'বলৈ কুইজৰ কেতবোৰ নিয়মাৱলী থাকিব লাগিব। গতিকে নিয়মাৱলী সম্পৰ্কে আমি ইয়াত উপস্থিত থকা আটাইকেইটা দলকে সেই সম্পৰ্কে অৱগত কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ আৰ্য বিদ্যাপীঠ কলেজ, কটন বিশ্ববিদ্যালয়, বি বৰুৱা কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আজিৰ এই কুইজখনত অংশগ্ৰহণ কৰিছে। এতিয়া আহিছোঁ নিয়মাৱলীৰ মাজলৈ। প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ আপোনালোকে 10 নম্বৰকৈ লাভ কৰিব আৰু যিসমূহ প্ৰশ্ন বাগৰি যাব সেইসমূহ প্ৰশ্নৰ উত্তৰৰ বাবেও আপোনালোকে 10 নম্বৰকৈ লাভ কৰিব। যদিহে আংশিকভাৱে এটা প্ৰশ্নতে যদি দুটা উত্তৰ দিবলগীয়া কিবা কথা থাকে তেতিয়াহ'লে সেইটোক আমি 5+5 বুলি ধৰিম, অন্যথা প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ, মানে পোনপটীয়া হওক বা আওপকীয়া হওক, আপোনালোকে 10 নম্বৰেই লাভ কৰিব। সময়ৰ ক্ষেত্ৰত আমি নিৰ্দিষ্ট কোনো ধৰণৰ বাধ্যবাধকতা ৰখা নাই আৰু এটা নিয়ম নকলেও নহয়, কুইজ পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত আৰু গ্ৰহণযোগ্য। আৰু আপোনালোকক আগতীয়াকৈ জনাই থ'ব বিচাৰোঁ, যিহেতু বিষয়টো অসম তথা উত্তৰ পূবৰ স্বাধীনতা সংগ্ৰামী, গতিকে ভিন্ন কিতাপ, ভিন্ন মাধ্যম বা চৰকাৰী পুস্তিকা আদি বিভিন্ন ধৰণৰ উৎসৰ পৰা আমি তথ্যসমূহ সংগ্ৰহ কৰি আনিছোঁ। গতিকে কোনো ক্ষেত্ৰত আপুনি পঢ়া কিতাপখন বা আপুনি অনুসৰণ কৰা মাধ্যমটোৰ পৰা সেই তথ্য কেতিয়াবা নিমিলিবও পাৰে, তথাপিও আমি চেষ্টা কৰিছোঁ তথ্যৰ যাতে কোনো ধৰণৰ বিসংগতি নাথাকে তাৰ প্ৰতি খেয়াল ৰাখি আজি প্ৰশ্নসমূহ যুগুতাই আনিছোঁ। কুইজৰ আগত ক'বলগীয়া মোৰ ইমানখিনিয়ে আছিল। আমি এতিয়া প্ৰথমে ক দলৰ পৰা আৰম্ভ কৰিম আজিৰ এই কুইজ প্ৰতিযোগিতা। আৰম্ভ কৰিব পাৰি? সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আজিৰ কুইজ প্ৰতিযোগিতা। আৰম্ভণিতে এটা চুটি প্ৰশ্নৰে আমি কুইজখন আগবঢ়াই নিব বিচাৰিছোঁ। একদম চুটি প্ৰশ্ন, মন দি শুনিবা। বাহু কৰ্বত্য লক্ষণ সিং ডেকা, ৰূপ সিং লালুং, শিৰ সিং লালুং, বনমালী লালুং আদিসকলৰ নেতৃত্বত ভাৰতৰ ভিতৰতে প্ৰথম কিহৰ সূচনা হৈছিল? বা তেওঁলোকে, এই ব্যক্তিসকলে কিহৰ সূচনা কৰিছিল ভাৰতৰ ভিতৰতে প্ৰথম? ক দল।
1: কৃষক বিদ্ৰোহ।
0: কৃষক বিদ্ৰোহ ক'ত, কেতিয়া, কেনেকৈ?
1: ফুলগুৰি ধেৱা।
0: ফুলগুৰি ধেৱা, মানে ফুলগুৰি ধেৱা হ'লে চনটো কিমান হ'ব?
1: চনটো পাহৰিছোঁ।
0: তথাপিও যিহেতু কুইজৰ, আজিৰ কুইজৰ প্ৰথমটো প্ৰশ্ন আৰু প্ৰথমটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো আমি গ্ৰহণ কৰিছোঁ, চনটো আছিল 1861 চন, 18 অক্টোবৰত ফুলগুৰি ধেৱা ইতিমধ্যে শুদ্ধ উত্তৰটো দিছে আৰু ফুলগুৰি ধেৱাই আছিল ব্ৰিটিছ বিৰোধী প্ৰথমখন কৃষক বিদ্ৰোহ। আৰু সেই কৃষক বিদ্ৰোহৰ লগত জড়িত আছিল বাহু কৰ্বত্য, লক্ষণ সিং ডেকা, ৰূপ সিং লালুং, শ্ৰী সিং লালুং, বনমালী লালুং আৰু বহুতো আছে, কিন্তু মই সদ্যহতে এই কেইগৰাকী ব্যক্তিৰ নাম মই লৈছোঁ। এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ ক দলে 10 নম্বৰ লাভ কৰিছে। আৰু তাৰ লগে লগে আমি খ দললৈ দ্বিতীয়টি প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ, মন দি শুনিব। চাহ বাগিচাৰ মদ নিবাৰণী আন্দোলনৰ এগৰাকী অন্যতম হোতা আছিল তেওঁ। মহাত্মা গান্ধীৰ মাদক দ্ৰব্য বিৰোধী আহ্বানত উদ্বুদ্ধ হৈ তেওঁ এই মদ নিবাৰণী আন্দোলনৰ বাবে আগবাঢ়ি আহিছিল। বিশেষত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বেচ্ছাসেৱকসকলক সহায় কৰাৰ কথা গম পাই তেওঁক 1921 চনত তেতিয়াৰ দৰং জিলাৰ লালমাটিত চৰকাৰী পক্ষই হত্যা কৰিছিল। সহজতে ক'ব লাগে কোন তেওঁ। মই আৰু এটা অংশ মই লগাই দিছোঁ, স্বাধীনতা আন্দোলনৰ ইতিহাসত তেখেতক বা তেখেত কি হিচাপে সদায় চিৰস্মৰণীয় হৈ ৰ'ব? দুটা অংশ, নামটো কি আৰু তেখেত কি হিচাপে সদায় ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত স্মৰণীয় হৈ ৰ'ব? কিবা উত্তৰ?
1: পাঁচ।
0: গ দললৈ আহিছোঁ মই, পাঁচ। ঘ দল?
1: ছবিলাল উপাধ্যায়।
0: ছবিলাল উপাধ্যায়, ছবিলাল উপাধ্যায় আৰু তেখেত ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত কি হিচাপে স্মৰণীয় হৈ ৰ'ব?
1: তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল।
0: সভাপতি আছিল, মানে তোমালোকে ভাল গেছ কৰিছা কিন্তু সেইটো মই বিচাৰি থকা উত্তৰটো নহয়। মই ইয়াৰ বাবে যাব লাগিব ক দললৈ।
1: পাঁচ।
0: তেখেত আছিল, যিগৰাকী ব্যক্তিৰ কথা মই সুধি আছিলোঁ, তেখেত আছিল মুংৰি ওৰাং, যাক বেছিকৈ জনা যায় মালৱ।

মহামতি মেম বুলি, আৰু তেখেত হৈছে অসমৰ প্ৰথম মহিলা শ্বহীদ, সেইটোৱে শুদ্ধ উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ তৃতীয় প্ৰশ্নলৈ। তৃতীয় প্ৰশ্নটো এটা অডিঅ' কুৱেশ্যন আছে, গজললৈ পোনপটীয়া প্ৰশ্ন, মন দি শুনিবা।

0: হ'ব, এতিয়া আহিছোঁ প্ৰশ্নটোলৈ। এটা আমি গীত শুনিলোঁ আৰু গীতটোৰ কণ্ঠকাৰ মই কৈ দিছোঁ বাৰু, তেখেত হৈছে কুইন হাজৰিকা, সুদক্ষিণা শৰ্মা যিটো নামেৰে কোৱা। এতিয়া প্ৰশ্নটো, গীতটো শুনাৰ পাছত প্ৰশ্নটো এনেকুৱা ধৰণৰ, ভূপেন দা পৰিচালিত, ডক্টৰ ভূপেন হাজৰিকা পৰিচালিত এখন চিনেমা, যিখন চিনেমাৰ এইটো গীত, ভূপেন হাজৰিকা পৰিচালিত চিনেমাখনৰ গীতটোৰ সহায়ত ক'ব লাগে এগৰাকী ব্যক্তিৰ নাম। ব্যক্তিজনৰ পূৰ্বপুৰুষ গৌৰধ্বজ আহিছিল চুহুংমুং স্বৰ্গদেউৰ দিনত অসম আক্ৰমণ কৰা তুৰ্বক সৈন্য দলৰ এজন সৈন্য হিচাপে। তেখেতৰ পিতৃ ৰামদত্ত আছিল কমলেশ্বৰ সিংহৰ দিনৰ দোলা কাষৰীয়া বৰুৱা আৰু মাতৃ বিখ্যাত বাৰভূঞা বংশৰ জীয়ৰী। অসম বুৰঞ্জীৰ এই বিখ্যাত ব্যক্তিজন কোন? আপোনালোকৰ কাৰণে ক্লুটো আছিল গীতটো। কনকলতা বৰুৱা। কনকলতা বৰুৱাৰ পূৰ্বপুৰুষ গৌৰধ্বজ আহিছিল চুহুংমুং স্বৰ্গদেউৰ দিনত নহয়, তথ্যখিনিৰ লগত কনকলতা বৰুৱাৰ নামটো যোৱা নাই। আমি আহিছোঁ কদললৈ।
1: পিয়লি ফুকন।
0: পিয়লি ফুকন। পিয়লি ফুকনো শুদ্ধ উত্তৰ নহয়, খদল।
2: পাঁচ।
0: কিন্তু প্ৰশ্নটোৰ উত্তৰটো একেবাৰে সহজ আছিলে মই ভবাত। উত্তৰটো হৈছে মণিৰাম দেৱান। চিনেমাখনৰ নামটো হৈছে মণিৰাম দেৱান আৰু তেখেতৰে আচলতে পূৰ্বপুৰুষ আহিছিল চুহুংমুং স্বৰ্গদেউৰ দিনত অসম আক্ৰমণ কৰা তুৰ্বক সৈন্য দলৰ এজন সৈন্য হিচাপে। আৰু তেখেতৰ পিতৃ আছিল ৰামদত্ত আৰু মাতৃ আছিল বাৰভূঞা বংশৰ জীয়ৰী। এতিয়া আমি আহিছোঁ চাৰি নম্বৰ প্ৰশ্ন, ঘদললৈ। যিহেতু ইতিমধ্যে কোৱা হৈছে যে আমাৰ বিষয়টো অসম তথা উত্তৰ পূব, গতিকে আমি উত্তৰ পূবৰ প্ৰেক্ষাপটলৈ আমি যাব লাগিব। এই প্ৰশ্নটো উত্তৰ পূব বুলি আপোনালোকে ধৰি লওক। স্বাধীনতাৰ সংগ্ৰামত যোগদান কৰাৰ পূৰ্বে তেওঁ ডিব্ৰুগড় অসমত ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা ব্যৱসায়ীসকলৰ সৈতে, কুঁহিয়াৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল। ব্যক্তি এগৰাকীৰ কথা ক'ব বিচাৰিছোঁ। ডিব্ৰুগড়তেই তেওঁ প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে চলি থকা স্বাধীনতা সংগ্ৰামৰ বিষয়ে জানিবলৈ পাইছিল। কাৰণ তেতিয়া গাঁৱৰ মানুহ, গতিকে স্বাধীনতা কিনো চলি আছে দেশত খবৰ বাতৰিবিলাক পাওঁতে অলপ দেৰি হয়। কিন্তু তেওঁ জানিছিল ক'ত? ডিব্ৰুগড়ত থকা কালচোৱাতে তেওঁ স্বাধীনতা সংগ্ৰামৰ বিষয়ে জানিবলৈ পাইছিল। অতি সোনকালেই তেওঁ ললিত হাজৰিকা, গোপীনাথ বৰদলৈ আদি স্বাধীনতা সংগ্ৰামৰ আন বহু বৰেণ্য ব্যক্তিৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। তেওঁক মৰমেৰে মতা হৈছিল আবু নিজি বুলি। আবু নিজি অৰ্থাৎ যদি আমি অসমীয়ালৈ তৰ্জমা কৰোঁ তেতিয়াহ'লে হ'ব সকলোৰে পিতৃ। ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পাছত তেওঁ অৰুণাচল প্ৰদেশৰ পৰা প্ৰথমগৰাকী কংগ্ৰেছ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেখেতক ভাৰত চৰকাৰে তাম্ৰপত্ৰৰেও সন্মানিত কৰে। তেওঁ কোন? আচলতে কিছুমান নামৰ চৰ্চা নহয়, সেইকাৰণে আচলতে আমি আজিৰ যিখন কুইজৰ যিটো বিষয়, অসম তথা উত্তৰ পূবৰ স্বাধীনতা সংগ্ৰামী, তাৰ লগতে মই এটা অংশ লগাই দিব পাৰোঁ যে খ্যাত আৰু অখ্যাত। অখ্যাত মানে মই সেইসকলক সন্মান জনাই কথাটো কৈছোঁ, কাৰণ কিছুমান নামৰ চৰ্চা সাধাৰণতে বেছি হয় আৰু কিছুমান নামৰ চৰ্চা বহুত কম হয়। যিহেতু আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই কুইজখন মানে আমি অনুষ্ঠিত কৰি আছোঁ, গতিকে যিসকল মহান স্বাধীনতা সংগ্ৰামী অৱদানেৰে আমি আজি এই স্বাধীনতা লাভ কৰিলোঁ, প্ৰত্যেকৰে নামটোৰ আচলতে চৰ্চা হোৱাটো জৰুৰী। আৰু এই ক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ এই যিটো পদক্ষেপ সেইটো নিশ্চিতকৈ শলাগিবলগীয়া। ভদল,
2: তিৰুত সিং।
0: তিৰুত সিং নহয়। তিৰুত সিং উত্তৰটোৱে মোক কদললৈ লৈ আহিব।
3: পাঁচ।
0: খদল।

0: পাঁচ
1: গ দল। যিহেতু আটাইকেইটা দলে পাঁচ কৈছে, গতিকে উত্তৰ দিয়াৰ পালটো মোলৈকে আহিছে। উত্তৰটো হৈছে মজেৰিবা, অৰুণাচল প্ৰদেশৰ মজেৰিবা। তেখেত অৰুণাচল প্ৰদেশৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি হৈছিল, যাক সকলোৰে পিতৃ বুলি জনা গৈছিল, আবুনিজী বুলি জনা গৈছিল, যাৰ অৰ্থ হৈছে সকলোৰে পিতৃ। এইবাৰ আমি দ্বিতীয় গ্ৰহণ আৰম্ভ কৰিম ঘ দলৰ পৰা, আৰু তাৰ পাছতে আমি আজিৰ যিটো প্ৰথম ৰাউণ্ডৰ যিটো প্ৰাপ্তাংক, সেই প্ৰাপ্তাংক সম্পৰ্কে আমি স্নেহাৰ পৰা অৱগত হ'ম। গতিকে দ্বিতীয় ঘৰণটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ ঘ দলৰ পৰা। মন দি শুনিব আৰু সহজতে উত্তৰটো দিব, অকণমান ভাবিলেই হ'ল, উত্তৰটো আপোনালোকৰ বাবে সহজ হ'ব। শাৰীটোৰ একেবাৰে প্ৰথমতে আছিল কনকলতা বৰুৱা, আপোনালোকে এটা উত্তৰ দিছিলে কনকলতা বৰুৱা। দ্বিতীয়তে আছিল মুকুন্দ কাকতি, আমি সকলোৱে জানো কিহৰ কথা কৈ আছোঁ, আপোনালোকে অনুমান কৰিব পাৰিছে। কিন্তু প্ৰশ্নটো হ'ল, তৃতীয়তে থকা মানুহজনেহে সম্পন্ন কৰিছিল মূল কামটো, এই তৃতীয় ব্যক্তিজন কোন আৰু সম্পন্ন কৰা বিশেষ কামটো কি?
2: তেখেত হ'ল ৰামপতি ৰাজখোৱা, তেওঁ গহপুৰ থানাৰ ওপৰত পতাকাখন উত্তোলন কৰিছিল।
1: ঘ দলে আচলতে গোটেই তথ্যখিনি ভালকৈ জানে, ৰামপতি ৰাজখোৱা একেবাৰে শুদ্ধ উত্তৰ, ঘ দলে লাভ কৰিব 10 নম্বৰ। ৰামপতি ৰাজখোৱাই আচলতে 1942 চনৰ 20 ছেপ্টেম্বৰত গহপুৰ থানাত ব্ৰিটিছ পুলিচৰ গুলীচালনা আৰু দমন নীতিৰ মাজতো সাহসিকতাৰে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল। এইবাৰ আহিছোঁ আমি গ দললৈ, দ্বিতীয় ধৰণৰ দ্বিতীয়টি প্ৰশ্ন। শব্দটিৰ অৰ্থ হৈছে বিশুদ্ধ, ইংৰাজীত যাক কোৱা হয় পিয়'ৰ। মূল শব্দটিৰ নামেৰে আৰম্ভ হৈছিল এক বিখ্যাত আন্দোলনৰ। এই আন্দোলন আৰম্ভ কৰিছিল হাইপো যাদুনাং নামৰ এগৰাকী মহান স্বাধীনতা সংগ্ৰামীয়ে। বৃহৎ ব্ৰিটিছ কৰ আৰু বলপূৰ্বক শ্ৰমৰ বিৰোধিতা আৰু খ্ৰীষ্টান মিছনাৰী ধৰ্মান্তৰক কেন্দ্ৰ কৰি পেলাই আচলতে তাৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন বুলি আপোনালোকে ক'ব পাৰে। এই যিটোৰ কথা মই প্ৰথমৰ পৰা আমি আৰম্ভ কৰিছোঁ, যিটো আন্দোলনৰ নামটোৰ অৰ্থটো হৈছে বিশুদ্ধ। এতিয়া মই আপোনালোকক যিমানখিনি কথা ক'লোঁ, বিশুদ্ধ যাদুনাং নামৰ এগৰাকী ব্যক্তিয়ে আৰম্ভ কৰিছিল ব্ৰিটিছ কৰ আৰু বলপূৰ্বক শ্ৰমৰ বিৰোধিতাৰে আৰম্ভ হৈছিল আন্দোলনটি, কোনটো বিখ্যাত আন্দোলনৰ কথা মই কৈ আছোঁ এইখিনি তথ্যৰ জৰিয়তে? গ দল, কিবা উত্তৰ?
0: পাঁচ।
1: খ দল,
2: হেৰেকা মুভমেণ্ট।
1: হেৰেকা মুভমেণ্ট একেবাৰে শুদ্ধ উত্তৰ, খ দলে শুদ্ধ উত্তৰ দিছে, তাৰ বাবে 10 নম্বৰ লাভ কৰিব খ দলে। এয়া আছিল হেৰেকা বিদ্ৰোহ, হেৰেকা শব্দৰ অৰ্থটো হৈছে বিশুদ্ধ, আৰু আৰম্ভ কৰিছিল হাইপো যাদুনাং নামৰ মহান স্বাধীনতা সংগ্ৰামীগৰাকীয়ে। এতিয়া আমি আহিছোঁ দ্বিতীয় ঘূৰণৰ তৃতীয়টো প্ৰশ্ন খ দলৰ বাবে, তাৰ বাবে আমি এটা অডিঅ' শুনিম।

এতিয়া গীতটো শুনিলোঁ, এখন চিনেমাৰ গীত। এতিয়া আহিছোঁ প্ৰশ্নটোলৈ। প্ৰশ্নটো যাব খ দললৈ। অলপ মন দি শুনিব। আমি যিটো গীত শুনিলোঁ, যিখন চিনেমাৰ ই অন্তৰ্ভুক্ত হৈ আছে, সেই চিনেমাখনৰ এটা মূল সংস্কৰণো আছে, মানে মূল সংস্কৰণটো এখন পৰৱৰ্তী সংস্কৰণহে। এতিয়া প্ৰশ্নটো মন দি শুনিব। চিনেমাখনৰ মূল সংস্কৰণটিয়ে যেতিয়া মুক্তি লাভ কৰিছিল, চিনেমাৰ পোষ্টাৰো বনায়, আমি সকলোৱে দেখোঁৱেই, এই চিনেমাখনৰ মানে মূল সংস্কৰণটিয়ে যেতিয়া মুক্তি লাভ কৰিছিল, চিনেমাখনৰ পোষ্টাৰত লিখি দিয়া হৈছিল, দেশ প্ৰাণ স্বৰ্গীয় তেজ দেশে মৃত্যুসজ্জাৰ পৰা অসমলৈ দিয়া দান।

0: ঠিক আছে, তেজ তেজ মানে খালী ঠাই এটা আছে, মানুহ এজনৰ নাম এটা বহিব। 20 আৰু 30ৰ দশকৰ অসমীয়া ভাষা সাহিত্যৰ এক দৃঢ় কণ্ঠস্বৰ আছিল এই খালী ঠাইত বহিবলগীয়া ব্যক্তিগৰাকী। আৰু স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত গান্ধীজীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি 1921 চনৰ ডিচেম্বৰ মাহত তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছিল। আৰু যিহেতু আপোনালোকে মই পোষ্টাৰৰ কথাখিনি যেতিয়া কৈছিলোঁ তাত লিখাই আছে তেজ প্ৰাণ, তেজ প্ৰাণ নামেৰে তেখেতক জনা গৈছিল। গতিকে তেখেতৰ সমাজৰ প্ৰতি যিটো অৱদান নামটোৰ পৰা বা তেওঁ দিয়া সেই অভিধাৰ পৰা আমি অনুমান কৰিব পাৰোঁ। এতিয়া মোক ক'ব লাগে দেশ প্ৰাণ স্বৰ্গীয় দেশ দেশে মৃত্যুসজ্জাৰ পৰা অসমলৈ দিয়া দান, এই দেশ দেশ অৰ্থাৎ খালী ঠাইত পঢ়িবলগীয়া ব্যক্তিগৰাকী কোন, মহান স্বাধীনতা সংগ্ৰামীগৰাকী কোন? আপোনালোকৰ কাৰণে ক্লুটো আছিল চিনেমাখন
1: পিয়লি বৰুৱা।
0: পিয়লি বৰুৱা, পিয়লি বৰুৱা নহয়, কদললৈ আহিছোঁ পাঁচ, ঘৰদললৈ আহিছোঁ
1: মতিলাল উপাধ্যায়।
0: মতিলাল উপাধ্যায় নহয়, মই বিচাৰি থকা উত্তৰটো সেইটো নহয়। গদললৈ আহিছোঁ
1: তৰুণৰাম ফুকন।
0: তৰুণৰাম ফুকন নহয়। এনেই গীতটো কোনখন চিনেমাত ধৰিব পাৰিছেনে নাই? নাই পৰা। গীতটো হৈছে চিৰাজৰ, চিৰাজ চিনেমাৰ গীত, মানে পৰৱৰ্তী সংস্কৰণটোৰ। মূল সংস্কৰণটো আচলতে পোষ্টাৰত লিখা হৈছিলে। এতিয়া চিৰাজৰ ৰচয়িতা কোন?
2: ডক্টৰ ভূপেন হাজৰিকা।
0: নহয়, ৰচয়িতা ঠিক আছে, মই উত্তৰটো ময়ে কৈ দিছোঁ। তেখেত আছিলে দেশপ্ৰাণ স্বৰ্গীয় লক্ষীধৰ শৰ্মা। লক্ষীধৰ শৰ্মাই চিৰাজ লিখিছিল, তাৰপাছত এই চিত্ৰৰূপ দিছিলে ফণি শৰ্মাই, তাৰপাছত আকৌ ভূপেন হাজৰিকাই। গতিকে এইগৰাকী মহান স্বাধীনতা সংগ্ৰামী আছিল লক্ষীধৰ শৰ্মা, সেইটোৱে শুদ্ধ উত্তৰ। এইবাৰ কদললৈ পোনপটীয়া প্ৰশ্ন। এটা বিখ্যাত উক্তি, দাসত্বত ৰজা হৈ জীয়াই থকাতকৈ সাধাৰণ মানুহ হিচাপে মৃত্যুবৰণ কৰাই ভাল। ইংৰাজীত ক'বলৈ হ'লে বেটাৰ টু ডাই এজ এ কমনাৰ দেন টু লিভ এজ এ শ্লেভ কিং। এই বিখ্যাত উক্তিৰ আঁৰৰ ব্যক্তিজন হৈছে উত্তৰ পূবৰে এগৰাকী মহান জনজাতীয় স্বাধীনতা সংগ্ৰামী, যি আধুনিক অস্ত্ৰ শস্ত্ৰৰ অভাৱ সত্ত্বেও খাচী লোকসকলক সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু প্ৰায় 4 বছৰ ধৰি তেখেতে যুঁজ কৰি গৈছিল। তাৰপাছত তেখেতে মৃত্যুবৰণ কৰিছিল। এতিয়া মোক ক'ব লাগে এই খাচী নেতাজন কোন, স্বাধীনতা সংগ্ৰামীজন কোন?
3: টিকেন্দ্ৰজিত সিং।
0: টিকেন্দ্ৰজিত সিং নহয়। গদল
1: তিৰোত সিং।
0: সম্পূৰ্ণ শুদ্ধ উত্তৰ, তেখেত আছিল ইউ তিৰোত সিং। ইউ তিৰোত সিং, এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ কাৰণে ঘদলে লাভ কৰিব 10 নম্বৰ। ইয়াৰ লগে লগে আমাৰ আজিৰ দ্বিতীয়টিকৰণ সমাপ্ত হৈছে। আমাক প্ৰাপ্তাংক সম্পৰ্কে অৱগত কৰিব স্নেহাই।
4: আজিৰ প্ৰতিযোগিতাৰ দ্বিতীয়টি ঘূৰণৰ অন্তত ক আৰু খ দলে 10 নম্বৰেৰে সমপৰ্যায়ত আছে। গ দলে বৰ্তমানলৈ কোনো নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ঘ দলে 20 নম্বৰেৰে বৰ্তমান প্ৰতিযোগিতাৰ শীৰ্ষত আছে। গতিকে এইবাৰ আমি পৰৱৰ্তী ঘূৰণলৈ যাব বিচাৰিছোঁ।
0: নিশ্চয়, ধন্যবাদ। এতিয়া আমি আগবাঢ়িছোঁ তৃতীয় ঘূৰণৰ মাজলৈ। তৃতীয় ঘূৰণৰ প্ৰথমটো প্ৰশ্ন যাব ক দললৈ। মনত ৰাখিব আজিৰ কুইজৰ বিষয় অসম আৰু উত্তৰ পূবৰ স্বাধীনতা সংগ্ৰামী। তেখেতক সকলোৱে মৰমেৰে শচীন্দা বুলি সম্বোধন কৰিছিল। সহজ সৰল জীৱন যাপনৰ বাবে তেখেত জনপ্ৰিয় আৰু সন্মানিত আছিল। তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আনকি বাংলাদেশৰ মুক্তিযুদ্ধলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেখেতক মৰণোত্তৰভাৱে বাংলাদেশ চৰকাৰে ফ্ৰেণ্ডছ অৱ লিবাৰেশ্যন ৱাৰ অনাৰ সন্মানেৰেও সন্মানিত কৰিছিল। ইতিমধ্যে আমি গমেই পাইছোঁ তেখেত এগৰাকী ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামী। এতিয়া আপোনালোকক উত্তৰটো দিব পৰাকৈ মানে সহজ কৰি দিছোঁ এটা তথ্যৰে। স্বাধীনতাৰ পাছৰ কালচোৱাত তেখেতে যিখন প্ৰদেশৰ আছিল, তেখেত যোনখন প্ৰদেশৰ তেখেত নাগৰিক আছিল, সেই প্ৰদেশখনেৰে এক বিশেষ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম ব্যক্তি আছিল। এতিয়া মোক প্ৰদেশ বা ৰাজ্যখন কি বা সেই বিশেষ পদটো কি, শচীন্দা বুলি যাক সকলোৱে মৰমেৰে মাতিছিল, এতিয়া ক'ব লাগে বিশেষ ৰাজ্যখন কি আৰু পদটো কি য'ত তেওঁ সেই ৰাজ্যখনৰ ভিতৰত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ব্যক্তি আছিল সেই বিশেষ পদটোত। তেখেতৰ সম্পূৰ্ণ নামটো হৈছে শচীন্দ্ৰলাল সিং। কদল
1: পাঁচ,
0: পাঁচ খদল
1: পাঁচ,
0: গদল
1: ৰাজ্যখনৰ,
0: ৰাজ্যখনৰ নামটো কি আৰু পদটো কি?
1: মণিপুৰ।
0: মণিপুৰ আৰু পদটো
1: কিজানি মুখ্যমন্ত্ৰী,
0: কিজানি মুখ্যমন্ত্রী। আজি প্রশ্ন করার দায়িত্ব মোৰ, তুমি মোক আকৌ প্রশ্নই কৰিছা। নহয়, ঘদল
1: বিষ্ণুৰাম মেধি, তামিলনাডুৰ প্ৰথম ৰাজ্যপাল আছিলে।
0: বিষ্ণুৰাম মেধি আৰু

0: তামিলনাডুৰ প্ৰথম ৰাজ্যপাল আছিলে। মই সোধা প্ৰশ্নটো মই অলৰেডি মানে মানুহজনৰ নামটো কৈয়ে দিলোঁ, শচীন্দ্ৰ লাল সিং। মই তেখেতৰ বিষয়ে কৈ আছিলোঁ। বাৰু যি কি নহওক, তামিলনাডু শুদ্ধ উত্তৰ নহয়। আচলতে এইটো প্ৰশ্নত কোনেও পাছেই ক'ব নালাগে, কাৰণ যিহেতু আমি উত্তৰ পূবলৈ পেলাই কৈছোঁ, গতিকে উত্তৰ পূবৰ সৈতে সম্পৰ্কিত ৰাজ্যই হ'ব। গতিকে যিকোনো এটা উত্তৰ দিলেই আচলতে আপোনালোকে নম্বৰ পাব পৰা এটা সম্ভাৱনা এটা আছিলে। বাৰু যি কি নহওক, উত্তৰটো পিনে আগবাঢ়িছোঁ। উত্তৰটো হৈছে, তেখেতৰ নামটো মই ইতিমধ্যেই ক'লোঁ, শচীন্দ্ৰলাল সিং। আৰু তেখেত হৈছে ত্ৰিপুৰাৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। আচলতে তেতিয়া আজিৰ দৰে ৰাজ্য হোৱা নাছিল, তেতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল হৈ আছিলে, তেতিয়া তেখেত মুখ্যমন্ত্ৰী আছিলে। খ দললৈ এইবাৰ পোনপটীয়া প্ৰশ্ন, একেবাৰে চুটিৰ প্ৰশ্ন। 1925 চনত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত মহিয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অসমৰ নাৰী সমাজক স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই অসমত কোনটো বিখ্যাত সংস্থাৰ গঠন হৈছিল? 1925 চন, চন্দ্ৰপ্ৰভা শইকীয়ানী, অসম সাহিত্য সভাৰ অধিৱেশন, স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ নাৰীসকলক আহ্বান জনাইছিল আৰু তাৰ ফলত আৰম্ভ হৈছিল কি?
1: অসম মহিলা সমিতি।
0: অসম মহিলা সমিতি, আৰু সেইটোৱে হৈছে মই বিচাৰি থকা উত্তৰটো। একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। এইবাৰ আহিছোঁ গ দললৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দল। মন দি শুনিবা, বিদ্ৰোহৰ দিনা বিদ্ৰোহীৰ আক্ৰমণত মৃত্যু ঘটিছিল ডেপুটি কমিশ্যনাৰ আৰ বি মেকাবীৰ, ঠিক আছে? আনটো তথ্য হ'ল, বিদ্ৰোহৰ কাৰণ আছিল আৰ বি মেকাবীয়ে ব্ৰিটিছ চৰকাৰৰ আদেশ মানি বৃদ্ধি কৰা খাজানাৰ হাৰ। বিদ্ৰোহৰ নেতৃত্ব লৈছিল জয়চন্দ্ৰ গোস্বামীয়ে, তেখেতক কণগোসাঁই বুলিও কয়। সহযোগিতা আগবঢ়াইছিল মতিফল দাস, অভয় চৌধুৰী, কীৰ্তিৰাম লহকৰ, কৃষ্ণ কাকতি, ৰহমত খলিফা, শনিৰাম বায়ন আদিসকলে। স্বাধীনতাৰ ইতিহাসত কোনটো বিশেষ ঘটনা বা বিদ্ৰোহৰ কথা মই কৈ আছোঁ? পথৰুঘাটৰ ৰণ শুদ্ধ নহয়, মই বিচাৰি থকা উত্তৰটো নহয়। ঘ দল,
1: ৰঙীয়া কৃষক বিদ্ৰোহ।
0: ৰঙীয়াৰ কৃষক বিদ্ৰোহ বা ৰঙীয়াৰ ৰাইজমেল শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব ঘ দলে। আচলতে যিমানখিনি নাম আজি ইয়াত আমি উচ্চাৰণ কৰিম বা চৰ্চা কৰাৰ আমি যিটো প্ৰয়াস কৰিছোঁ, সেইখিনি নাম চৰ্চা কৰাটো জৰুৰী। সেয়ে আচলতে মই ইমানখিনি নাম নক'লেও হৈ যায় প্ৰশ্নটোৰ খাতিৰত, কিন্তু আজি ক'ব বিচাৰিছোঁ মতিফল দাস, অভয় চৌধুৰী, কীৰ্তিৰাম লহকৰ, কৃষ্ণ কাকতি, ৰহমত খলিফা, এইসকলৰ নামটো আজিৰ এই বৰ্তমান সময়ত আজিৰ প্ৰজন্মই সকলোৱে জনাটো উচিত। এইবাৰ আমি আগবাঢ়িছোঁ আজিৰ তৃতীয়টো ঘূৰণৰ অন্তিমটো প্ৰশ্ন। প্ৰশ্নটো যাব ঘৰ দললৈ।
2: হতোৎসাহিত অংগ্ৰেজনে আন্দোলন কু দবানে কে প্ৰয়াস শুৰু কৰ দিয়ে আৰু আন্দোলন সে জুড়ে ক্ৰান্তিকাৰীয়ো কে কই গাঁও জলা কৰ উনকা উৎসাহ কম কৰনে কি কোশিশ কি। ঘটনা সে সশস্ত্র নাগা আক্রোশিত হো গয়ে আর উনহোনে এক দিন খুলে আম আসাম রাইফলস কি সরকারি চৌকি পর ধাওয়া বোল দিয়া। রানী গাদিল্লু কি বাড়তি লোকপ্রিয়তা আর প্রভাব ব্রিটিশ সরকার কো খটকনে লগা থা। তাই কিয়া গয়া কি গাদিল্লু কো পকড়নে কে লিয়ে খাস বটালিয়নে তৈনাত কি যায়। লেকিন গাদিল্লু ভি অঙ্গ্রেজো সে দো কদম আগে হি থি। ও লগাতার আপনি জগহ বদলতি আর চাপা মার তরিকে সে অঙ্গ্রেজো পর প্রহার করতি। लेकिन उनकी चिंता अपने साथियों को लेकर भी थी। अपने साथियों को सुरक्षित करने के लिए गादिल्लु ने असम के पुलोमी में एक लकड़ी का किला बनाने का फैसला किया।
0: रानी गादिल्लु, আমি সকলে জানো তেওঁৰ বিষয়ে শুনিছো। এটা প্ৰশ্নটো হল, এটো আমি যিমানখিনি শুনিলো, যিখিনি এখন তথ্যচিত্ৰ ৰাজ্যসভা টিভিয়ে প্ৰস্তুত কৰা, তাৰ এটা স্বল্প অংশ। এটা প্ৰশ্নটো লৈ আগবাঢ়িছো। 1932 চনৰ অক্টোবৰ মাহত আছাম ৰাইফলছৰ আকস্মিক অভিযানত পুলুমিত গ্ৰেপ্তাৰ হৈছিল ৰাণী গাইদিলু। কিন্তু প্ৰশ্ন হ'ল, তেখেতক কেতিয়া কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল? আমি প্ৰথম চনটো গম পালোঁ, 1932 চনৰ অক্টোবৰ মাহত তেওঁক পুলুমিত হোৱা আছাম ৰাইফলছৰ আকস্মিক অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে। এতিয়া মোক ক'বলৈ তেখেতক কেতিয়া কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল? আৰু আপোনালোকৰ কাৰণে এটা অতিৰিক্ত তথ্যও মই দি থ'ব বিচাৰোঁ। 1937 চনত, চনটো ভাবাত আপোনালোকক সহায় কৰিব, 1937 চনত তেওঁ যেতিয়া শ্বিলং কাৰাগাৰত আছিল, তেতিয়া জৱাহৰলাল নেহৰুৱে আহি পেলাই তেখেতক কাৰাগাৰতে লগ কৰিছিল। এতিয়া ইমানখিনি ক'ব নালাগে, মোক খালি চন আৰু তাৰিখটো ক'ব লাগে, তেখেতে কেতিয়া কাৰাগাৰৰ পৰা মুকলি হৈছিল?
1: 1938 চনত।
0: সেইটো শুদ্ধ উত্তৰ নহয়। অকণমান যদি আপোনালোকে কুইজিকেলি চিন্তা কৰে তেতিয়াহ'লে উত্তৰটো সহজ হ'ব। ক দল,
3: 1942।

0: 1942, 1942 চন শুদ্ধ নহয়, সদল।
1: 1947 23 এপ্ৰিল,
0: 1947 23 এপ্ৰিল সেইটো শুদ্ধ নহয়, গদল।
2: 1945
0: আৰু তাৰিখটো
2: তাৰিখটো
0: নাজানে, ঠিক আছে। এইখিনিতে মই সদলক 5 নম্বৰ এটা দিব বিচাৰিছোঁ। 1947টো শুদ্ধ আছিলে। আচলতে যিটো দিনক লৈ পেলাই আজি আমি এই কুইজখন অনুষ্ঠিত কৰি আছোঁ, সেই দিনটোৰে আচলতে শুদ্ধ উত্তৰটো আছিলে 15 আগষ্ট, মানে 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভৰ লগে লগে তেখেতক মুকলি কৰি দিয়া হৈছিল। আৰু আপোনালোকে জানি থ'ব পাৰে, মানে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আটাইতকৈ যদি বেছি কাৰাবাস খাটা যিসকল ব্যক্তি আছে তাৰ ভিতৰত যদি মহিলাসকলক আমি একাষৰীয়া কৰি দিওঁ, তেতিয়াহ'লে ৰাণী গাইদেউ হ'ব আটাইতকৈ বেছি কাৰাবাস খাটা মহিলাগৰাকীয়ে। তেখেতে প্ৰায় 15 বছৰ কাল, 14 বছৰ 10 মাহমান হ'ব, প্ৰায় 15 বছৰ কাল কাৰাবাস খাটিছিল। গতিকে যিহেতু 1947টো কৈছিলে, তেওঁলোকে 5 নম্বৰ লাভ কৰিছে ঘ দলে। এইবাৰ আমি চতুৰ্থটি ঘূৰণ আৰম্ভ কৰিম ঘ দলৰ পৰা। আপোনালোকে যিহেতু স্বাধীনতা সংগ্ৰামৰ বা স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে পঢ়ি আহিছে, তাৰ লগতে সংগতি ৰাখি ইণ্টাৰনেটতে হওক বা বেলেগ বেলেগ মাধ্যমত আপোনালোকে ফটো এইবিলাকো চাইছে, গতিকে আপোনালোকৰ কাৰণে সেই চোৱা ফটোবিলাকৰ ভিতৰতে যদি আপোনালোকে অনুমান কৰিব পাৰে, তেতিয়াহ'লে এই পৰৱৰ্তী প্ৰশ্নটোৰ উত্তৰ দিবলৈ সহজ হ'ব। প্ৰশ্ন কৰিবলৈ লোৱা স্বাধীনতা সংগ্ৰামীজনৰ সন্মানাৰ্থে বৰ্তমানে যিমানসমূহ প্ৰতিমূৰ্তি তেওঁ দেখিবলৈ পোৱা যায়, সীমিত সংখ্যক আছে তথাপিও যিমানসমূহ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায়, এই স্বাধীনতা সংগ্ৰামীগৰাকীয়ে এটি শিঙা বজাই থকা এখন ছবি দেখিবলৈ পোৱা যায়, তেওঁ যিমানখিনি প্ৰতিমূৰ্তি আছে। ইয়াৰ আঁৰৰ কাহিনীটো হ'ল, স্বাধীনতা আন্দোলনৰ ভৰপক সময়ত তেখেতে যিখন গাঁৱৰ বাসিন্দা, সেই গাঁওবাসীক ব্ৰিটিছ অহাৰ আগজাননী দিবলৈ, কাৰণ তেতিয়া সেইখন সময়ত বহুত অত্যাচাৰ চলাইছিল ব্ৰিটিছসকলে, চ' ব্ৰিটিছ অহাৰ আগজাননী দিবলৈ তেওঁ শিঙা বজাই সেই কাম কৰিছিল, ঠিক আছে। কিন্তু 1942 চনৰ 28 আগষ্টত গছত উঠি শিঙা বজাই থকা অৱস্থাতে তেখেতক ব্ৰিটিছ সৈন্যই হত্যা কৰিছিল, আৰু সেয়ে আচলতে তেওঁ যিমানখিনি প্ৰতিমূৰ্তি দেখোঁ তেওঁৰ হাতত সদায় শিঙা এটা থাকে। এতিয়া মই যিমানখিনি তথ্য দি আছোঁ, এই তথ্যখিনিৰ জৰিয়তে আপোনালোকে মোক ক'ব লাগে স্বাধীনতা সংগ্ৰামীগৰাকী কোন, 42ৰ গণ আন্দোলনৰ কথা। কিবা উত্তৰ আহিব? 1942 চনৰ 28 আগষ্টত তেখেত শ্বহীদ হৈছিল। মই আগত কুশল কোঁৱৰ নহয়, মই আগতেই কৈছোঁ, ইয়াত আমি বেছিকৈ চৰ্চা লাভ কৰা আৰু কম চৰ্চা হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নামসমূহ ইয়াত ৰাখিবলৈ চেষ্টা কৰিছোঁ। ধৰি লওক এইটো তেনেকুৱা এটা উত্তৰে। আগবাঢ়িছোঁ গদললৈ। পাঁচ উত্তৰটো ময়ে কৈ দিছোঁ। সেইগৰাকী মহান স্বাধীনতা সংগ্ৰামী আছিল তিলক ডেকা। তিলক ডেকা 28 আগষ্টৰ শ্বহীদ। তেখেতে ব্ৰিটিছ অহাৰ আগজাননী দিবলৈ শিঙা বজাই মানে সকলোকে আগজাননী দিছিল সঁচাই, কিন্তু সেইবাৰ ব্ৰিটিছৰ হাতত ধৰা পৰি তেওঁ হত্যা কৰা হৈছিল। এইবাৰ আহিছোঁ গদললৈ। বৃহত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নাৰী হেলেন লেপচা, ছিকিমৰ তেওঁ, মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ এগৰাকী সক্ৰিয় অংশীদাৰ আছিল। খিলঞ্জীয়া লেপচা সম্প্ৰদায়ৰ এই নাৰীগৰাকীয়ে 1920 চনত বিহাৰৰ ভয়াৱহ বানৰ সময়ত সাহায্য কাৰ্যত অংশগ্ৰহণ কৰিবলৈ গৈছিল, আৰু তাত আগবঢ়োৱা তেখেতৰ সেৱাতে তেতিয়া কি হৈছিল, মহাত্মা গান্ধীৰ দৃষ্টি আকৰ্ষণ হৈছিল। সাহায্য প্ৰক্ৰিয়াত তেওঁ যিধৰণে ভূমিকা লৈছিলে সেই কথাটিয়ে মহাত্মা গান্ধীৰ দৃষ্টি আকৰ্ষণ কৰিছিল, আৰু তাৰ পাছতেই গান্ধীজীয়ে তেখেতক সবৰমতী আশ্ৰমলৈ আমন্ত্ৰণ জনায় আৰু তাতেই তেওঁক দিয়া হৈছিল এটা নতুন নাম। এতিয়া মোক ক'ব লাগে, এই যে আমি গম পোৱা হেলেন লেপচা পাছলৈ কি হিচাপে বিখ্যাত হ'ল? উত্তৰ পূব বুলি ক'লে আমাৰ যিটো অষ্টলক্ষী, এতিয়া আমি সকলোৱে কওঁ ছিকিমকো সামৰি, এতিয়া সেই ছিকিমৰ সেই হেলেন লেপচা পাছলৈ কি নামেৰে বিখ্যাত হ'ল?
2: পাঁচ
0: খদললৈ আহিছোঁ।
2: পাঁচ
0: কদল, পাঁচ ঘদল।
1: আই সবৰমতী,
0: আই সবৰমতী, মানে সবৰমতী আশ্ৰমৰ পৰা তোমালোকে মানে অনুমান কৰিছা, সেইটো শুদ্ধ উত্তৰ নহয়। উত্তৰটো হ'ল সাবিত্ৰী দেৱী। সাবিত্ৰী দেৱী ভাৰতৰ স্বাধীনতা সংগ্ৰামতেই তেখেতৰ নামটো পাবা, তেখেতৰ প্ৰকৃত যিটো নাম সেইটো হৈছে হেলেন লেপচা, ছিকিমৰ তেওঁ। এইবাৰ আহিছোঁ খদললৈ। খদললৈ পোনপটীয়া প্ৰশ্নটো হ'ল এনেকুৱা ধৰণৰ, বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত যিগৰাকী নাৰী, তেখেতে শৰণীয়া পাহাৰত গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মাতৃ আশ্ৰম স্থাপন কৰিছিল, যিখন মাতৃ আশ্ৰম পাছলৈ কষ্ট

0: কস্তুৰবা আশ্ৰম হিচাপে জনাজাত হৈছিল আৰু কস্তুৰবা গান্ধী স্মৃতি ন্যাসক দান দিয়া হৈছিল। মহিলাগৰাকী কোন? তেখেতে প্ৰথম ৰসায়ন বিজ্ঞানত স্নাতক হৈছিল, তাৰপিছত ব্যৱহাৰিক ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লৈছিল আৰু তেখেত বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। সেইটো এটা অতিৰিক্ত তথ্য। গান্ধীবাদী আছিল,
1: গেষ্টেটা কৰিব পাৰোঁ, সুখলতা দুৱৰা আৰু সাধুলতা দুৱৰা
0: দুগৰাকী, দুগৰাকীৰ ভিতৰত কোনগৰাকী? মোৰতো উত্তৰটো এগৰাকীৰ নামটো লাগে,
1: সাধুলতা দুৱৰা।
0: সাধুলতা দুৱৰা, সাধুলতা নহয় আচলতে, সুধালতা দুৱৰা, নহয় কদল, ঘদল।
1: চন্দ্ৰপ্ৰভা শইকীয়ানী?
0: চন্দ্ৰপ্ৰভা শইকীয়ানী নহয়, এবাৰ গদল। শুদ্ধ উত্তৰটো হৈছে অমলপ্ৰভা দাস। আমি তেখেতৰ নামটো সকলোৱে শুনিছোঁ চাগে, স্কটিছ চাৰ্চ কলেজত তেওঁ নাম ভৰ্তি কৰাৰ পাছতে। মই ইতিমধ্যে তথ্যটো দিছোঁ, ৰসায়ন বিজ্ঞানৰ স্নাতক হৈছিল, তাৰপাছত প্ৰায়োগিক ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু মহাত্মা গান্ধী আদৰ্শৰে অনুপ্ৰাণিত হৈ মাতৃ আশ্ৰম স্থাপন কৰিছিল, যাক এতিয়া আমি শৰণীয়া পাহাৰত এতিয়াও আছে, কস্তুৰবা গান্ধীৰ যিটো আশ্ৰম। এতিয়া এইটো প্ৰশ্নৰ পাছত আমি চতুৰ্থ ঘূৰণৰ অন্তিমটো প্ৰশ্ন, এটা অডিঅ' আহিব কদললৈ, আপোনালোকে অডিঅ'টি মন দি শুনিব।

0: গায়ক ক'ব নালাগে, কণ্ঠশিল্পী ক'ব নালাগে, এলবামটো কি বাৰু?
1: মাধুৰী
0: মাধুৰী নহয়, সন্ধ্যা। বাৰু প্ৰশ্নটোলৈ আহিছোঁ, আমি যিহেতু স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগিব প্ৰশ্নটো। অডিঅ'টো আমি শুনিলোঁ, এতিয়া প্ৰশ্নটো। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সৈতে যুটীয়াভাৱে চেতনা কাকত সম্পাদন কৰা ব্যক্তিজনে আৰম্ভ কৰিছিল অসম সংৰক্ষিণী সভা। সেই ব্যক্তিগৰাকীৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে গানটোৰ সৈতে। এই সভাৰ প্ৰথমখনি অধিৱেশন হৈছিল স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে জড়িত আন এক অনুষ্ঠানৰ সভামণ্ডপতে। কোনটো অনুষ্ঠানৰ? মোক ব্যক্তিগৰাকীৰ নামটো সদ্যহতে নালাগে। মানে একেটা মণ্ডপতে দুখন সভা হৈছিলে, প্ৰথম সভাখন কাৰ হৈছিলে, তাৰপাছত অসম সংৰক্ষিণী সভাৰ অধিৱেশনখন হৈছিলে। ব্যক্তিজন ধৰিব পাৰিছেনে? কোন?
1: অম্বিকাগিৰি।
0: অম্বিকাগিৰি ৰাইজৰী, একেবাৰে শুদ্ধ উত্তৰ সেইটো। এতিয়া মোক ক'ব লাগে অসম সংৰক্ষিণী সভাৰ প্ৰথমখন অধিৱেশন ক'ত হৈছিল? য'ত হৈছিল তাতেই আন এটা বিশেষ অনুষ্ঠান হৈছিল, একেটা মণ্ডপতে হৈছিল।
2: কংগ্ৰেছৰ অধিৱেশন পাণ্ডু।
0: পাণ্ডু কিমান চনত?
2: 1926 চনত।
0: সেইটোৱে শুদ্ধ উত্তৰ। ঘদলে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ কাৰণে 10 নম্বৰ লাভ কৰিছে। 1926 চনৰ পাণ্ডু অধিৱেশন আৰু তাতেই অসম সংৰক্ষিণী সভাৰো অধিৱেশন অনুষ্ঠিত হৈছিল, আৰু সেইখন প্ৰথম অধিৱেশন আছিলে সংৰক্ষিণী সভাৰ। আৰু ব্যক্তিজনৰ নামটো ইতিমধ্যে কৈছে, অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা আছিল সেই গীতটো সন্ধ্যা এলবামৰ, জুবিন গাৰ্গে কণ্ঠ দিছিলে। এতিয়া আমি চতুৰ্থ ঘূৰণৰ অন্তত প্ৰাপ্তাংক সম্পৰ্কে অৱগত হ'ম, আমাক জনাব স্নেহাই।
3: ইতিমধ্যে আমাৰ চতুৰ্থটি ঘূৰণ শেষ হৈছে আৰু এই ঘূৰণৰ অন্তত দলসমূহে লাভ কৰা নম্বৰ এনেধৰণৰ। ক দলে লাভ কৰিছে 10 নম্বৰ, খ দলৰ প্ৰাপ্তাংক 25, গ দলে বৰ্তমানলৈ কোনো নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ঘ দলে লাভ কৰিছে 40 নম্বৰ। গতিকে তেওঁলোক বৰ্তমানলৈ শীৰ্ষত আছে।
0: ধন্যবাদ। এতিয়া আমি পৰৱৰ্তী ঘূৰণলৈ যাম আৰু সম্ভৱতঃ এইটো অন্তিম ঘূৰণ। অন্তিম ঘূৰণৰ প্ৰথম প্ৰশ্নটো যাব ক দললৈ। একেবাৰে সহজ প্ৰশ্ন। অসমৰ এগৰাকী ছাত্ৰই ব্ৰিটিছ চৰকাৰক প্ৰতিবাদ জনাই 1921 চনৰ জানুৱাৰীত ৰিপন কলেজত পঢ়ি থকা কালতে অধ্যক্ষলৈ চিঠি লিখিছিল আৰু লগতে কলেজ বৰ্জন কৰিছিল, আৰু সম্ভৱতঃ অসহযোগ আন্দোলনক সমৰ্থন জনাই কোনো শিক্ষা প্ৰতিষ্ঠান বৰ্জন কৰা তেওঁই আছিল ভাৰতৰে প্ৰথমগৰাকী ছাত্ৰ 1921 চনৰ কথা। সেই বিখ্যাত অসমীয়া ছাত্ৰজন কোন?
1: 1921
0: বিষ্ণুপ্ৰসাদ ৰাভা নহয়। খ দল
1: কলেজখন ক'লে?
0: কলেজখন আছিলে ৰিপন কলেজ।
1: চন্দ্ৰপ্ৰসাদ আগৰৱাল?
0: চন্দ্ৰকুমাৰ আগৰৱাল নহয়। গ দল
1: আনন্দৰাম বৰুৱা?
0: আনন্দৰাম বৰুৱাও নহয়। বৰুৱাটো ঠিকেই লাগিছে কিন্তু নহয়। ঘ দল
1: হেম বৰুৱা?
0: হেম বৰুৱাও নহয়। ক দলৰ পোনপটীয়া প্ৰশ্ন আছিলে, গতিকে উত্তৰটো দিয়াৰ পাল মোলৈকে আহিছে। উত্তৰটো হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা, তেখেত আছিল। এতিয়া আমি তথ্যৰ জৰিয়তে

গম পালোঁ অসহযোগ আন্দোলনক সমৰ্থন জনাই কোনো শিক্ষা প্ৰতিষ্ঠান বৰ্জন কৰা তেওঁ আছিল ভাৰতৰ প্ৰথমগৰাকী ছাত্ৰ। এবাৰ এটা গীত শুনিম, খ দলৰ কাৰণে পোনপটীয়া প্ৰশ্নটো হ'ব, এটা বিহু গীত স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত।

0: শ্রুতি প্রশ্ন, গীতটো শুনিলোঁ। নিশ্চিতভাৱে এখন চিনেমাত অন্তৰ্ভুক্ত হৈ থকা এটা বিহু গীত। চিনেমাখন হৈছে এপাহ ফুলিল এপাহ সৰিল, পৰিচালক চন্দ্ৰমোদয়। এই চিনেমাখনৰ এটা হিন্দী সংস্কৰণো আছে, সেইটো হৈছে পূৰব কি আৱাজ। এতিয়া একেবাৰে সহজ প্ৰশ্ন সদললৈ, পূৰব কি আৱাজ বা এপাহ ফুলিল এপাহ সৰিল, এই চিনেমাখন কোনগৰাকী মহান স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল? সহজ প্ৰশ্ন, কনকলতা বৰুৱা একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিছে খদলে। গদললে পোনপটীয়া প্ৰশ্ন, অলপ আগত যিটো উত্তৰ হ'বলগীয়া যিটো নাম, সেই নামটো অলপ আগত চৰ্চা এটা হৈছিলে, কোনোবা এটা দলে সেই নামটো উচ্চাৰণ কৰিছে। প্ৰথমতে আপোনালোকক সেইটো হিন্দী থলোঁ। স্থানীয় ভাষাত কৈৰেং নামেৰে পৰিচিত ব্যক্তিগৰাকীক লায়ন অফ মণিপুৰ অৰ্থাৎ মণিপুৰৰ সিংহ নামেৰেও জনা যায়। উত্তৰ পূব ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা, ব্ৰিটিছৰ বিৰুদ্ধে যি মণিপুৰ যুদ্ধ হৈছিলে, মানে মণিপুৰী লোকসকলৰ যিটো যুদ্ধ হৈছিলে, সেই যুদ্ধৰ তেওঁ নেতৃত্ব প্ৰদান কৰিছিলে আৰু তাৰ কাৰণে তেওঁক ব্ৰিটিছসকলে মৃত্যুদণ্ডও বিহিছিলে। এতিয়া 13 আগষ্টৰ দিনটোত তেখেতৰ স্মৃতিত প্ৰতি বছৰে দেশপ্ৰেমী দিৱস অৰ্থাৎ পেট্ৰিয়টছ ডে বুলি পালন কৰা হয়। এই তথ্যখিনিৰে কোনগৰাকী মহান দেশপ্ৰেমী স্বাধীনতা সংগ্ৰামীৰ কথা ক'ব বিচাৰিছোঁ, এটা ক্লু দিব পাৰোঁ? ক্লুটো হৈছে তেখেতৰ নামেৰে এটা বিমানবন্দৰো আছে, গদল। আৰু যিহেতু অসম তথা উত্তৰ পূবৰ স্বাধীনতা সংগ্ৰামী, গতিকে প্ৰশ্নটোৰ লগত অসম উত্তৰ পূব দুয়োটা ধৰণে ভাবিলেই হ'ল। এতিয়া উত্তৰ পূবৰ কোনকেইটা বিমানবন্দৰৰ স্বাধীনতা সংগ্ৰামী নামেৰে নামকৰণ কৰা হৈছে সেইটো ভাবিব লাগিব, বা পোনপটীয়াকৈ ব্যক্তিজনৰ বিষয়ে জানিব লাগিব। গদল
1: 5,
0: গদল টিকেন্দ্ৰজিৎ, মানে সম্পূৰ্ণ নামটো
1: টিকেন্দ্ৰজিৎ সিং,
0: টিকেন্দ্ৰজিৎ সিং, সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব ঘ দলে। আচলতে মণিপুৰৰ যিটো বিমানবন্দৰ সেইটো টিকেন্দ্ৰজিৎ সিঙৰ নামেৰে নামকৰণ কৰা হৈছে। আজিৰ এই ঘূৰণৰ তথা কুইজ প্ৰতিযোগিতাখনৰ অন্তিমটো প্ৰশ্ন যাব ঘ দললৈ। এইটো এটা মোৰ ভাল লগা প্ৰশ্ন, প্ৰশ্নটো মন দি শুনিব, অকণমান দীঘলীয়া তথাপিও। 1810 চনৰ আশে পাশে অসমৰ নামনি অঞ্চলৰ বিজনী ৰাজ্যত তেওঁ জন্মগ্ৰহণ কৰিছিল। ব্ৰিটিছসকলে তেওঁ ব্ৰিটিছ ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজহ সংগ্ৰাহক হিচাপে নিযুক্তি দিছিল। আৰম্ভণিতে তেওঁ ব্ৰিটিছসকলৰ প্ৰতি সহযোগিতাপূৰ্ণ আছিল, তেওঁ সহায় কৰিছিল, সহযোগ কৰিছিল মানে ব্ৰিটিছসকলক। কিন্তু যেতিয়া খৰাং পীড়িত বছৰত দৰিদ্ৰ কৃষকসকলৰ ওপৰত ঔপনিৱেশিক কৰ ব্যৱস্থাই এটা মানে আৰোপ কৰা হৈছিল, তাৰ নিৰ্মম অত্যাচাৰ প্ৰত্যক্ষ কৰি তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিছিল। তেওঁ তেতিয়া মানে সপক্ষে থকা মানুহগৰাকী বিপক্ষে হৈছিল আৰু তেওঁ আন্দোলনত সম্পূৰ্ণৰূপে জড়িত হৈ পৰিছিল। তেখেতৰ জীৱন গাথা অসমৰ লোককথাত বিদ্যমান, মানে আছে, আমাৰ লোককথাৰ মাজত তেখেতৰ চৰ্চা আছে। আৰু আনকি এগৰাকী প্ৰখ্যাত ঔপন্যাসিকে তেওঁৰ জীৱনক আধাৰ কৰি এখন বহু সমাদৃত ঐতিহাসিক উপন্যাস ৰচনা কৰিছিল। মহিলাগৰাকী কোন আৰু উপন্যাসখনৰ নামটো কি?
1: ইন্দিৰা মিৰি,
0: ইন্দিৰা মিৰি, ইন্দিৰা মিৰি। আৰু উপন্যাসখন কদল,
1: জন্মটো
0: 1810, তাকো সঠিককৈ জনা নাযায়, সেইকাৰণে মই কওঁতেই কৈছোঁ 1810 চনৰ আশে পাশে।
1: উপন্যাসখন দঁতাল হাতীৰ উয়েখোৱা হাওদা নে?
0: দঁতাল হাতীৰ উয়েখোৱা হাওদা নহয়, খদল।
1: 5,
0: গদল
1: মামৰে ধৰা তৰোৱালখন,
0: মামৰে ধৰা তৰোৱাল নহয়। শুদ্ধ উত্তৰটো হৈছে ঠেংফাখৰী তহচিলদাৰ, মহিলাগৰাকীৰ নাম। আৰু তেখেতৰ মানে জীৱনৰ আধাৰত কি লিখিছিল? ঠেংফাখৰী তহচিলদাৰৰ তামৰ তৰোৱাল, মামণি ৰেচম গোস্বামীয়ে লিখিছিল। সেইটোৱে আছিল সম্পূৰ্ণ শুদ্ধ উত্তৰ। আৰু ইয়াৰ লগে লগে আমাৰ অন্তিমটো ঘূৰণৰ অন্তিমটো প্ৰশ্ন কৰা হৈ গৈছে, আমি চূড়ান্ত প্ৰাপ্তাংক সম্পৰ্কে জানিম স্নেহাৰ পৰা।
2: হয়, আজিৰ কুইজ প্ৰতিযোগিতাখনি ইমানতে অন্ত পৰিল আৰু শেষত দলসমূহে লাভ কৰা নম্বৰসমূহ জনাবলৈ লৈছোঁ। মুঠ 50 নম্বৰেৰে ঘ দল অৰ্থাৎ খগেন বৰা আৰু অসীম ইলাহী দল শীৰ্ষস্থানত আছে। মুঠ 35 নম্বৰেৰে জুমন ডেকা আৰু সায়ন্তন চক্ৰৱৰ্তীৰ দলে লাভ কৰিছে দ্বিতীয় স্থান। 10 নম্বৰেৰে কপিল দেৱ গোস্বামী আৰু সংঘমিত্ৰ

0: ৰা নন্দী মজুমদাৰৰ দলে লাভ কৰিছে তৃতীয় স্থান।
1: সকললৈ অভিনন্দন জনাইছোঁ। আৰু একেবাৰে শেষত ৰৈ পেলাই আজিৰ এই যিটো বিষয় স্বাধীনতা সংগ্ৰামীসকলক লৈ পেলাই আজি এই প্ৰশ্নখিনি উপস্থাপন কৰা গ'ল। পুনৰবাৰ যিধৰণে প্ৰতিযোগিতাখন চলি থকাৰ সময়ছোৱাটো কৈছিলোঁ যে এই নামসমূহৰ চৰ্চা হ'ব লাগে, নতুন প্ৰজন্মৰ মাজলৈ এই নামসমূহ যাব লাগে আৰু তাক নিয়াৰ দায়িত্ব ক'ৰবাত আমাৰো, সেই আচলতে কথাটিক আমাৰ নিজৰ দায়িত্ব হিচাপে অনুধাৱন কৰি আমি আগুৱাই যাব লাগিব। আৰু পুনৰবাৰ সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজিৰ এই প্ৰতিযোগিতাৰ কুইজ পৰিচালকৰ মেজৰ পৰা মই নয়নজ্যোতি বৰাই সকলোৰে পৰা বিদায় লৈছোঁ, ধন্যবাদ জনাইছোঁ।
0: আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এখনি তথ্যপূৰ্ণ কুইজ প্ৰতিযোগিতা আমাক উপহাৰ দিয়াৰ বাবে। আৰু লগতে আটাইকেইটি দলৰে প্ৰতিগৰাকী সদস্যকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগে কুইজৰ অনুষ্ঠানটিৰ পৰা মই স্নেহা পাঠকে আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।

0: ইমানপুৰে শ্ৰোতাসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকল এই বিষয়ৰ কুইজ শুনিলে। কুইজ পৰিচালক আছিল নয়নজ্যোতি বৰা, আঁত ধৰিলে স্নেহা পাঠকে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। স্নেহা পাঠকৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে চন্দ্ৰাশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনক সূৰ্য কুমাৰ ৰাজাৰ কথাৰে শিল্পীৰ কণ্ঠৰ আন এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু সূৰ্যকুমাৰ ৰাজাৰ কথাৰে চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠৰ দুটি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক শাস্ত্ৰীয় সংগীত। শিল্পী পণ্ডিত ভীমসেন যোশী, ৰাগ বৃন্দাবনী সারঙ্গ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল পণ্ডিত ভীমসেন যোশী, ৰাগ বৃন্দাবনী সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে অৰ্থাৎ 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশজুৰি আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বিগত 12 বছৰত জনসাধাৰণে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাইছে বুলি স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যখনত আপোচবিহীন অভিযান চলাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। আৰু কাইলৈ আৰু পৰহিলৈ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। দেশে আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হয়। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ বলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহান হয়।
2: बाढ़ का प्रकोप रहा, भूस्खलन का प्रकोप रहा, अनेक परिवार प्रभावित हुए, उनके दुख दर्द को हम भली भांति अनुभव करते हैं। पीड़ित परिवारों को मैं विश्वास दिलाता हूं कि हम और पूरा देश उनके साथ खड़े हैं।
1: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ কোটি কোটি জনসাধাৰণে নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ ফলতে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি তেওঁ কয়। এসময়ত 5খন ভংগুৰ অৰ্থনীতিৰ দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ় লৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
2: ইনি দেশবাসীয় কা প্রয়াস কা পরিণাম হ্যায় কি হম কবি ফ্রেজাইল ফাইভ মে গিরে জাতে থে 12 সাল কে ভিতর ভিতর হম এক মেজর ইকোনমি মে ফাস্টেস্ট গ্রোইং ইকোনমি বন গয়ে আজ ভারত নে ভি এক বহুত বড়া সপনা দেখা আর ও সপনা হ্যায় জব আজাদি কে 100 সাল হোঙ্গে 2047 মে হম বিকশিত ভারত বনা কে রহেঙ্গে 140 করোড় দেশবাসীয় কে পুরুষার্থে इस लक्ष्य को हमें हासिल करना और जब दुनिया की सबसे बड़ी आबादी वाला देश विकसित होने का संकल्प लेता

0: है तो ये दुनिया की नजरों में भी हमारे साहस का परिचायक बन जाता है।
1: বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণ 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। এনডিএ চৰকাৰে সাধাৰণ নাগৰিকৰ কল্যাণ আৰু সুবিধাৰ প্ৰতিও সমানেই গুৰুত্ব সহকাৰে কাম কৰি আছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে শতাধিক আওপুৰণি আইন বাতিলৰ লগতে হাজাৰ হাজাৰ নিয়ম বৰ্জনৰ জৰিয়তে প্ৰশাসনিক ব্যৱস্থাটো আমূল পৰিৱৰ্তন অনা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। বিশ্ব নেতা আৰু বিদেশী অভিযানসমূহে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। বিশ্ব নেতাসকলে ভাৰতৰ গণতান্ত্ৰিক যাত্ৰা, সভ্যতাগত ঐতিহ্য আৰু আঞ্চলিক আৰু গোলকীয় সহযোগিতাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকাৰ প্ৰশংসা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মাৰ্কো ৰুবিঅ'ই ভাৰত আৰু আমেৰিকাৰ মাজৰ সুদৃঢ় সম্পৰ্কত আলোকপাত কৰাৰ লগতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চানমুগাৰত্নমে দক্ষতা, ডিজিটেল ব্যৱস্থা, বহন ক্ষমতা আৰু উন্নত নিৰ্মাণ খণ্ডত ভাৰতৰ সৈতে বৰ্ধিত সহযোগিতাৰ কথা উল্লেখ কৰে। ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰ, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কৌচিনো, শ্ৰীলংকাৰ উচ্চায়ুক্ত মাহিচিনি কলনে, নেপালৰ দূতাবাস, ফ্ৰান্সৰ দূতাবাস, অষ্ট্ৰেলিয়াৰ উপ উচ্চায়ুক্ত আৰু কানাডাৰ উচ্চায়ুক্তই ভাৰতৰ ঐতিহ্য, বিবিধতা, অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে শেহতীয়া বানত অসমৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুওৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ক্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। অসমত বাল্যবিবাহ সম্পৰ্কীয় 12,194 গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা 30 দিনৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। স্বাস্থ্য ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে প্ৰতিটো উপ স্বাস্থ্য কেন্দ্ৰত এগৰাকীকৈ চিকিৎসকৰ দিহা কৰা হৈছে। তেওঁ লগতে 18 বছৰৰ তলৰ শিশুৰ 50 বিধ ৰোগৰ চিকিৎসা বিনামূলীয়া কৰা হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে অসম চৰকাৰে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিকশিত অসম 2047 কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ পথ, বিদ্যালয়, গ্ৰামাঞ্চল আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অহা 4 বছৰত 50,000 কোটি টকা ব্যয় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক লোকপিয়লত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ গঠনত অৰিহণা যোগাবলৈও আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। মিজোৰামতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুৱমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰ সেনা ৰেড্ডি নাল্লুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত কমেও 20 জন লোকৰ মৃত্যু হয়। ভূমিকম্পত বহু অট্টালিকা ভাঙি পৰাৰ লগতে ভূমিস্খলন হোৱাৰ ফলত 6 জন লোক আহত হয়। এতিয়াও 2 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ পাছতে ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছিল যদিও পাছত সাগৰৰ স্তৰৰ বিশেষ পৰিৱৰ্তন প্ৰত্যক্ষ নকৰাত সতৰ্কবাণী উঠাই লোৱা হয়। আমেরিকা যুক্ত

0: ট্ৰাষ্টৰ ভূবৈজ্ঞানিক সমীক্ষাই প্ৰকাশ কৰা মতে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ইণ্ডোনেছিয়াৰ পূব নুচা টেংগাৰাৰ এণ্ডে নগৰৰ পৰা প্ৰায় 68 কিলোমিটাৰ উত্তৰ উত্তৰ পূবৰ ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰত। এই ভূমিকম্পৰ পাছতে অঞ্চলটোত কেইবাটাও সৰু বৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। এশ 35 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰৰ এফ চি ৰেংদাৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। দেশজুৰি আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বিগত 12 বছৰত জনসাধাৰণে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাইছে বুলি স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। আৰু কাইলৈ আৰু পৰহিলৈ ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছোঁ মৌটুকাৰীৰ মাত। আজিৰ অনুষ্ঠানটি সজোৱা হৈছে পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ দ্বাৰা ৰচিত কেইটিমান গীতেৰে। শিল্পী মধুস্মিতা ভট্টাচাৰ্য্য়।

0: এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস আজি ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হৈছে। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ ফলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহান হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ কোটি কোটি জনসাধাৰণে নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ ফলতে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলিও তেওঁ মন্তব্য কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতায়নৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি কৰে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত 6 মাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা 30 দিনৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে।
2: বাল্য বিবাহ রোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলো যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,193টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপরাধত গ্রেপ্তার করেছিল। ইয়ার পিছতে আমি দেখা পাইছিল যে রাজ্যত বাল্য বিবাহ অভাবনীয়ভাবে হ্রাস পাইছিল আর কলেজ ইউনিভার্সিটির ছাত্রীর নাম ভর্তি অভাবনীয়ভাবে বৃদ্ধি পাইছিল। আজির এই দিনটোতে মই অসম আরক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হবলৈ নিৰ্দেশ জাৰি কৰিছো।
1: মুখ্যমন্ত্ৰীয়ে কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপনৰ বাতৰি আমালৈ আহিছে। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নলবাৰী জিলাত বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। ডিব্ৰুগড় জিলাতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে তিৰংগ পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। যোৰহাট জিলাৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক আৰু অসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। চৰাইদেউ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত ডা

0: ডক্টৰ নেহা যাদৱে পতাকা উত্তোলন কৰি ভাষণ দিয়ে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়া শুনক পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত।

পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: lang helo e pran, lang helo e chithi. Lasi lang pache ho de tri. Kijuna lang arni vang ta minute pho pen minute cap an apor par clock pe mera puthot pang sam thuan si lang jun nang ji. Lang ka peso I aketili mate aphule along a mat si pang sam nang ji. Ka prek aphule along jong si lang pe joy thu pulo tang te labang so lang che ho thu de ta hai. Dong kola pen lang tu akung araya long lang pachi tivok long le det nang ji. Jong si lang chi tivok do pulo tang te labang so adim along bleaching powder mate aduk rig pen tai nang ji. Ninji big tha
1: Namaskar Akabani Guwahati e ghantar batori khote moi Pobon Kumar Bora Dekhor 80 khankhok swadhinata dibok aji ulah malahore ujjapon kora hoise Pradhanmantri Narendra Modi e Dillir oitihasik Lal Killar pra e dibok ujjaponor netritto diye দেশের অন্যান্য প্রান্তর লগতে অসমতো আজি উলহ মালহেরে 80 সংখ্যক স্বাধীনতা দিবস উদযাপন করা হয়েছে গুয়াহাটির খানাপাড়াত কেন্দ্রীয়ভাবে আয়োজন করা স্বাধীনতা দিবসের কার্যসূচীত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় পতাকা উত্তোলন করে আরক্ষী আর অর্ধসামরিক বাহিনীর কুচকাওয়াজর অভিবাদন গ্রহণ করে উজনি অসমৰ কেইবাখনো জিলাত শেহতীয়া বানৰ কাৰণ আৰু নামনি অঞ্চলত পৰা প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বহুবিষয়ক গৱেষণা দল গঠন কৰিছে জৰুৰীকালীন পৰিস্থিতিত অসাধাৰণ সাহসিকতা আৰু প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী আই পি এছ বিষয়া অংকুৰ জৈন পদ্মনাথ বৰুৱাকে ধৰি মুঠ 33গৰাকী বিষয়া কৰ্মচাৰী লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা বঁটা আগবঢ়োৱা হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব কাইলৈ হ'বলগীয়া কোৱাৰ্টাৰ ফাইনেলত দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত এছ চি দিল্লীয়ে মণিপুৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে আৰু নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব এই ঘণ্টাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব
2: আকাশবাণী গুৱাহাটী মহাবাহু দৰমৰিয়া যোনটো ইণ্ডিপেণ্ডেণ্ট ডে আৰু প্ৰাং আসাম গভর্নর রাট আফান লামথেকে যাইপন কার্বি আলামলার আর্জিক লংপো

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন, ৰাজ্যজুৰি আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন, পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা, আৰু 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল। এতিয়া শুনক বিতং বাতৰি। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উদযাপনৰ সৈতে সংগতি ৰাখি লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। তিৰংগাক অভিবাদন জনাই ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ

0: মতে 21টা টোপধ ধ্বনিৰেও অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰা দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ অসমকে ধৰি দেশৰ বিভিন্ন অংশত বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে থিয় হৈ আছে বুলি তেওঁ আশ্বাস প্ৰদান কৰে।
1: मेरे प्यारे देशवासियों, पिछले दिनों देश के कुछ हिस्सों में बाढ़ का प्रकोप रहा, भूस्खलन का प्रकोप रहा, अनेक परिवार प्रभावित हुए, उनके दुख दर्द को हम भली भांति अनुभव करते हैं। पीड़ित परिवारों को मैं विश्वास दिलाता हूं कि हम और पूरा देश उनके साथ खड़े हैं।
0: प्रधानमंत्री मोदी कहे जे समय पांच खन भंगुर अर्थनीति देशर अन्यतम भारत বর্তমান বিশ্ব গুরুত্বপূর্ণ আর

0: কৰিছে বুলি উল্লেখ কৰে। বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণত প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদনত প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণত প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণত 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণত 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ পৰ্যন্ত বৃদ্ধি পাইছে। শেহতীয়াকৈ ঔপনিৱেশিক শাসনকালত সৃষ্ট ভালেসংখ্যক আইনৰো সংশোধন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। বিগত সময়ত কোভিড-19 মহামাৰী, ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহ দেশে সুপৰিকল্পিতভাৱে সফলতাৰে মুখামুখি হোৱা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে। পশ্চিম এছিয়াৰ যুদ্ধ পৰৱৰ্তী পৰিস্থিতিত বৰ্তমান দেশত গেছ, পেট্ৰল আৰু ইউৰিয়াৰ পৰ্যাপ্ত যোগান আছে আৰু নিজা সামৰ্থ্যৰে আমাৰ দেশ আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5,000 গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে অহা 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়াকৈ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথা উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজানা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194 গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলিও জানিবলৈ দিয়ে।
1: বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলো যে আমি বাল্য বিবাহ অসমত সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,193টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলো। ইয়াৰ পিছতে আমি দেখা পাইছিলো যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হবলৈ নিৰ্দেশ জাৰি কৰিছো।
0: তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপনৰ বাতৰি আমালৈ আহিছে। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নলবাৰী জিলাত বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। ডিব্ৰুগড় জিলাতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে তিৰংগা পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। যোৰহাট জিলাৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক আৰু অসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। চৰাইদেউ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলায়ুক্ত ডাঃ নেহা যাদৱে পতাকা উত্তোলন কৰি ভাষণ দিয়ে। শিৱসাগৰ বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তামোলপুৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে। নগাঁৱত আয়োজিত দিৱসৰ অনুষ্ঠানত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই তিৰংগা পতাকা উত্তোলন কৰে। ইপিনে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। কোকৰাঝাৰত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে

0: পতাকা উত্তোলন কৰি সামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বাক্সা জিলাৰ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি স্বাধীনতা দিৱস পালন কৰা হয়। ধুবুৰীৰ বিলাচীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগত বিলাচীপাৰা ৰাজহুৱা খেলপথাৰত সমজিলা আয়ুক্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেফিউ ৰিৱেয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মিজোৰামতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালদৌমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। অৰুণাচল প্ৰদেশ আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগলে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। আনহাতে পৰহিলৈ হ'বলগীয়া এখন খেলত মোহনবাগান জামছেদপুৰ এফ চিৰ মুখামুখি হোৱাৰ লগতে নিশা 8 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন। ৰাজ্যজুৰি আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন। পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত ছৈয়দ আব্দুল্লা আহমেদ, পম্পা চন্দ, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, মিথিলেশ কুমাৰ, এফ এম ট্ৰান্সমিটাৰত পপী চন্দ আৰু ষ্টুডিঅ'ত মই পম্পী কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। শুনাব লৈছোঁ গধূলিপৰত শব্দ সংকলনটিৰ কেইটিমান গীত চন্দন পাঠকৰ কণ্ঠত।

আধুনিকীত অনুষ্ঠানটিত ইমান পৰে। চন্দন পাঠকৰ কণ্ঠত গধূলিপৰত শ্ৰব্য সংকলনটিৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি। প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 9:30 বজাত দেশৰ 80তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। সন্ধিয়া 7:45 বজাত খানাপাৰা ফিল্ডত উদযাপন কৰা 80তম স্বাধীনতা দিৱসৰ এটি প্ৰতিবেদন প্ৰযোজনা সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসৰ। নিশা 8:02 বজাত দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতা উদযাপনৰ বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। সন্ধিয়া 5:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ পাঠ ক্ৰীড়া বিশেষণ যুগুতাই আগবঢ়াব প্ৰিয়া শৰ্মাই। ইয়াত ভাগ ল'ব আকাংক্ষা আৰু বন্দনাই। সন্ধিয়া 6:10 বজাত কৃষক বাণী উদ্যান শস্য ক্ষেত্ৰত সাম্প্ৰতিক অগ্ৰগতি এই বিষয়ে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈয়ে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত তনুশ্ৰীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিবলৈ পাব।

0: সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, 7:05 বৃন্দগান, 7:20 আধুনিক গীতৰ অনুষ্ঠান, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সৰুৰাম তেৰণ আৰু সহশিল্পীৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত আৰু নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত জুনেইন খানৰ চেতাৰ বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কালি নিশা 9:30 অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ ৰাণী দুৰ্গাৱতী শীৰ্ষক এখনি নাট শুনিবলৈ পাব। যোগেশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত মূল হিন্দী নাটখনৰ অসমীয়া ভাষান্তৰ নিশাত মজুমদাৰৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কাইলৈ নিশা 9:30 সন্ধিয়া 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী ৰতিৰাম মাহাতৰ সম্পৰ্কে আলোচনা, কুৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ কৰিব নিপা গোৱালাই। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনত কৃষি বননীকৰণৰ ভূমিকা, এই বিষয়ত এক আলোচনা শুনিবলৈ পাব। আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ কুসুম কুমাৰ ডেকা আৰু ডক্টৰ কাবেৰী মহন্তই, আঁত ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:00 তীৰ্থ ফুকনৰ দ্বাৰা ৰচিত কথিকা কৃষ্ণকান্ত সন্দিকৈ আৰু প্ৰজ্ঞাৰ সাধনা শুনিবলৈ পাব। দিনৰ 12:30 ধাৰাবাহিক নাট্যানুষ্ঠান তৰুণ শইকীয়াদেৱৰ দ্বাৰা ৰচিত নাটক গোবৰ্ধন চৰিত শুনিবলৈ পাব, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। কাইলৈ দিনৰ 11:02 নাটশালা অনুষ্ঠানত শুনিবলৈ পাব এখনি নাট, পূৰ্ব দেশত স্বাধীনতাৰ ৰোল, নাট্যকাৰ হিমান্তৰাজ শৰ্মা কন্দলীৰ দ্বাৰা ৰচিত এই নাটখনিৰ প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। অনুষ্ঠান পৰিস্থিতি ইমানে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী শিক্ষাৰ পাঠ অনুষ্ঠানটি। আজিৰ পাঠ ক্ৰীড়া বিশেষণ, যুগুতাই আগবঢ়াইছে প্ৰিয়া শৰ্মাই, ইয়াত ভাগ লৈছে আকাংক্ষা আৰু বন্দনাই।
1: নমস্কাৰ, আপ সভি কা হামাৰে আকাশবাণী গুৱাহাটী মহাবাহু চেনেল মে স্বাগত হে। আজ কে হিন্দী লেসন মে হম বাত কৰনে যা ৰহে হে ক্ৰিয়া বিশেষণ য়ানি এডভৰ্ব কে বাৰে মে। ক্ৰিয়া বিশেষণ য়ানি এডভৰ্ব কো এসে সমজিয়ে কি ইহ বাক্য মে ক্ৰিয়া কেসে কব কহাঁ কিতনি অৰ কিছ প্ৰকাৰ সে হুই ইহ বতাতা হে। अब हम बताते हैं क्रिया विशेषण आखिर होता क्या है। जो शब्द क्रिया की विशेषता बताए उसे क्रिया विशेषण कहते हैं। जैसे राम धीरे चलता है, कैसे चलता है, धीरे, ये इसका विशेषण है। राम आज आएगा, कब आएगा, आज आएगा, ये इसकी विशेषता है। राम वहाँ बैठा है, कहाँ बैठा है, वहाँ पर बैठा है। राम बहुत तेज दौड़ता है, कितना तेज दौड़ता है, बहुत तेज दौड़ता है, तो ये सारी इसकी विशेषताओं को दर्शाता है। इसीलिए धीरे, आज, वहाँ, बहुत, ये सब क्रिया विशेषण कहलाते हैं। हिंदी व्याकरण में सामान्यतः इन्हें 4 मुख्य प्रकार में समझना सबसे आसान है। रीतिवाचक क्रिया विशेषण, क्रिया कैसे हुई, उदाहरण के रूप में वह धीरे चलता है, वह तेज़ी से दौड़ता है, बच्चे खुशी से खेलते हैं, उसने काम अच्छी तरह किया। दूसरा है कालवाचक क्रिया विशेषण, क्रिया कब हुई, उदाहरण मैं आज जाऊंगा, वह कल आया था, वह अभी सो रहा है, मैं बाद में आऊंगा, वह हमेशा सच बोलता है। तीसरा है स्थानवाचक क्रिया विशेषण, क्रिया कहाँ हुई, ये हम इसे स्थानवाचक क्रिया विशेषण कहते हैं। उदाहरण के रूप में वह यहाँ बैठा है, राम वहाँ गया, बच्चा बाहर खेल रहा है, पक्षी ऊपर उड़ रहे हैं। चौथा है परिणामवाचक क्रिया विशेषण, क्रिया कितनी मात्रा में हुई वो हमें

0: अच्छी जानकारी प्रदान करेंगे। तब तक के लिए नमस्कार।
1: হিন্দী শিক্ষাৰ পাঠ অনুষ্ঠানটিত আজি ক্ৰীড়া বিশেষণ পাঠটি শুনিলে যুগুতাই আগবঢ়ালে প্ৰিয়া শৰ্মায়।

আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন এই বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়ায়।

সংগীত ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অম্বিকাগিৰিৰ ৰায়চৌধুৰী ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত পৰিৱেশন, ৰাজ্যজুৰি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন, পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু কাইলৈ ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনাৰ সামৰণি। এতিয়া শুনক বিতং বাতৰি। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উদযাপনৰ সৈতে সংগতি ৰাখি লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। তিৰংগাক অভিবাদন জনাই বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে 21টা টোপধ্বনিৰো অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। ৰাষ্ট্ৰক উদ্দেশ্যে দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ অসমকে ধৰি দেশৰ বিভিন্ন অংশত বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে থিয় হৈ আছে বুলিও তেওঁ আশ্বাস প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এসময়ত 5খন ভংগুৰ অৰ্থনীতিৰ দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ়ি উঠিছে। তেওঁ লগতে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰে। বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণত প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণ 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ পৰ্যন্ত বৃদ্ধি পাইছে। শেহতীয়াকৈ ঔপনিৱেশিক শাসনকালত সৃষ্ট ভালেসংখ্যক আইনৰো সংশোধন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। বিগত সময়ত কোভিড-19 মহামাৰী আৰু

0: ইউক্রেন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহ দেশে সুপৰিকল্পিতভাৱে সফলতাৰে মুখামুখি হোৱা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে। পশ্চিম এছিয়াৰ যুদ্ধ পৰৱৰ্তী পৰিস্থিতিত বৰ্তমান দেশত গেছ, পেট্ৰল আৰু ইউৰিয়াৰ পৰ্যাপ্ত যোগান আছে আৰু নিজা সামৰ্থ্যৰে আমাৰ দেশ আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এইবাৰ লালকিল্লাৰ কাৰ্যসূচীৰ অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5,000গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে অহা 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতিত 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত 6 মাহলৈ সকাহ দিয়াৰ কথা উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজানা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথাও ঘোষণা কৰে।
1: আজিৰ এই দিনটোতে মই আমাৰ ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ প্ৰস্তাৱো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো। আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছো। এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা।
0: ৰাজ্যৰ অন্যান্য প্ৰান্ততো উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপনৰ বাতৰি আমালৈ আহিছে। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নলবাৰী জিলাত বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। ডিব্ৰুগড় জিলাতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ হয়। খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে তিৰংগা পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাই এইদৰে কয়।
2: ভাৰতবৰ্ষৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে মই আপোনালোকৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু শত সহস্ৰজন স্বাধীনতা সেনানী যি অহিংসা আন্দোলনৰ জৰিয়তে গণতান্ত্ৰিক প্ৰমূল্যৰ এখন দেশ হিচাপে ভাৰতৰ স্থান বিশ্বৰ দৰবাৰত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল, আৰু স্বাধীনতা দিৱস হৈছে আমাৰ সংগ্ৰামীসকলৰ আমাৰ বাবে কৰা সাহসিকতা আৰু ত্যাগৰ সোঁৱৰাই দিয়া এক যুগান্তকাৰী দিন।
0: যোৰহাট জিলাৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক আৰু অসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। চৰাইদেউ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত বৃহৎ দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলায়ুক্ত ডাঃ নেহা যাদৱে পতাকা উত্তোলন কৰি ভাষণ দিয়ে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ডিমা হাছাও জিলাৰ হাফলঙত আয়োজিত দিৱসৰ কাৰ্যসূচীত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱালাল গাৰ্লুচাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁৱত আয়োজিত দিৱসৰ অনুষ্ঠানত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই তিৰংগা পতাকা উত্তোলন কৰে। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি দেশভক্ত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত কাৰ্যসূচীত তিৰংগা পতাকা উত্তোলন কৰে। মাজুলী জিলাৰ গড়মূৰতো আজি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ইপিনে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত অনুষ্ঠানত কার্বি আংলং স্বায়ত্তশাসিত পরিষদৰ মুখ্য কাৰ্যবাহী সদস্য।

0: ডক্টৰ তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তামোলপুৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে। কোকৰাঝাৰত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ধুবুৰী বিলাচীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগতো বিলাচীপাৰা ৰাজহুৱা খেলপথাৰত সমজিলা আয়ুক্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মিজোৰামতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালদুৱামাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নাল্লুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। অৰুণাচল প্ৰদেশ আৰু ছিকিমতো আজি দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। পৰহিৰ পৰা গণনাকাৰী বিষয়াসকল ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে কাইলৈ পৰ্যন্ত SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰে। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ পৰহিৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত পৰিৱেশন, ৰাজ্যজুৰি উলহ মালহেৰে 80সংখ্যক স্বাধীনতা দিৱস পালন আৰু কাইলৈ ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনাৰ সামৰণি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কৃষক বাণী।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। কৃষি ক্ষেত্ৰত উদ্যান শস্যৰ এক উল্লেখযোগ্য ভূমিকা আছে, সেয়ে আজি এটি আলোচনা আগবঢ়াইছোঁ উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি। আলোচনাটিত ভাগ লৈছে নলবাৰীৰ উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞ ডক্টৰ সুকন্যা গগৈয়ে। আলোচনাটিৰ আগ ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই। এই আলোচনাটিৰ আজি প্ৰথম ভাগ শুনোৱা হওক।
1: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজিৰ যিটো বিষয়, উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি। উদ্যান শস্য এনে এখন ক্ষেত্ৰ য'ত বিভিন্ন বিষয়, বিভিন্ন শস্য, শাক পাচলি, ফল মূল ইত্যাদি সোমাই আছে আৰু ইয়াত বহুত ধনো আছে। কিন্তু যদি কৃষকসকলে ইচ্ছা কৰে আৰু পদ্ধতিৰে আগবাঢ়ে, বিজ্ঞানসন্মত পদ্ধতিৰে, তেতিয়াহ'লে কেৱল উদ্যান শস্যৰ জৰিয়তে তেওঁলোকে বেছিকৈ তেওঁলোকে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰখনেনো সাম্প্ৰতিক কেনেধৰণৰ নতুন কথা বতৰা চলিছে, নতুন কি অগ্ৰগতি ঘটিছে, সেই বিষয়ে আজি আমি আলোচনা কৰিম। কিন্তু তাৰ আগেয়ে এই

0: উদ্যান শস্য খণ্ড বাণিজ্যিকভাৱে কিয় অতি গুৰুত্বপূৰ্ণ সেই বিষয়ে কিছু ক'ব নেকি ডক্টৰ হিমাদ্ৰীয়ে?
1: খুব সুন্দৰ প্ৰশ্ন এটা আপুনি আৰম্ভণিতে তুলি ধৰিছে। আমি যেতিয়া এখন আমাৰ গাঁও এখন চাওঁ, আমি দেখোঁ যে আমাৰ ঘৰৰ যিখন বাৰী, সেই বাৰীত আপোনাৰ বিভিন্ন ধৰণৰ ফল মূল, আপোনাৰ কঁঠাল, মধুৰি আমৰ পৰা আৰম্ভ কৰি নৰসিংহ, বিভিন্ন ধৰণৰ শাক পাচলি চব দেখা যায়। ইয়াৰ এইটোৱে বুজায় যে আমাৰ অসমৰ মাটি, অসমৰ জলবায়ু উদ্যান শস্যৰ কাৰণে খুবেই উপযোগী। আৰু কথাটো হ'ল যে আমি সেই যিটো আমাৰ সুবিধা, সেই সুবিধাখিনি আমি কেনেকৈ লওঁ। ল'বলৈ হ'লে আমি বাণিজ্যিকভাৱে ল'ব লাগিব, আমি বৈজ্ঞানিকভাৱে ল'ব লাগিব। কাৰণ যেতিয়া আমি বাণিজ্যিকভাৱে ল'ম, অকল কৃষকৰ আয় বাঢ়িলে নহ'ব, লগতে তেওঁ ওচৰৰ মানুহখিনিক সংস্থাপন দিব লাগিব। দ্বিতীয়তে আহি গ'ল আপোনাৰ, ধৰি লওক কালি কিবা এটা উদ্যোগ এটা আৰম্ভ হ'ল, টমেটো চচৰে ধৰক, তাৰ কেঁচা সামগ্ৰীখিনি ক'ৰ পৰা আহিব? যেতিয়া আমি ইয়াতে উৎপাদন কৰোঁ, অসমতে আমি উৎপাদন কৰিম উদ্যান শস্য, সেই কেঁচা সামগ্ৰীখিনি সেই উদ্যোগখিনিয়ে পাব। অৰ্থাৎ আমি যেতিয়া উদ্যান শস্যৰ লগত আমি আমাৰ কৃষকসকল জড়িত হ'ব, তেওঁলোকে নিজৰ আয় বাঢ়িব, লগতে স্থানীয় যুৱক যুৱতীসকলে এটা উপাৰ্জনৰ সুবিধা পাব, আমি বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী উদ্যোগবিলাকক দিম, আৰু শেষত ক'বলৈ গ'লে যে গোটেইখিনিৰ কাৰণে আমাৰ ৰাজ্যখন আৰ্থিকভাৱে সবল হ'ব। আৰু আৰু এতিয়া আমাৰ খুব খুব কোৱা হয় যে আমাৰ যিটো জি আই ভৌগোলিক সূচাংক, আমাৰ ধৰক কাজিনেমুৱে পাইছে বা তেজপুৰ লিচি পাইছে, এনেকুৱা ধৰণৰ উদ্যান শস্যৰ লগত জড়িত হৈ আমাৰ কৃষকসকলে কিন্তু বাহিৰৰ বজাৰ এখন ল'ব পাৰিব। আৰু যেতিয়া আমাৰ উদ্যান শস্যবিলাক বাহিৰলৈ যাব, তেতিয়াই কিন্তু মই ভাবোঁ যে অসমৰ উদ্যান শস্যৰ ভাৰতৰ যিটো মানচিত্ৰ, তাত এটা ভাল স্থান দখল কৰিবলৈ সম্ভৱ হ'ব।
0: গোটেই মানে কৃষি অৰ্থনীতিৰ ক্ষেত্ৰখনত অসমখন আগতকৈও বেছি উজ্জ্বল হৈ উঠিব। উদ্যান শস্যৰ এতিয়া শেহতীয়া যিবিলাক আমি অগ্ৰগতি দেখিছোঁ, প্ৰধান অগ্ৰগতিসমূহ কি কি হৈছে সেই বিষয়ে ক'ব নেকি ডক্টৰ সুকন্যা?
2: হয়, এতিয়া ডক্টৰ দত্ত ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ উদ্যান শস্যখন বহুত আগবাঢ়ি গৈছে। অকল অসম বুলিয়ে নহয়, ভাৰত বুলিয়ে নহয়, গোটেই বিশ্বজুৰিয়ে আপোনাৰ মানে বহুত বিকাশ হৈছে। কিন্তু তাৰ মাজতে আমাৰ উদ্যান শস্যৰো খেতিৰ বহু প্ৰত্যাহ্বান মানে সন্মুখীন হ'বলগীয়া হয়। তাৰ ভিতৰতে আপোনাৰ ধৰি লওক মাটিকালীন কমি যোৱা, পানীৰ অভাৱ, জলবায়ুৰ পৰিৱৰ্তন হোৱা, তাৰোপৰি তেনে বিভিন্ন ধৰণৰ পোক পতংগ, বেমাৰ আজাৰ লগা, সেইখিনিৰ কাৰণে আমাৰ বহুতখিনি উৎপাদন মানে কম দেখা যায়। যিমানখিনি আমাৰ ডিমাণ্ড আছে সিমানখিনি আমি ল'ব পৰা নাই। তেনেকুৱা ধৰণৰ আমি বহুত সন্মুখীন হ'বলগীয়া হয় উদ্যান শস্যৰ ক্ষেত্ৰত। আৰু সেইখিনি কাৰণে মোকাবিলা কৰিবলৈ আমাৰ নতুনকৈ বৈজ্ঞানিক বহুতো প্ৰযুক্তি ওলাইছে, সেই প্ৰযুক্তিবোৰ আমি আঁকোৱালি ল'বই লাগিব। আৰু তাৰ ভিতৰত বহু আছে, তাৰ ভিতৰতে মই কওঁ কেইটামান আছে। আপোনাৰ ধৰি লওক গ্ৰীণ হাউচ বা প্ৰটেক্টেড কাল্টিভেশ্যন বুলি যোনটো কয়, সুৰক্ষিত খেতি, সেইটো আমি ল'ব পাৰি মানে ল'ব পাৰোঁ। তাৰোপৰি আমাৰ প্ৰেচিশ্যন ফাৰ্মিং, প্ৰেচিশ্যন এগ্ৰিকালচাৰ বা স্মাৰ্ট ফাৰ্মিং আহিছে। তাৰোপৰি আমাৰ ছাদত কৰিব পৰা ৰুফটপ গাৰ্ডেনিং বা ভাৰ্টিকেল গাৰ্ডেনিং, আৰু আমাৰ এতিয়া ধৰি লওক যোনখিনি ইনপুট বুলি যোন কয় সাৰৰ বা বীজৰ, সেইখিনিৰ দাম বাঢ়ি গৈছে। গতিকে সেইখিনি আমি কেনেকৈ নিয়মিতভাৱে যিমানখিনি দৰকাৰ সিমানখিনিয়ে কৰিব লাগে, তেনেকুৱা ধৰণৰ স্মাৰ্ট ফাৰ্মিং বা ৰিম'ট চেন্সিং যোনখিনি কয় সেইখিনি পৰিব। আৰু তাৰোপৰি আমাৰ সমন্বিত মানে ধৰি লওক পুষ্টিকৰ যোনখিনি ব্যৱস্থাপনা বা পোক পতংগ লাগিলে, বেমাৰ আজাৰ লাগিলে, আমি কেনেকৈ সমন্বিতভাৱে যিখিনি যিমানখিনি লাগে সিমানখিনিহে দিব পৰাকৈ কেনেকৈ আমি ব্যৱস্থাপনাবোৰ ল'ব পাৰোঁ, সেইখিনি চাব লাগিব। আৰু তাৰোপৰি এতিয়া ফলখিনি চপোৱাৰ পিছতো উৎপাদন ভাল হ'ল, কিন্তু ভাল হোৱাৰ পিছতো এতিয়া ফলখিনি চপোৱাৰ পিছত বহুতো লোকচান হোৱা দেখা যায়। ফলখিনি গেলি যায়, ফল মূল বা শাক পাচলি গেলি যায়, বা একো কি কেনেধৰণৰ ব্যৱস্থাপনা কৰিব লাগে সেইখিনিৰ ওপৰত যদি আমি বৈজ্ঞানিক ভিত্তিত যদি আমি চাবলগীয়া হয়, তেতিয়া সেইখিনি বস্তু আমি আঁকোৱালি ল'লেহে আমাৰ এই যোনখিনি আমাৰ সমস্যাসমূহ হৈছে সেইখিনি আমি সমাধান কৰিবলৈ সক্ষম হ'ম।
0: এতিয়া যিটো আলানি হোৱা দেখা যায়, আপুনি ক'লে যে নষ্ট হৈ যায়, হয়নে? আলানি হোৱা বুলি আমি কওঁ, সেইখিনি নষ্ট হ'ল মানে তাত যিখিনি সম্ভাৱ্য আমাৰ ধন আছিল সেইখিনি নষ্ট হৈ গ'ল। গতিকে আকৌ আমি মূল্য সংযোজনৰো কথা পাতিব লাগিব। সেইকাৰণে আমি সৰুৰে পৰা দেখোঁ ঘৰৰ যিজোপা মধুৰি পকি সৰি তলত পচি নষ্ট হৈ যায়। বিভিন্ন স্কুলৰ পৰা অহাৰ পাছত ল'ৰা ছোৱালী আহে, তালে নিজে পাৰি পাৰি খায়, সেইবিলাক বেলেগ কথা, কিন্তু নষ্ট বহুত হয়। এতিয়া জেলি কিমান বনাব ঘৰত, নহয়নে? গতিকে সেইকাৰণে অকণমান যদি বাণিজ্যিকভাৱে, সেইকাৰণে সেই দৃষ্টিভংগীটো আমি সকলোকে দিয়াটো দৰকাৰ। আমাৰ ঘৰতেই আচলতে লক্ষ্মী আছে, আমি সেইখিনি কেনেকৈ নগদ ধনলৈ ৰূপান্তৰ কৰিব পাৰোঁ, সেইখিনি আমাৰ চিন্তা চেতনা বুদ্ধি

0: বৃত্তি আমাক লাগিব, আৰু তাৰ বাবে আপোনালোকৰ দৰে কৃষি বিষয়াসকল আছে। এতিয়া আপুনি যিটো ক'লে যে সুৰক্ষিত খেতি বুলি
1: হয়
0: ক'লে, এই সুৰক্ষিত খেতিনো কি বা ইয়াৰ কিছু সবিশেষ ক'ব নেকি?
1: হয়, যিটো সুৰক্ষিত খেতি বা যিটো প্ৰটেক্টেড কাল্টিভেশ্যন বুলি কয়, আচলতে আমি কাক সুৰক্ষিত কৰিম? আমি শস্যক সুৰক্ষিত কৰিম। আমি শস্যক কিহৰ পৰা সুৰক্ষিত কৰিম? প্ৰথম হ'ল যে আপোনাৰ বৰ্তমান দেখিছে আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে,
0: হৈছে
1: আজিকালি খুব গৰমটো বেছি হৈ যায়, অৰ্থাৎ তাপমানটো বাঢ়ে। সেই তাপমানটো বাঢ়াৰ লগে লগে উদাহৰণস্বৰূপে আপোনাৰ তিয়হত যদি আপোনাৰ তাপমান যিটো লাগে, যিটো প্ৰয়োজনীয় তাপমান, তাতকৈ যদি বেছি হয়, আপোনাৰ পুৰুষ ফুলৰ সংখ্যাটো বাঢ়ি যায়।
0: অঁ।

0: অভাৱত ভোগে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ ফুলবিলাক সৰি যাব, এভৰ্চন হ'ব বা সৰি যাব। ঠিক তেনেধৰণে আপোনাৰ পোহৰ যদি পৰ্যায় যিখিনি প্ৰয়োজন হয় সেইখিনি নাপায়, তেতিয়াহ'লে আপোনাৰ প্ৰডাকশ্যনটো উৎপাদন নহ'ব। তো আমি শস্য বচাব লাগিব, বচোৱাৰ লগে লগে আপোনাৰ বতৰ আছেই, বতাহ বৰষুণ পতংগ এইবিলাক আছে। তো আমি সুৰক্ষিত কৰিবলৈ হ'লে কিছুমান তেওঁলোকৰ এনেকুৱা এটা পৰিৱেশ দিব লাগিব যিটো পৰিৱেশত আপোনাৰ উৎপাদনটো ভাল হয়। ধৰি লওক আমি এতিয়া পলি হাউচ, আমি পলি হাউচৰ ভিতৰতো আমি খেতি কৰিব পাৰোঁ, আমি কেপচিকাম কৰিব পাৰোঁ, আপুনি বিলাহী কৰিব পাৰোঁ, আমি তিয়ঁহ কৰিব পাৰোঁ। কৰাৰ লগে লগে প্ৰথম হ'ল যে আপোনাৰ বৰষুণৰ পৰা আমি বচাব পাৰিম। তাৰপিছতে আজিকালি যিখিনি আপোনাৰ খুব হাইটেক পলি হাউচ আছে, তাত আপুনি আমি ভিতৰৰখিনি গোটেইখিনি নিয়ন্ত্ৰণ কৰি থ'ব পাৰিম। তাৰমানে যদি আপোনাৰ টেম্পাৰেচাৰ তাপমানটো যদি বাঢ়ি গৈছে, আমি
1: নিয়ন্ত্ৰণ
0: কৰিব পাৰোঁ। হয়, আপোনাৰ তাত কিছুমান চেন্সৰ থাকিব, আৰু ধৰি লওক গছজোপা মাটি ধৰক জীপটো কমি গৈছে, সেই চেন্সৰৰ সহায়ত আমি গম পাম যে মাটিত জীপটো কমি গৈছে। আমি ফগাৰৰ সহায়ত তাত আপোনাৰ আমি স্প্ৰে' কৰিব পাৰিম বা ড্ৰিপ জলসিঞ্চনৰ আমি ব্যৱস্থা দিব পাৰিম। তাৰ লগে লগে আৰু এটা হ'ল আপোনাৰ ছিটনেট হাউচ। ছিটনেট হাউচৰ ভিতৰত আমি, কাৰণ এতিয়া অকল যে পোক পতংগ বুলিয়ে নহয়, কিছুমান বস্তু আমাৰ চৰাই চিৰিকটিও কিন্তু নষ্ট কৰে। তো আমি তেনেকুৱা ছিটনেট হাউচৰ ভিতৰত কৰিব পাৰিম। তাৰ লগে লগে ইনচেক্ট প্ৰুফ কিছুমান আমি নেট হাউচ কিছুমান বনাই ল'ব পাৰিম। কাৰণ আমাৰ শাক পাচলি দেখা যায় প্ৰায় ভাইৰেল বেমাৰত আক্ৰান্ত হয়। আপুনি বিলাহীয়ে কওক, কেপচিকামেই কওক, আপুনি জলকীয়াই কওক বা আমাৰ ভূত জলকীয়াই কওক প্ৰায়। আৰু এই ভাইৰেল বেমাৰবিলাক সাধাৰণতে খুব বিয়পাই থাকে আমাৰ পোকবিলাকে, সৰু সৰু পোক কিছুমান থাকে, চিপছ এফিড বা এই মোৱা পোক জাতীয়। এই পোকৰ পৰা আমি যদি শস্যক বচাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু আমি এনেকুৱা ধৰণৰ আপোনাৰ ইনচেক্ট প্ৰুফ গৃহ কিছুমান তৈয়াৰ কৰি ল'ব পাৰোঁ। তাৰ লগে লগে আপোনাৰ মালচৰ ব্যৱহাৰ, মালচিংটো খুবেই প্ৰয়োজন। কাৰণ মালচিং ব্যৱহাৰ কৰাৰ লগে লগে কি হয়, আপোনাৰ প্ৰথম হ'ল অপতৃণ বা যিবিলাক বনবাদ সেইবিলাক নিয়ন্ত্ৰণ হয়। দ্বিতীয়তে আপোনাৰ মাটিডৰা শীতল কৰি ৰাখে, আৰু যেতিয়া সূৰ্যৰ ৰশ্মি যেতিয়া আপোনাৰ পলিথিনত পৰিব, পৰাৰ লগে লগে সেইটো গছজোপালৈ আহিব, অহাৰ লগে লগে যিটো ফটোচিন্থেচিছ প্ৰচেছ যিটো কয় ধৰক, সেই বস্তুটো বাঢ়ি যাব আৰু উৎপাদনটো বাঢ়ি যাব। তো থুলমূলকৈ ক'ব গ'লে আমি যেতিয়া সুৰক্ষিত কৃষি যেতিয়া কৰোঁ, আমি সেই গছজোপাক এনেকুৱা এটা পৰিৱেশ দিওঁ যিটো পৰিৱেশৰ অনুকূল পৰিৱেশ, তাত যাতে গছৰ উৎপাদনো বাঢ়ে লগতে তাৰ যাতে কোৱালিটিটো বাঢ়ে।
1: গতিকে এই কথাবিলাকলে মন কৰিব লাগিব আমাৰ কৃষকসকলে, আৰু সেইধৰণে তাক কাৰ্যত পৰিণত কৰিব লাগিব। সেইধৰণে আগবাঢ়িলেহে এইটো সময়ৰ দাবী, যুগৰ দাবী আচলতে। এতিয়া এই আমি দেখিছোঁ যে খুব ছাদৰ ওপৰত খেতি কৰা এইটো এটা ট্ৰেণ্ড বুলি ক'লেও ভুল নহয়, এটা ট্ৰেণ্ড বুলি আমাৰ যিটো শব্দ চলে আচলতে, ছাদত কাম কৰা সেইটো এটা ট্ৰেণ্ডিং বিষয় হৈ পৰিছে। কিন্তু বহুতে তাৰমানে কিন্তু খুব ভবা ধৰণে কৰিব পৰা নাই আচলতে, সফলতাৰে কৰিব পৰা নাই। গতিকে এই বাগিচাৰ, ছাদৰ ওপৰত কৰা যিটো বাগিচাৰ যিটো ধাৰণা, সেইটো কেনেকৈ সফলতাৰে কৰিব পাৰে অকণমান যদি বুজাই দিয়ে।
2: হয়, আপুনি ঠিকেই কৈছে, সেইটো আজিকালি বহুত ট্ৰেণ্ডিং টপিক এটাই হৈ গৈছে। কাৰণ এতিয়া নগৰ অঞ্চলত হওক বা চহৰ অঞ্চলত হওক, তাতে মাটিৰ অভাৱ হয় আৰু বহুতে কিন্তু কৃষিটো কৰিব বিচাৰে, মাটি নাথাকিলেও কৃষিটো কৰিব বিচাৰে। সেইকাৰণে ৰুফটপ গাৰ্ডেনিং কনচেপ্টটো আছে সেইখিনি মানুহৰ কাৰণে। তো তাতে কি কৰিব পাৰে, মানে আমাৰ যিখিনি জাগা এনেই থাকে, আমাৰ ছাদৰ ওপৰত যোনখিনি জাগা এনেই থাকে, সেইখিনি আমি খেতিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এনেকুৱা নহয় যে আমি খুব বেছি হেভি মানে গধুৰ বস্তু তেনেকুৱা মানে ফল মূলৰ খেতি তেনেকৈ কৰিব নোৱাৰোঁ, কাৰণ ছাদৰ তেনেকৈ ভাৰটো ল'ব নোৱাৰে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ খেতি কৰিব লাগিব যি খুব বেছি ওজন নহয়, পাতল হয় আৰু সহজতে হয়। কাৰণ ছাদত এতিয়া আমি যদি কৰিব যাওঁ, তাতে আমাক লাগিব কিছুমান টাব যি আমাৰ ৰুফটপ গাৰ্ডেনিঙৰ কাৰণে বনোৱা হয়, স্পেচিয়েলি সেই তেনেকুৱা গাৰ্ডেনিঙৰ কাৰণে বনোৱা হয়। তেনেকুৱা আমি নিজে কিন্তু ভেটি কৰিও আমি নিজেও বনাই ল'ব পাৰোঁ, অকণমান ওখ কৰি পেলাই ভেটি নিচিনাকৈও কৰি ল'ব পাৰোঁ, নাইবা কিছুমান কণ্টেইনাৰ বা টাব পায় তেনেকুৱা কৰিব পাৰোঁ, আৰু গ্ৰ' বেগ পায় আজিকালি যোনটো সেউজীয়া প্লাষ্টিকৰ নিচিনা তেনেকুৱা গ্ৰ' বেগ পায়। তো সেই তেনেকুৱা ধৰণৰ আমি মানে বস্তু আমি খেতিটো কৰিব পাৰোঁ, আৰু তাতে আমি মাটিটো দিব পাৰোঁৱেই, আমাৰ যোনটো সাধাৰণ আমি মাটিত কৰোঁ তেনেকৈও আমি দিব পাৰোঁ। তাৰ উপৰি মাটিৰ লগতে মাটিৰ নিদিও আমি ককোপিট দি নাইবা আমি ভাৰ্মিকুলাইট বুলি এটা আছে, ভাৰ্মিকুলাইট বা আপোনাৰ পচন সাৰ, যিকোনো পচন সাৰ ঘৰতে বনোৱা পচন সাৰ, কেঁচু সাৰ, পচা গোবৰ, তেনেকুৱা ধৰণৰ সামগ্ৰীৰে আমি খেতি কৰিব পাৰোঁ। আৰু সেই তেনেকুৱা ৰুফটপ গাৰ্ডেনিঙত কৰিলে এটা সুবিধা কি হয়, মানে তাতে এতিয়া ধৰি লওক আমাৰ মাটিত যিখিনি

0: খেতি কৰোঁ, সেইখিনি আমি তাতে বহুত বেমাৰ থাকিব পাৰে। কিন্তু আমি যোনখিনি আমি ৰুফটপ গাৰ্ডেনিঙত ব্যৱহাৰ কৰোঁ মাটিখিনি, সেইখিনি আমি জানো, সেইখিনি শোধন কৰি লোৱা থাকে, বা ককোপিতে হওক, সেইখিনিত বেমাৰ আজাৰ তেনেকৈ নাথাকে। সেইকাৰণে পিছত যেতিয়া আমি শাক পাচলি যিয়ে খেতি কৰোঁ, সেইখিনিত বেমাৰ আজাৰ কমকৈ হয়। আৰু আমি কি হয়, যেতিয়া আমি নিজে খেতিডৰাত লাগোঁ, তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণেতো ভালেই, যি আমি সতেজ শাক পাচলি খাবলৈ পাওঁ, নিজে ছিঙি আনি যোনটো খোৱাৰ এটা আমেজ সেইটো বেলেগে হয়। সেইটো সতেজ আমাৰ মানে শৰীৰৰ কাৰণেতো ভালেই, লগতে আমাৰ মানে মানসিক মানে শান্তি এটা আহে যে আমি নিজে খেতিডৰা কৰি পেলাই আমি নিজে খাব পাইছোঁ, তেনেকুৱা ধৰণৰ এটা থাকে। বা এতিয়া আমাৰ চহৰীয়া অঞ্চলত গছ গছনি নোহোৱাৰ কাৰণে যি এটা মানে গৰম এটা সৃষ্টি হয় গছ গছনি নোহোৱাৰ কাৰণে, সেইটো মানে ৰুফটপ গাৰ্ডেনিং কৰিলে যিহেতু এটা সেউজ এটা পৰিৱেশ
1: প্ৰয়োজন হৈছে,
0: চকুৰে চাবলৈও ভাল লাগে সেউজীয়া হৈ থাকিলে, আৰু তাৰ উপৰি অকণমান গৰমটো অকণমান শতাংশ কমাই দিয়ে। তাৰ উপৰি আপোনাৰ আমি জানোৱেই যে আমি তাতে কি কি দিছোঁ, সেই খেতিখিনিত আমি নিশ্চয় জৈৱিকভাৱে কৰিবলৈ চেষ্টা কৰোঁ, সেইকাৰণে আমাৰ সেইখিনি মাটিখিনিও ভাল হৈ থাকে আৰু আপোনাৰ ধৰি লওক শস্যখিনিও সুৰক্ষিত হৈ থাকে। তেনেধৰণে আমি খেতিডৰা কৰিলে আমাৰ মানে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল, আৰু এটা আমি ব্যৱসায়িক ভিত্তিত হিচাপেও আমি সেইটো চাব পাৰোঁ যে, আৰু তাতে কিন্তু এটা কথা মই আগতে কৈছোঁ যে এইটো মানে খুব ওজন থকা শস্য কৰিব নোৱাৰি, যেনে ফল মূলৰ বহুত ডাঙৰ ডাঙৰ গছৰ খেতি কৰিব নোৱাৰি, কিন্তু আমি কৰিব পাৰোঁ কি সেউজীয়া শাক পাচলি কৰিব পাৰোঁ, মানে আপোনাৰ পালেং, ধনিয়া, মূলা, এনেকুৱা ধৰণৰ খেতি আমি কৰিব পাৰোঁ, জলকীয়া, বিলাহী, কেপচিকাম, এনেধৰণৰ খেতি কৰিব পাৰোঁ। আৰু আমি যিহেতু আমাৰ ছাদতে কৰা হয়, গতিকে আমি এইটো চাব লাগে যে আমি একো ঔষধ নামাৰাকৈ যাতে খেতিডৰা হয়, তাৰ কাৰণে আমি সদায় নিৰীক্ষণটো কৰি থাকিব লাগিব, বেমাৰ আজাৰ লাগিছে নেকি বা পোক পতংগ লাগিছে নেকি, সেইখিনি নিৰীক্ষণটো কৰি থাকিলেহে আমাৰ বেমাৰমুক্ত বা পোকমুক্ত হৈ থাকিব পাৰে।
1: প্ৰিচিশ্যন ফাৰ্মিং বুলিও এটা কথা আছে, হয়, নিখুঁত কৃষি বা স্মাৰ্ট কৃষি, সেইবিলাকৰ বিষয়ে অকণমান কওকচোন।
2: যিটো আপুনি প্ৰিচিশ্যন ফাৰ্মিং বা নিখুঁত কৃষিৰ কথা আছে, নিখুঁত অৰ্থাৎ আমি সঠিক পৰিমাণে দিব লাগিব চব। এতিয়া পানী হ'ল মূল্যৱান, সাৰ হ'ল মূল্যৱান, বা আমাৰ যিখিনি এতিয়া আমি পোক পতংগ বেমাৰ আজাৰ নিয়ন্ত্ৰণ কৰিবলৈ যিখিনি আমি দৰৱ ব্যৱহাৰ কৰোঁ, কাৰণ সেইখিনি বৰ্তমান প্ৰকৃতিৰ কথা এটা আহি গৈছে, আমি সঠিক পৰিমাণে দিব লাগিব। তো প্ৰিচিশ্যন ফাৰ্মিঙত কি হয়, আমি পানী সঠিক পৰিমাণে দিম, আমি সাৰ সঠিক পৰিমাণে দিম, আৰু কীটনাশক দ্ৰব্যখিনি আমি সঠিক পৰিমাণে দিম। তো দিয়াৰ লৈ আমি কেনেকৈ দিম, তো আমি জলসিঞ্চনৰ পানীৰ লগত যদি আমি সাৰটো মিক্স কৰি দিওঁ, যে এজোপা গছত যিমানখিনি সাৰৰ প্ৰয়োজন হয় আমি সেইখিনিয়ে দিম। ড্ৰিপ ইৰিগেশ্যন, যিটো
1: জলসিঞ্চনৰ
2: কথা কৈছে, আমি তেনেকুৱা ধৰণৰ প্ৰিচিশ্যন টেকনিকত গুচি যাম। আৰু আপুনি দ্বিতীয় যিটো ক'লে স্মাৰ্ট ফাৰ্মিং, স্মাৰ্ট ফাৰ্মিং বুলি কোৱাৰ লাগে তাৰ পৰিসৰটো খুব অলপ বহল। তো স্মাৰ্ট ফাৰ্মিঙত আমি ড্ৰ'নো ব্যৱহাৰ কৰিব পাৰিম। আমি ড্ৰ'নেদি আমি ধৰি লওক এটা ডাঙৰ এৰিয়াত আমি খেতি কৰিছোঁ, তাত যদি কিবা এটা বেমাৰ হৈছে, সেই ড্ৰ'নে আমাক ইমেজটো ধৰি পেলাই আমাক জনাব পাৰিব, বা আমি স্প্ৰে কৰিবলৈ ভাল, কাৰণ আজিকালি চব কাম কৰা মানুহ পাবলৈ অসুবিধা। তো তেনেকুৱা ধৰণৰ প্ৰযুক্তি, ড্ৰ'ন টেকন'লজিবিলাক আচলতে আমাৰ ইয়াতে তেনেকৈ অসমত হোৱা নাই, কিন্তু বাহিৰত কিন্তু হৈ আছে। তো আমি তেনেকুৱা ধৰণৰ আপোনাৰ ড্ৰ'নো ব্যৱহাৰ কৰিব পাৰিম। তাৰ লগে লগে মই আগতে কৈছোঁ যে চেন্সৰৰ ব্যৱহাৰ, অৰ্থাৎ আমি প্ৰযুক্তি স্মাৰ্ট ফাৰ্মিঙত আমি
1: প্ৰযুক্তিৰ সহায় ল'ব লাগিব,
2: কাৰণ আজিকালি এতিয়া ধৰি লওক আমাৰ মোবাইল ফোন চবৰ হাতে হাতে থাকে। তো আপোনাৰ গছত কিবা এটা বেমাৰ হৈছে, আজিকালি এনেকুৱা কিছুমান আপোনাৰ প্লেটফৰ্ম কিছুমান আছে যাৰ সহায়ত আপুনি ফটোখন যদি
1: তুলি দিওঁ আৰু মই যদি নাজানো আচলতে কি বেমাৰ লাগিছে সেইটো কৈ দিব,
2: সেইটো কৈ দিব ধৰক, বা আপুনি কিছুমান সমাধান কিছুমান পাব। তো তেনেকুৱা ধৰণৰ স্মাৰ্ট ফাৰ্মিং কিছুমান ল'ব লাগিব। ধৰক আজিকালি যিখিনি আপোনাৰ আমাৰ জি আই এছ বুলি যিখিনি কয়, বা ৱেডাৰ বতৰৰ যিখিনি আমাৰ ধৰক বতৰটো, ধৰি লওক ডিচেম্বৰৰ 15ৰ পৰা আপোনাৰ জানুৱাৰী 15 সাধাৰণতে বতৰটো অলপ ডাৱৰীয়া থাকে, আৰু সেই ডাৱৰীয়া বতৰটো আচলতে আলু খেতিত ব্লাইটৰ কাৰণে খুব ভাল, আৰু ব্লাইটৰ বেমাৰটো তেনেকুৱা ধৰণৰ বতৰৰ
1: সময়ত লাগি যায়
2: তো তেতিয়াহ'লে যদি আমি এই প্ৰযুক্তিৰ সহায়ে যদি গম পাওঁ যাওঁ যে বতৰটো আগন্তুক 15 তাৰিখৰ পৰা 15 ডিচেম্বৰৰ পৰা বতৰটো এনেকুৱা হ'ব, তেতিয়া আমি কিছুমান
1: আগতীয়াকৈ
2: কিছুমান আমি
1: সাজু
2: হ'ব পাৰোঁ। তাৰমানে তেনেকুৱা ধৰণৰ আমি আধুনিক ইণ্টাৰনেট কওক বা নতুন প্ৰযুক্তি কিছুমান আমি স্মাৰ্ট ফাৰ্মিঙত আমি ব্যৱহাৰ কৰিব পাৰোঁ।
1: হয় হয় হয় হয়, ডক্টৰ সুকন্যাক সুধিব খুজিছোঁ, আমি যিটো উলম্ব বাগিচাৰ কথা আমি শুনিছোঁ,
0: হয়
1: ভাৰ্টিকেল, সেই উলম্ব বাগিচাৰ বিষয়ে কওকচোন।
0: সেইটো মই আগৰ বিষয়টো কোৱাৰ ধৰণেই আপোনাৰ যোনটো আপোনাৰ
1: চাদত কৰা, সেইটোকে উলম্ব বাগিচা বুলি কোৱা হয়,
0: তেনেকুৱা ধৰণৰ।

0: তেনেকে আমি কৰিব পাৰোঁ। এতিয়া উলম্ব বাগিচা বা ভাৰ্টিকেল গাৰ্ডেনিঙৰ এটা কনচেপ্ট আছে, সেইটো আপোনাৰ কি হয়, সেইটো মাটি নথকা জেগাত যদি আমি খেতি কৰিব বিচাৰোঁ, সেইটো আমি কম মাটিতে আমি অধিক পৰিমাণত খেতি কৰি উৎপাদন পাব পাৰোঁ, আয় এটা পাব পাৰোঁ। তো সেইটো কেনেকে কৰে, মানে আপোনাৰ ধৰি লওক মানে ৱাল এখনতে আমি লগাই পেলাই মানে কিছুমান ৰেকৰ নিচিনাও কৰিব পাৰোঁ। সেইখিনি আপোনাৰ ধৰি লওক বিশেষভাৱে ভাৰ্টিকেল গাৰ্ডেনিং কাৰণেই সেই বনোৱা হয়, তেনেকুৱা প্লেণ্টাৰ কিছুমান, সেই তাতো আমি কৰিব পাৰোঁ। নাইবা আমি নিজেও যদি ৰেক নিচিনা যদি আমি বনাই তাতে ষ্টেক কৰি পেলাই যদি আমি তৰপ কৰি পেলাই বা মানে টাববিলাক ৰাখি পেলাইও কৰিব পাৰোঁ, বা আমি নিজেই ধৰি লওক আমাৰ প্লাষ্টিকৰ বটল হৈ গ'ল, সেই তেনেকুৱা ধৰণৰ যে ডি আই ৱাই বুলি যে কয়, ডু ইট ইয়ৰ চেল্ফ, তেনেকুৱা নিজে আমি যদি বনাই আমি তেনেকুৱা টাব বা প্লাণ্টাৰ হিচাপে আমি তেনেকৈ খেতি কৰিব পাৰোঁ। আৰু এইটো খেতি কৰিলে আপোনাৰ মানে ওপৰলৈ যিমানখিনি কৰিম সেইটো আমি গৱেষণা কৰি এইটো গম পাইছে যে 80% জাগা মানে হ্ৰাস পায়।
1: উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি শীৰ্ষক আলোচনাটিৰ প্ৰথম ভাগ শুনিলে। পৰৱৰ্তী ভাগ প্ৰচাৰ কৰা হ'ব অহা মঙলবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी,
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া শুনক বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূলৰ বাবে শালি খেতিত হুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে

0: স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাছ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
2: पर हम तो सभी डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ প্ৰতি কুইণ্টলৰ দাম 2000 টকাৰ পৰা 2500 টকা, তিতাকেৰেলা 2400 টকাৰ পৰা 3000 টকা, তিয়ঁহ 2400 টকাৰ পৰা 3000 টকা, বিলাহী 2800 টকাৰ পৰা 3500 টকা, মিঠালাও 1700 টকাৰ পৰা 2500 টকা, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, গাজৰ 5500 টকাৰ পৰা 6000 টকাৰ ভিতৰত, জলকীয়া 6000 টকাৰ পৰা 7000 টকাৰ ভিতৰত, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1200 টকাৰ পৰা 2000 টকা, জিকা 2500 টকাৰ পৰা 3500 টকা, ভোল 1500 টকাৰ পৰা 2000 টকা, মূলাৰ দৰ প্ৰতি কুইণ্টলত 1600 টকাৰ পৰা 2200 টকাৰ ভিতৰত, বিট 4000 টকাৰ পৰা 5000 টকা, বন্ধাকবি 1800 টকাৰ পৰা 2500 টকা, স্কোৱাছ 1200 টকাৰ পৰা 2000 টকা, কেপচিকামৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2500 টকাৰ পৰা 4500 টকা, পটল 2200 টকাৰ পৰা 3000 টকা, ভেন্দি 3000 টকাৰ পৰা 4000 টকাৰ ভিতৰত, কচু 3500 টকাৰ পৰা 4000 টকাৰ ভিতৰত, ফ্ৰেন্স বিন 10000 টকাৰ পৰা 11000 টকা, লাও 2000 টকাৰ পৰা 2500 টকা, পালেং শাকৰ 100 মুঠিৰ দৰ 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1500 টকাৰ পৰা 2000 টকা, লেচেৰা 4500 টকাৰ পৰা 5500 টকা, কাজি নেমুৰ প্ৰতি পোনৰ দৰ 150 টকাৰ পৰা 180 টকাৰ ভিতৰত, পুদিনাৰ দৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত। সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 2200 টকা, গোটা মগু 9600 টকাৰ পৰা 12200 টকাৰ ভিতৰত, মচুৰ 7600 টকাৰ পৰা 7800 টকা, বুট 7300 টকাৰ পৰা 8500 টকা, মাটিমাহ 11000 টকাৰ পৰা 14800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8900 টকাৰ পৰা 11400 টকাৰ ভিতৰত, মচুৰ দাইল 7200 টকাৰ পৰা 11800 টকাৰ ভিতৰত, ৰহৰ দাইল 10000 টকাৰ পৰা 12700 টকাৰ ভিতৰত, বুটৰ দাইল 7500 টকাৰ পৰা 8400 টকাৰ ভিতৰত, আলু 900 টকাৰ পৰা 1500 টকাৰ ভিতৰত, পিঁয়াজৰ প্ৰতি কুইণ্টলৰ বজাৰ দৰ 4000 টকাৰ পৰা 4500 টকাৰ ভিতৰত, সৰিয়হ 6750 টকাৰ পৰা 7000 টকাৰ ভিতৰত, তিল 15000 টকাৰ পৰা 16000 টকা, ধনিয়া 15000 টকাৰ পৰা 17000 টকা, আদা 11000 টকাৰ পৰা 13000 টকা, শুকান জলকীয়া 21000 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6200 টকাৰ পৰা 6600 টকা, চেনি 4700 টকাৰ পৰা 5400 টকা, তামোল প্ৰতি পোনৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণ প্ৰতি কুৰিৰ দৰ 150 টকা।

টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2180 টকাৰ পৰা 2580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ টিনৰ দৰ 2300 টকাৰ পৰা 2340 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2500 টকাৰ পৰা 2600 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তনুশ্ৰী দেৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত।

0: ইমান পৰে তনুশ্ৰীদেৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: বন্ধু, সঁচা ক'বলৈ গ'লে এতিয়া গৰম আৰম্ভই হৈছে আৰু এতিয়া 7,000 টকাকৈ বিজুলী বিল আহিবলৈ ধৰিছে। ঘনীয়ে কেতিয়াবাৰ পৰা ছ'লাৰ পেনেল লগোৱাৰ কথা কৈ আছে। তেওঁ কৈছে চৰকাৰে ছাবচিডিও দি আছে। মই যাক যি সুধিলোঁ সকলোৰে বিজুলী বিল শূন্য আহিছে। এইবাৰ মই লগাইহে দিম। যেতিয়া বিজুলী বিনামূলকৈ পোৱাই যায় তেন্তে আপুনিও লৈ থকা নাই কিয় ভাই? আপুনিও লগাই লওক। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন, ৰাজ্যজুৰি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন, পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা, কাইলৈ ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনাৰ সামৰণি আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উদযাপনৰ সৈতে সংগতি ৰাখি লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ত্ৰিৰংগাক অভিবাদন জনাই ভাৰতীয় বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত 21টা টোপধ্বনিৰেও অভিবাদন জনোৱা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱ শক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ অসমকে ধৰি দেশৰ বিভিন্ন অংশত বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই কঠিন সময়ত দেশৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে থিয় হৈ আছে বুলি তেওঁ আশ্বাস দিয়ে।
1: মেৰে প্যাৰে দেশবাসীয়ো, পিছলে দিনো দেশ কে কুছ হিস্সো মে বাঢ় কা প্ৰকোপ ৰহা, ভূস্খলন কা প্ৰকোপ ৰহা, অনেক পৰিয়াল প্ৰভাৱিত হুয়ে, উনকে দুখ দৰ্দ কো হম ভলি ভাতি অনুভৱ কৰতে হে। পীড়িত পৰিবাৰ কো মই বিশ্বাস দিলাতা হু কি হম আৰু পুৰা দেশ উনকে সাথ খড়ে হে।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এসময়ত 5খন ভংগুৰ অৰ্থনীতি দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ়ি উঠিছে। তেওঁ লগতে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে বুলিও উল্লেখ কৰে। বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ খণ্ডত প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণ 21 গুণ, মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। শেহতীয়াকৈ ঔপনিৱেশিক শাসনকালত সৃষ্ট ভালেসংখ্যক আইনৰো সংশোধন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বিগত সময়ত কোভিড-19 মহামাৰী আৰু ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহ দেশে সুপৰিকল্পিতভাৱে সফলতাৰে মুখামুখি হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে। পশ্চিম এছিয়াৰ যুদ্ধ পৰৱৰ্তী

0: স্থিতিত বৰ্তমান দেশত গেছ, পেট্ৰল আৰু ইউৰিয়াৰ পৰ্যাপ্ত যোগান আছে আৰু নিজা সামৰ্থ্যৰে আমাৰ দেশে আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 5,000গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে অহা 5 বছৰত ৰাজহুৱা পথ, আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়াবানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ ত্ৰুটি নকৰে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও জানিবলৈ দিয়ে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলিও জানিবলৈ দিয়ে।
1: বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলো যে আমি বাল্য বিবাহ অসমত সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,193টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলো। ইয়াৰ পিছতে আমি দেখা পাইছিলো যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হবলৈ নিৰ্দেশ জাৰি কৰিছো।
0: মুখ্যমন্ত্ৰীৰ ভাষণত কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চেচিবৰ গাঁও, খুবটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথাও ঘোষণা কৰে।
1: আজিৰ এই দিনটোতে মই আমাৰ ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ প্ৰস্তাৱো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো। আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছো। এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা।
0: ৰাজ্যৰ অন্যান্য প্ৰান্ততো আজি উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নলবাৰী জিলাত বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। ডিব্ৰুগড় জিলাতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খনিকৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে তিৰংগ পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। যোৰহাট জিলাৰ কাছাৰী মৈদামত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক আৰু অসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। চৰাইদেউ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পতাকা উত্তোলন কৰি ভাষণ দিয়ে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ডিমা হাছাও জিলাৰ হাফলঙত আয়োজিত দিৱসৰ কাৰ্যসূচীত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁৱত আয়োজিত দিৱসৰ অনুষ্ঠানত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই তিৰংগ পতাকা উত্তোলন কৰে। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি দেশভক্ত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত কাৰ্যসূচীত ত্ৰিৰংগ পতাকা উত্তোলন কৰে। মাজুলী জিলাৰ গড়মূৰতো আজি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কুচকাৱাজৰ

0: অভিবাদন গ্ৰহণ কৰে। ইপিনে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰ পতাকা উত্তোলন কৰে। তামোলপুৰত আয়োজিত দিৱসৰ কাৰ্যসূচীত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে। কোকৰাঝাৰত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বাক্সা জিলাৰ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি স্বাধীনতা দিৱস পালন কৰা হয়। ধুবুৰীৰ বিলাচীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগত বিলাচীপাৰা ৰাজহুৱা খেলপথাৰত সমজিলা আয়ুক্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। বৰাক উপত্যকাৰ জিলাকেইখনতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: যোৱা 19 জুলাইত সংহাৰী বানে প্ৰলয়ৰ সৃষ্টি কৰি ঘৰ বাৰী বিদ্যালয় নামঘৰ বাট পথ ধ্বংস হোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাতো আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বানে নিশেষ কৰি যোৱা পলসে পোতা ঘৰ ভেটি আৰু লঘোণীয়া পেটৰ দুৰ্দশায়ো শিৱসাগৰ জিলাৰ প্ৰান্তীয় অঞ্চল বিহুবৰৰ নেপালী খুঁটিত স্বাধীনতাৰ উদ্যম শেষ কৰা নাই। শেহতীয়া বানত সবাতোকৈ ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটোত স্বাধীনতা দিৱসৰ উদযাপনৰ কাহিনীৰে অনুজা লোপামুদ্ৰাৰ প্ৰতিবেদন।
2: সৃষ্টিৰ আন এটা নাম নিশ্চয় মানুহৰ আশাবাদ, নহলেনো বানৰ সংহাৰে নিমিষতে শেষ কৰি যোৱা বিহুবৰ নেপালী খুঁটিৰ ৰাইজে আজি এমাহৰ ভিতৰতে 80 সংখ্যক স্বাধীনতা দিৱসৰ উজ্জীৱিত উদযাপন কৰিব পাৰেনে? দেশভক্তি আৰু স্বাভিমানৰ অনন্য নিদৰ্শন দাঙি ধৰি আজি সমগ্ৰ দেশৰ লগতে বান বিধ্বস্ত নেপালী খুঁটিত ত্ৰিৰংগা উত্তোলন কৰা হয়। বানে খহুৱা ভেটিত ৰৈ যোৱা একমাত্ৰ বাঁহৰ খুঁটাটোকে সাৰথি কৰি সগৌৰৱে উৰা ৰাষ্ট্ৰীয় পতাকাৰ গেৰুৱা ৰঙে আজি সঁচাকৈয়ে নেপালী খুঁটিৰ ৰাইজৰ সাহস আৰু ধৈৰ্যক প্ৰতীয়মান কৰিছে। শুকুলাৰ মাজত জিলিকি ৰোৱা অশোক চক্ৰই পুনৰ এবাৰ গতিময়তাৰ কথা কৈছে। এই গতিয়ে আকৌ এবাৰ শ্যামল পুনৰ জীৱনৰ দিশত অঞ্চলটোক লৈ যোৱাৰ কথাকেই যেন বিধ্বস্ত বিহুবৰৰ কণমানিহঁতৰ হাতত জিলিকা ৰাষ্ট্ৰীয় পতাকাৰ ৰংসমূহে উনুকিয়াইছে। বানে জীৰ্ণ কৰা নেপালী খুঁটিৰ বিদ্যালয় প্ৰাংগণত 200 শতাধিক পুৰুষ, মহিলা আৰু শিশুৰ উপস্থিতিত আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে এই উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। স্বাধীনতা দিৱস উপলক্ষে সৰুপথাৰ সমজিলাৰ বাছ মালিক আৰু শ্ৰমিক সন্থাৰ 100 শতাধিক লোক আহি নেপালী খুঁটিত সামূহিক শ্ৰমদানেৰে গৃহহাৰাসকলৰ কাৰণে গৃহ নিৰ্মাণত ব্ৰতী হয়। বানৰ ধ্বংসলীলাই মূৰৰ ওপৰৰ ছাল কাঢ়ি নিলেও অঞ্চলটোৰ মানুহৰ দেশপ্ৰেম আৰু আত্মগৌৰৱক কাঢ়ি নিব নোৱাৰিলে। দুৰ্দশাৰ মাজতো সেয়েহে ৰাষ্ট্ৰীয় পতাকা সাৱটি নেপালী খুঁটিৰ ৰাইজে বিশ্বৰ সন্মুখত দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে।
1: ধন্যবাদ অনুজা লোপামুদ্ৰা। 80 সংখ্যক স্বাধীনতা দিৱসৰ এই মৰ্মস্পৰ্শী উদযাপনৰ বিষয়ে আমাক জনালে আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। সাম্প্ৰতিক সময়ত বাৰিষা অহা, ভূমিস্খলন আৰু মন জিলাত আকস্মিক বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা আন্তঃ মন্ত্ৰালয় দলে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ ৰাজ্যখন ভ্ৰমণ কৰিছে। মিজোৰামতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লাল ডুমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নাল্লুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ আজি পুৱাৰ ভাগত আগৰতলাৰ এলবাৰ্ট এক্কা স্মাৰক উদ্যান, গান্ধীঘাট আৰু আৱৰ্ত ভৱনত শ্বহীদৰ স্মৃতিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰে। তদুপৰি ৰাজ্যখনৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ লক্ষ্যতে সংগতি ৰাখি আয়োজিত সংগীতানুষ্ঠানত 1300গৰাকী ছাত্ৰ ছাত্ৰীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত ৰাজ্যখনে গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে প্ৰকাশ কৰে। মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে আজি লোকভৱনত আয়োজিত স্বাধীনতা দিৱসৰ চৰকাৰী অভ্যৰ্থনা কাৰ্যসূচীৰ আতিথ্য কৰে। অৰুণাচল প্ৰদেশ আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। পৰহিৰ পৰা গণনাকাৰী বিষয়াসকল ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে কাইলৈ পৰ্যন্ত এছ চি ডট চেঞ্চাছ ডট জিঅ' ভি ডট ইন পৰ্টেলত নিজৰ মোবাইল নম্বৰ

ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰিব পাৰিব। মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰে। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ পৰহিৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 8 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবলৰ দলৰ বিৰুদ্ধে খেলিব। আনহাতে পৰহিলৈ হ'বলগীয়া এখন খেলত মোহনবাগান জামছেদপুৰ এফ চিৰ মুখামুখি হোৱাৰ লগতে নিশা 8 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন, ৰাজ্যজুৰি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন, পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1,50,000 কোটি টকাৰ বৃহৎ বিনিয়োগৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা, কাইলৈ ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনাৰ সামৰণি আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ।

নহয় আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন এই বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই।

0: কীৰ্তিকমল ভূঞাৰ ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে আজি উৎসাহ উদ্দীপনাৰে আক্ষৰিক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। ইণ্ডোনেছিয়াৰ ফ্লোৰেছ খণ্ডত আজি পুৱা হোৱা ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 285 ৰান সংগ্ৰহ কৰিছে। দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ পবিত্ৰ ক্ষণত আজি দেশজুৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ আশা আকাংক্ষা শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হয়। তেওঁ লগতে শেহতীয়াকৈ দেশৰ কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ কথাও উল্লেখ কৰি সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে।
2: বাঢ় কা প্ৰকোপ ৰহা, ভূস্খলন কা প্ৰকোপ ৰহা, অনেক পৰিবাৰ প্ৰভাৱিত হুৱে, উনকে দুখ দৰ্দ কো হম ভলি ভাতি অনুভৱ কৰতে হে। পীড়িত পৰিবাৰ কো মই বিশ্বাস দিলাতা হু কি হম আৰু পুৰা দেশ উনকে সাথ খড়ে হে।
1: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। কোভিড-19 মহামাৰী আৰু ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহৰ কথা সোঁৱৰি শ্ৰীমোদীয়ে কয় যে ভাৰতৰ সুপৰিকল্পিত নীতি, প্ৰস্তুতি আৰু সক্ৰিয় ব্যৱস্থাই এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত সহায় কৰিছিল। শ্ৰীমোদীয়ে আজি লালকিল্লাৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। শ্ৰীমোদীয়ে কয় যে আগশাৰীৰ শিক্ষাবিদৰ পৰা যাতে সকলোৱে উন্নত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এটা বৈপ্লৱিক পদক্ষেপ লোৱা হ'ব। তেওঁ কয় যে ইয়াৰ ফলত মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহ

0: কোচিং ক্লাসৰ নামত ব্যয় কৰা হাজাৰ হাজাৰ কোটি টকা ৰাখি হ'ব।
1: বিভিন্ন পৰীক্ষাও কি ফ্ৰী অনলাইন কোচিং হামলে কৰণে কা নিৰ্ণয় কিয়া হে। ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ হে, হামাৰে পাছ উত্তম টেলেণ্ট হে, টিচাৰ হে, উন সংসাধনৰ কো জোড় কৰকে হম দেশ কে নৌজৱানো কো ফ্ৰী কোচিং দেনে কা এক পুৰা নেটৱৰ্ক হম খড়া কৰনে ৱালে হে।
0: প্ৰধানমন্ত্ৰী মোদীয়ে লোকপিয়ল আখোৱামুক্ত কৰাৰ বাবে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ পৰিয়ালসমূহৰ সঠিক তথ্য ডিজিটেল মাধ্যমেৰে অৱগত কৰিবলৈ আহ্বান জনায়। শ্ৰীমোদীয়ে দেশত বৰ্তমান অব্যাহত থকা লোকপিয়ল প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। বিশ্বৰ নেতাসকলে ভাৰতৰ গণতান্ত্ৰিক যাত্ৰা, সভ্যতাগত ঐতিহ্য তথা আঞ্চলিক আৰু গোলকীয় সহযোগিতাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকাৰ প্ৰশংসা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই ভাৰত আৰু আমেৰিকাৰ মাজৰ সুদৃঢ় সম্পৰ্কত আলোকপাত কৰাৰ লগতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নমে দক্ষতা, ডিজিটেল ব্যৱস্থা, বহন ক্ষমতা আৰু অত্যাধুনিক নিৰ্মাণ খণ্ডত ভাৰতৰ সৈতে বৰ্ধিত সহযোগিতাৰ কথা উল্লেখ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজগে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশবাসীলৈ স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰে। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কৌচিনো, ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজৰ, শ্ৰীলংকাৰ উচ্চায়ুক্ত মহিষিনী কলোনে, নেপালৰ দূতাবাস, ফ্ৰান্সৰ দূতাবাস, অষ্ট্ৰেলিয়াৰ উপ উচ্চায়ুক্ত আৰু কানাডাৰ উচ্চায়ুক্তই ভাৰতৰ ঐতিহ্য, বৈচিত্ৰতা, অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছালি আৰু মালদ্বীপ নেচনেল পাৰ্টিৰ সভাপতি মহম্মদ নাজিমে ভাৰতৰ বিকাশ আৰু দেশখনৰ সৈতে অংশীদাৰিত্বৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ শুভেচ্ছাবাণীৰ প্ৰত্যুত্তৰত শ্ৰীমোদীয়ে দুয়োখন দেশে পাৰস্পৰিক সমৃদ্ধিৰ হকে একেলগে কাম কৰি যাবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টকবেক তেওঁৰ শুভেচ্ছাবাণীৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত আৰু ভূটানৰ মাজৰ বিশেষ বন্ধুত্ব ক্ৰমান্বয়ে দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ পৰাৰ কথা উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। মণিপুৰৰ পশ্চিম ইম্ফলস্থিত প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত স্বাধীনতা দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নাগালেণ্ডৰ কহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেওফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মিজোৰামৰ আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুৱমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। মেঘালয়ৰ ৰাজ্যপাল চি এছ বিজয় শংকৰে শ্বিলংস্থিত লোকভৱনত স্বাধীনতা দিৱসৰ পৰম্পৰাগত চৰকাৰী অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আগৰতলাস্থিত আছাম ৰাইফলছ গ্ৰাউণ্ডত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে সামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশ আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ক্ষুদ্ৰ কৰদাতাসকলৰ বিদেশৰ সম্পত্তিৰ তথ্য দাখিল আঁচনিৰ নিয়ম 2026ৰ বাবে অধিসূচনা জাৰি কৰিছে। যোগ্য কৰদাতাসকলক তেওঁলোকৰ নিৰ্ধাৰিত বিদেশৰ সম্পত্তিৰ তথ্য দাখিল, তেওঁলোকৰ বিদেশৰ উপাৰ্জন, বিশেষ কৰ তথা মাচুল আদায়ৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। কাইলৈৰ পৰা এই আঁচনি বলবৎ হ'ব আৰু চলিত বৰ্ষৰ 31 ডিচেম্বৰৰ ভিতৰত ঘোষণা পত্ৰৰ জৰিয়তে তেওঁলোকে সবিশেষ দাখিল কৰিব পাৰিব।

ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা অহা ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। এই শক্তিশালী ভূমিকম্পৰ পাছতে 10টাৰো অধিক পৰৱৰ্তী জোকাৰণি অনুভূত হয়। ভূমিকম্পত বহু অট্টালিকা ভাঙি পৰাৰ লগতে কেইবাঠাইতো ভূমিস্খলন হোৱাৰ ফলত বহুতো লোক আহত হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাৰ গৌল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত আজি টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অপেনাৰ যশস্বী জয়ছোৱালে 32 ৰাণ কৰি আউট হোৱাৰ পাছতে KL ৰাহুলে 77 ৰাণ কৰি আঘাতৰ বাবে খেলপথাৰ ত্যাগ

0: প্ৰথম দিনাৰ খেল অন্ত পৰাৰ সময়ত পাদ্ৰিকাল 131 ৰাণ আৰু ঋষভ পণ্ট 27 ৰাণ কৰি অপৰাজিত হৈ থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সমগ্ৰ দেশতে আজি উৎসাহ উদ্দীপনাৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। ইণ্ডোনেছিয়াৰ ফ্লোৰেছ খণ্ডত আজি পুৱা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38 বৃদ্ধি পাইছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হৰিণীৰ চকুতে শব্দ সংকলনটিৰ পৰা কেইটিমান গীত মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত। প্ৰথমটি গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

শ্ৰোতাসকলে শুনি আছে হৰিণীৰ চকুতে সৰ্বসংকলনটিৰ গীত মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত। এইবাৰৰ গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱাৰ।

আধুনিকীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছো মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত হৰিণীৰ চকুতে শব্দ সংকলনটিৰ পৰা আন এটি গীতৰ কথা, ৰুদ্ৰ বৰুৱাৰ

হৰিণীৰ চকুতে শ্ৰব্য সংকলনটিৰ পৰা মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰত শুনক সৰুৰাম তেৰণ আৰু সহশিল্পীৰ কণ্ঠৰ কাৰ্বি গীত।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়া শুনক ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানৰ ভেটিত যুগুত কৰা এটি অনাতাঁৰ প্ৰতিবেদন।
1: সমগ্ৰ দেশৰ লগতে অসমেও আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা অনুষ্ঠানত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

0: ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত ডক্টৰ শৰ্মাই আৰম্ভণিতে মহাত্মা গান্ধীকে ধৰি ভাৰতৰ স্বাধীনতা আন্দোলনত আত্মত্যাগ কৰা প্ৰতিগৰাকী সংগ্ৰামীলৈ প্ৰণিপাত জনায়।
1: আজিৰ মহান দিনটোত মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰতিগৰাকী মুক্তিযোদ্ধা আৰু স্বাধীনতা সংগ্ৰামীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ সৈতে অসমৰ এক গৌৰৱময় অধ্যায় জড়িত হৈ আছে। 1957 চনৰ চিপাহী বিদ্ৰোহৰ পূৰ্বে 1828 চনত গন্ধৰ কোঁৱৰৰ নেতৃত্বত অসমৰ মাটিত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ বীজ অংকুৰিত হৈছিল।

0: 30 চনত বিদ্রোহৰ গুৰি ধৰিছিল পিয়লি বৰগোহাঁই আৰু পিয়লি বৰফুকনে। এই বিদ্রোহৰ বাবে পিয়লি বৰফুকন, জিৰাম দুলিয়া বৰুৱা, ৰূপচান কোঁৱৰ, দেউৰাম দিহিঙীয়া, ডেকা বোম সিংফো আৰু হৰনাথক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু বিচাৰৰ অন্তত পিয়লি বৰফুকন আৰু জিৰাম দুলিয়া বৰুৱাক শিৱসাগৰৰ ফাঁচী দিয়া হয়। বাকীসকলক ঢাকাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল মণিৰাম দেৱনে কলিকতাৰ মাটিৰ পৰা। মণিৰাম দেৱনক কলিকতাত গ্ৰেপ্তাৰ কৰি পিছত বিচাৰৰ বাবে অসমলৈ অনা হয়। বিদ্ৰোহত জড়িত থকাৰ অভিযোগত পিয়লি বৰুৱা আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱনক পিয়লি বৰুৱাৰ সৈতে যোৰহাট কাৰাগাৰত 1858 চনত ফাঁচী দিয়া হয়। দুটিৰাম বৰুৱা, মধু মল্লিক, কমলা বৰুৱা, মৰঙী খোৱা গোহাঁই, ত্ৰিনয়ন আৰু মায়াৰামক যাৱৰ জীৱন নিৰ্বাসন দিয়া হয়। বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলীক আনমানলৈ পঠিয়াই কাৰাদণ্ড দিয়া হয়। অসমৰ দুগৰাকী বীৰাংগনা মহিলা ৰূপহী আইদেউ আৰু লুম্বৈ আইদেউকো এই বিদ্ৰোহত জড়িত থকাৰ উমান পাই ব্ৰিটিছে তেওঁলোকৰ সম্পত্তি জব্দ কৰে। ইয়াৰ পাছতো অসমৰ কেইবা ঠাইতো কৃষক বিদ্ৰোহে ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত ৰূপ লৈছিল। 1860 চনৰ ফুলগুৰি, 1868 চনৰ দৰং, 1893-94 চনত ৰঙিয়া, লছিমা, নলবাৰী, বৰমা, বজালী, বৰভাগ, সৰ্থেবাৰী, সৰুক্ষেত্ৰী, চিপাজাৰ, বিয়াপাৰা, বৰদৌলগুৰি, ঠাহি, পাতিদৰং, আমচকলি আদি স্থানত ৰাইজ মেল অনুষ্ঠিত হৈছিল। 1894 চনৰ 28 জানুৱাৰী দৰং জিলাৰ পথৰু ঘাটত দ্বিতীয়বাৰৰ বাবে কৃষক বিদ্ৰোহ সংগঠিত হৈছিল। বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নিৰস্ত্ৰ জনতাৰ ওপৰত ব্ৰিটিছ আৰক্ষীয়ে কৰা ধাৰাসাৰ গুলীবৰ্ষণত নিমিষতে শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক ঘুণীয়া আৰু আহত হৈছিল। 1883 চনৰ 12 ফেব্ৰুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল বা ডিমা হাছাওত বীৰ সম্বোধন ফাংলুৱে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল। তেওঁৰ আত্ম বলিদানে ডিমাছা সমাজৰ দেশপ্ৰেম, সাহস, আত্মমৰ্যাদা আৰু ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল।
1: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বোকাখাত জিলাৰ প্ৰতিগৰাকী বান আক্ৰান্ত লোকৰ পুনৰ সংস্থাপন আৰু এই 4খন জিলালৈ পুনৰ চন্দ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
0: মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজক আশ্বাস দিছো যে আমি আমাৰ প্ৰচেষ্টাৰ কুটি নকৰো আৰু আমি বানত আক্ৰান্ত প্ৰতিগৰাকী ৰাইজৰ পুনৰ সংস্থাপন আৰু জিলা 4খনলৈ হেৰুৱা চন্দ উভতাই ননালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ পুনৰ সংস্থাপন, বানপীড়িত ৰাইজক সহায় কৰাৰ কামত আমি নিজক আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিম আৰু প্ৰতিগৰাকী বান বিধ্বস্ত ৰাইজৰ ওচৰত আমি আমাৰ দায়িত্ব আমি অত্যন্ত সহনশীলতাৰে আমি পালন কৰিম। পুনৰ সংস্থাপনৰ কাম ইতিমধ্যে আমি ডিজিটেল জৰীপৰ জৰিয়তে আৰম্ভ কৰিছোঁ। আমি বিশ্বাস কৰোঁ 10 ছেপ্টেম্বৰৰ ভিতৰত আমি ক্ষয় ক্ষতিৰ এখন স্পষ্ট ছবি পাবলৈ সক্ষম হ'ম আৰু তৎকালীনভাৱে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজৰ স্থায়ী পুনৰ সংস্থাপনৰ বাবে আমি নিজকে নিয়োজিত কৰিম।
1: ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিকশিত অসম 2047 এই শিৰোনামেৰে 50,000 কোটি টকা ৰাজ্যখনৰ বিভিন্ন মূলধনী কামত বিনিয়োগ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰাৰ কথা সদৰি কৰে।
0: শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱস

ইমান পৰে শ্ৰোতাসকলে, ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানৰ ভেটিত যুগুত কৰা অনাতাঁৰ প্ৰতিবেদনটি শুনিলে। এই প্ৰতিবেদন থলিতে বাণীবদ্ধ কৰি আগবঢ়ালে বিজয় দাস, বিবেক শৰ্মা, ইন্দ্ৰজিৎ দাস আৰু সীমান্ত বাৰ্মাই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পুলক গগৈয়ে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উদযাপনৰ সৈতে সংগতি ৰাখি লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কমলপুৰ, বহমপুৰ, ৰঙানদী, চিচিবৰ গাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। পৰহিলৈৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দৃষ্টিপাত। আজিৰ অনুষ্ঠানটিত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপক বিষয়ক আলোচনাত ভাগ লৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিছে পৰিস্মিতা দিহিঙীয়াই।

0: দৃষ্টিপাত।
1: নমস্কাৰ শ্ৰোতাসকল, দৃষ্টিপাতলৈ আপোনালোকক স্বাগতম। প্ৰিয় শ্ৰোতা, দেশে আজি স্বাধীনতাৰ 80 বছৰ সম্পূৰ্ণ কৰিলে। প্ৰতি বছৰে এই দিৱসে আমাক স্বাধীনতা সংগ্ৰামীসকলৰ অমূল্য অৱদান, বীৰত্ব আৰু আত্মবলিদানৰ কথা সোঁৱৰাই দিয়ে। স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস, সেয়া দেশপ্ৰেম আৰু ত্যাগৰ অজস্ৰ গৌৰৱময় কাহিনীৰে ভৰপূৰ। দেশপ্ৰেমৰ এই ভাৱনাক স্বাধীনতা সংগ্ৰামৰ সময়তো আৰু বৰ্তমানো উদ্বুদ্ধ কৰি ৰখা কাৰকসমূহৰ ভিতৰত দেশপ্ৰেমমূলক গীত, উদাত্ত কণ্ঠৰ ভাষণ, আমাৰ জাতীয় পতাকাখন আৰু এনে বহু কাৰক আছে। প্ৰতি বছৰে স্বাধীনতা দিৱসত আমি বীৰ শ্বহীদসকলক সোঁৱৰাৰ লগতে দেশৰ এই বৰ্ণাঢ্য ঐতিহ্যকো উদযাপন কৰোঁ। আজিৰ দৃষ্টিপাতত আমি বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন, এই বিষয়ত কিছু কথা আলোচনা কৰিম। আমাৰ মাজত আছে গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: নমস্কাৰ।
1: হয়, মই প্ৰথমে পাটগিৰি ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰ, ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰতি সন্মান

0: জনাই ইয়াৰ মৰ্যাদা অটুট ৰখাৰ বাবে আজি কিছুদিনৰ আগতে সংসদত দ্য প্ৰিভেনশ্যন অৱ ইনচাল্টছ টু নেশ্যনেল অনাৰ এমেণ্ডমেণ্ট বিধেয়ক 2026 গৃহীত হৈছে। ৰাষ্ট্ৰপতিয়েও ইতিমধ্যে এই বিধেয়কখনত সন্মতি জনাইছে। ইয়াৰ ফলত কোনো অনুষ্ঠানত বা কোনো প্ৰকাৰে ৰাষ্ট্ৰীয় গীতৰ প্ৰতি কোনেও অসন্মান প্ৰদৰ্শন কৰিব নোৱাৰিব। মোৰ প্ৰশ্নটো হৈছে যে আজি 150 বছৰৰ পাছতো কেনেদৰে এই গীতে মানুহৰ মাজত একেই দেখাত্মবোধৰ ভাৱনা জগাই তোলে, ইয়াৰ অন্তৰ্নিহিত এনে কি অৰ্থ আছে যিয়ে আমাৰ স্বাধীনতা সংগ্ৰামত জাতীয় চেতনা জগাই তুলিছিল?
1: মই আকাশবাণী গুৱাহাটীৰ দৰ্শকক নমস্কাৰ জনাইছোঁ। আৰু বন্দে মাতৰম এটা দেশভক্তিমূলক গীত, আৰু দেশমাতৃৰ প্ৰতি বন্দনাটো আধুনিক ৰাষ্ট্ৰৰ অভিব্যক্তি হয়। চব ৰাষ্ট্ৰৰে অভিব্যক্তি এটা থাকে, গতিকে আমিনো আমাৰ সাংস্কৃতিক যি পৰম্পৰা জাতীয় জীৱনৰ ভাৰতবৰ্ষৰ, তাৰ লগত বন্দে মাতৰমটো ইমান সম্পৃক্ত হৈ আছে, ইমান সাঙুৰ খাই মেৰ খাই আছে যে আমি সৰুৰ পৰাই বন্দে মাতৰম 15 আগষ্টৰ দিনা গাঁৱত পতাকাৰ তলত থিয় হৈ পেলাই, যেতিয়া আমি নাজানো বন্দে মাতৰম কি, তেতিয়াও আমি বন্দে মাতৰম বুলিয়ে চিঞৰিছোঁ। গতিকে তাৰ আগলৈ যদি আমি চাওঁ যে 1875 চনত বংকিমচন্দ্ৰই, বংগৰ এগৰাকী প্ৰসিদ্ধ লেখক, তেওঁ যেতিয়া এই গীতটি লিখিছিল, 2টা স্তৱক লিখিছিল, আৰু এই স্তৱক দুটা ইমান মোহনীয় আৰু অনুপম আছিল দেশখনক বুজোৱাৰ কাৰণে, দেশৰ মানুহক সামৰি লৈ ইয়াৰ জলবায়ু, ইয়াৰ পৰিৱেশ, এই গোটেই মাত্ৰ 2টা স্তৱকত দেশখন সোমাই আছিল। গতিকে ৰবীন্দ্ৰনাথে যেতিয়া শুনিলে যে এই স্তৱক দুটাৰ কথা, শুনাৰ পিছত তেওঁ বোধহয় 1876 চনত তেওঁ প্ৰথম বন্দে মাতৰম গাইছে। আৰু গাঁৱতে পিছত আমি দেখিছোঁ ৰবীন্দ্ৰনাথৰ গীতৰ নিজৰ গীততো বন্দে মাতৰম শব্দটো সোমাই গৈছে। তাৰপিছত 1882 চনত যেতিয়া বংকিমচন্দ্ৰই আনন্দমঠ বুলি সন্ন্যাসী বিদ্ৰোহৰ ওপৰত উপন্যাসখন লিখে, লিখোঁতে এই স্তৱক দুটা, স্তৱক দুটাৰ লগত আৰু বোধহয় 3টা স্তৱক সংযোগ কৰি, সন্নিৱিষ্ট কৰি উপন্যাসখনত প্ৰকাশ কৰিলে। প্ৰকাশ কৰাৰ পিছত এই গানটোৱে বিশেষকৈ 1905 চনৰ বংগ বিভাজন আৰু বংগ বিভাজনক লৈ আৰম্ভ হোৱা স্বদেশী আন্দোলন, এই আন্দোলনটোক আলোড়িত কৰিব পৰা গীতটো আছিল বন্দে মাতৰম। আৰু ব্ৰিটিছে এই গীতটোক ইমান ভয় খাইছিল সেই সময়ত যে ছেডিশ্যন এক্টৰ অধীনত এই গীতটো নিষিদ্ধ কৰা হৈছিল। ক্ষুদিৰাম, আফতাবুল্লাহ খান যিবিলাক শ্বহীদ আছিল স্বাধীনতা সংগ্ৰামৰ, এই শ্বহীদবিলাকে বন্দে মাতৰম চিঞৰি পেলাই ফাঁচীকাঠত ওলমিছিল। গতিকে ই ইমান অনুপ্ৰেৰণাদায়ক, ইমান অনুভূতিশীল গীত যে যিকোনো দেশপ্ৰেমিক মানুহক বা দেশক ভাল পোৱা মানুহক এই গীতটোৱে এক ধৰণৰ মানসিক বল দিব পাৰে। তাৰপিছত 1909 চনত ঋষি অৰবিন্দই এই গানটো ট্ৰান্সলেট কৰিলে ইংৰাজীলৈ। ইংৰাজীলৈ ট্ৰান্সলেট কৰোঁতে তাত এটা ইণ্টাৰেষ্টিং কথা আছে। ইণ্টাৰেষ্টিং কথাটো হ'ল তাত ধৰ্ম বুলি শব্দ এটা আছে গীতটোত। সেই ধৰ্ম শব্দটোক ঋষি অৰবিন্দই, ধৰ্মটোক আমি যিটো ৰিলিজনৰ অৰ্থত ধৰ্ম ব্যৱহাৰ কৰোঁ, তেওঁ সেই অৰ্থত ব্যৱহাৰ কৰা নাই, তেওঁ কণ্ডাক্ট বুলি কৈছে ইংৰাজী ট্ৰান্সলেশ্যনত, মানে আচাৰ আচৰণ ব্যৱহাৰ এই কথাটোক কৈছে ধৰ্ম, আৰু ধৰ্মৰ সেইটো এটা অৰ্থও হয়। গতিকে তাৰপিছত 1908 চনত তামিল কবি সুব্ৰমণিয়ম ভাৰতীয়ে এই গীতটি তামিল ভাষালৈ অনুবাদ কৰে, আৰু তামিলনাডুৰ পৰা জালিয়ানাবাগলৈকে এই সমস্ত অঞ্চলত বন্দে মাতৰম গীতটোৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জাগৃতি গীত হিচাপে সমগ্ৰ দেশতে ই বিয়পি পৰে। পৰৱৰ্তী কালত আমি দেখিছোঁ 1936 চনত যেতিয়া কলিকতাত সুভাষ চন্দ্ৰ বসু আহিছে, সুভাষ চন্দ্ৰ বসু আহি পেলাই তেওঁ এখন চিঠি লিখিছে নেহেৰুলৈ, তাত এক্সিকিউটিভ কমিটি বহিব কংগ্ৰেছৰ, চিঠি এখন লিখিছে। চিঠি এখন লিখি কৈছে যে আপুনি বন্দে মাতৰম গীতটো সন্দৰ্ভত ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত কথা পাতক। তেতিয়া জৱাহৰলাল নেহেৰুৱে উত্তৰ দিলে সুভাষ বসুক, চিঠি লিখি উত্তৰ দিলে যে মই গৈ আছোঁ 3দিন পিছত কলিকতালৈ, আৰু এই গীতটোত প্ৰথম যি দুফাকী গীতক ৰবীন্দ্ৰনাথ ঠাকুৰে নেহেৰুক ইতিমধ্যে কৈছিল যে বন্দে মাতৰমৰ এই 2টা স্তৱক সদায় সকলোতে গাব লাগে, আৰু জৱাহৰলাল নেহেৰুৱে কৈছিল ইয়াৰ পাছৰ যি 3টা স্তৱক তাত অকণমান সাম্প্ৰদায়িক গোন্ধ এটা আছে বুলি জৱাহৰলাল নেহেৰুৱে কৈছিল, আৰু সেইটো লৈ বিতৰ্ক আছে। সুভাষ বসুক দিয়া চিঠিখন আৰ্কাইভত আছে, গতিকে অথেণ্টিক চিঠি এখন। তাৰ পৰৱৰ্তী কালত আমি দেখিছোঁ যে 1997 চনত যেতিয়া এ আৰ ৰহমানে নতুন ধৰণে উপস্থাপন কৰিলে, কৰাৰ পিছত এই

0: এইটোৱে বিশেষকৈ তৰুণ প্ৰজন্মৰ মাজত, আমাৰ ডেকা ল'ৰা ছোৱালীৰ মাজত এই গীতটোৰ এটা বেলেগ ধৰণৰ জনপ্ৰিয়তা পালেহি, আৰু গীতটোৱে পূৰ্বতকৈ আৰু বেছি চৰ্চিত হ'ল। আৰু শেহতীয়াকৈ ভাৰত চৰকাৰে যিখন আইন আনিছে, আইনৰ জৰিয়তে এটা ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা দিছে, 1906 চনত কলিকতাত বহা হেৰিত মানে এইটোক ৰাষ্ট্ৰগীত বুলি কংগ্ৰেছে স্বীকৃতি দিছিল। আৰু সেই মিটিংখনত আছিল মহাত্মা গান্ধী, চৰ্দাৰ বল্লভ ভাই পেটেল, তাৰপিছত এই সুভাষ চন্দ্ৰ বসু, ৰবীন্দ্ৰনাথ ঠাকুৰ, এওঁলোকো আছিল। আৰু 1950 চনৰ সংবিধান কমিটি যেতিয়া বহিছিল, বহোঁতে ৰাজেন্দ্ৰ প্ৰসাদে এইটোক ৰাষ্ট্ৰীয় গীত বুলি স্বীকৃতি দিওঁতে সেই মিটিংখনত এওঁলোকৰ উপৰিও আম্বেদকাৰ আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীও উপস্থিত আছিল। গতিকে এটা কথা ক'ব পাৰি যে এইটো এই গীতটো সম্পৰ্কত কিবা বিতৰ্ক থাকিলেও এই গীতটোৰ প্ৰতি কিন্তু এটা সৰ্বসন্মতি আছে। দল মত নিৰ্বিশেষে এই গীতটোক সকলোৱে সৰ্বসন্মতভাৱে গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় গীত হিচাপে বা ৰাষ্ট্ৰগীত হিচাপে। গতিকে সেইফালৰ পৰা আমি জানো, ভাবোঁ যে আমাৰ প্ৰজন্মই এই গীতটো যেতিয়া আমি গাওঁ, গালে আমাৰ প্ৰজন্মই এটা কথা জানিব লাগে বা এটা কথা অনুভৱ কৰিব লাগে, সেইটো হ'ল যে স্বাধীনতা সংগ্ৰামৰ মাজেদি জন্ম পোৱা এটা গীতে 80 বছৰ পিছলৈ আমাৰ বিভিন্ন প্ৰজন্মক কেনেকৈ আলোড়িত আৰু অনুপ্ৰাণিত কৰিছে দেশপ্ৰেমৰ প্ৰতি, সেইটো এটা গুৰুত্বপূৰ্ণ কথা।
1: আচলতে আমি মানে এই গীতটোক গীত বুলি কোৱাতকৈ মন্ত্ৰ বুলি ক'ব পাৰোঁ, যি মন্ত্ৰই আমাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে, নহয় জানো? এতিয়া স্বাধীনতা লাভৰ বাবে আমাৰ পূৰ্বপুৰুষসকলে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। আজি আমি যি স্বাধীনতাৰ সুবিধা ভোগ কৰিছোঁ, সেয়া প্ৰকৃততে তেওঁলোকৰ ত্যাগৰ বিনিময়ত লাভ কৰা অধিকাৰহে। কিন্তু আমি আজিৰ সময়ত স্বাধীনতাৰ মূল্য দিব পাৰিছোনে? এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ত্ৰিদীপ ভাগৱতী, আপুনি কি ভাবে?
2: প্ৰথমতে অসমৰ লগতে শুনি থকা প্ৰত্যেকগৰাকী শ্ৰোতালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে, আমাৰ যিটো যাত্ৰা, ভাৰতক আপুনি এখন দেশ বুলি ভাবি ল'লে আমাৰ যিটো সামূহিক যাত্ৰা, এই যাত্ৰাটোত ঘাত প্ৰতিঘাত আছে। স্বাধীনতা সংগ্ৰামত যিদৰে ঘাত প্ৰতিঘাত আছে, তাৰ পাছতো ভাৰতৰ এই দীঘলীয়া যাত্ৰাটোত ঘাত প্ৰতিঘাত আছে। কিন্তু আমি এটা কথা আটাইয়ে বৰ ভালকৈ জানো আৰু বৰ ভালকৈ বিশ্বাস কৰোঁ যে আমাৰ সৈতে যিবোৰ দেশ একেলগে স্বাধীন হৈছিল, একেলগে যিবোৰ দেশে নিজৰ নতুন যাত্ৰা আৰম্ভ কৰিছিল, তেনে বেছিভাগ দেশত কিন্তু গণতান্ত্ৰিক ব্যৱস্থাটো আজিৰ তাৰিখত বৰ্তি নাই। তেওঁলোকে সময়ে সময়ে তেওঁলোকৰ দেশলৈ অহা ভিন্ন কাৰণৰ বাবে তেওঁলোক কোনোবা স্বৈৰতন্ত্ৰৰ দিশে গুচি গৈছে, কোনোবা মিলিটাৰী শাসনৰ দিশে গুচি গৈছে। আমি কিন্তু এতিয়াও গণতান্ত্ৰিক ব্যৱস্থা এটাৰ মাজত আছোঁ। তাৰ অৰ্থটো, তাৰ 10-15টা কাৰণ থাকিব পাৰে, কিন্তু তাৰ আটাইতকৈ যিটো ডাঙৰ কাৰণ, সেই কাৰণটো হৈছে ভাৰতে প্ৰথম যেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিছিল 1950 চনত, সেই সময়ত বিশ্বৰ আগশাৰীৰ বাতৰি কাকতসমূহে বাতৰি কৰিছিল যে ইমান বেছি নিৰক্ষৰ মানুহ থকা দেশখনত কিদৰে গণতন্ত্ৰ থাকিব। কিন্তু ভাৰতে নিৰ্বাচন অনুষ্ঠিত কৰি গণতান্ত্ৰিক চৰকাৰ নিৰ্বাচন কৰি দিলে। তাৰ পাছত সময়ে সময়ে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোলৈকে সংশয় আহিছে, সংঘাত আহিছে, জৰুৰীকালীন অৱস্থা দেখা পাইছে। তাৰ পাছত বিভিন্ন ৰাজ্যত জৰুৰীকালীন সময় জাপি দিয়া হৈছে। তাৰ পাছতো ভাৰতৰ যিটো একেবাৰে স্বাভাৱিক অৱস্থা, ভাৰতৰ জনসাধাৰণৰ যিটো সামূহিক চিন্তা, তাত এইদৰে গণতান্ত্ৰিক চিন্তা চেতনা নিহিত হৈ আছে, এইদৰে খীৰাই খীৰাই গণতন্ত্ৰ বৈ আছে, যাৰ বাবে যেতিয়াই দেশৰ বিপদ হৈছে গণতান্ত্ৰিক নাগৰিক হিচাপে নাগৰিকে নিজৰ কাম কাজবোৰ কৰিছে। গতিকে মই একেবাৰে অন্তৰৰ পৰা বিশ্বাস কৰোঁ এই যিটো স্বাধীনতা, গণতন্ত্ৰ, এই আটাইবোৰ সংজ্ঞা, এইবোৰ বৰ ডাঙৰ ডাঙৰ শব্দ গাঁৱৰ মানুহবোৰৰ বাবে, মানে একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে এই সংজ্ঞাবোৰ বৰ ডাঙৰ ডাঙৰ। কিন্তু তেওঁলোকে এটা কথা জানে, যিটো ব্যৱস্থাৰ মাজত আমি আছো, সেই ব্যৱস্থাটো এটা দীৰ্ঘদিনীয়া সংগ্ৰামৰ পৰা পোৱা এটা ব্যৱস্থা। এই ব্যৱস্থাটোলৈকে আহিবৰ কাৰণে বহুজনে শ্বহীদ বৰণ কৰিছে, বহুজনে আত্মত্যাগ কৰিছে। গতিকে দেশপ্ৰেম, স্বাধীনতা, এই শব্দবোৰৰ অৰ্থত সকলোৱে বুজেন নাই, সেই কথাটোতো মোৰো দ্বিধাবোধ আছে। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ, এই গণতান্ত্ৰিক ব্যৱস্থাটোক কিন্তু ভাৰতৰ সৰু সৰু মানুহবোৰে, যিবোৰ মানুহে এই গণতান্ত্ৰিক ব্যৱস্থাটোক শ্ৰদ্ধা কৰে, তেওঁলোকে এই দেশখনক ভাল পায়, এই মাটিক ভাল পায়, তেওঁলোক কিন্তু বহু বেছি পৰিমাণে শ্ৰদ্ধাশীল। আৰু সেইবাবেই ৰাজনৈতিক শ্ৰেণীটোৱে সময়ে সময়ে ভাৰতৰ গণতান্ত্ৰিক চিন্তা চেতনাৰ প্ৰতি তেওঁলোকৰ অশ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ পাছতো, যিটো সময়ে সময়ে হৈছে, তাৰ পাছতো এই সাধাৰণ শ্ৰেণীৰ মানুহবোৰে কিন্তু ভাৰতৰ গণতান্ত্ৰিক চিন্তা চেতনাটোক জীয়াই ৰাখিছে। আৰু সেইবাবে মই বৰ বেছি আশাবাদী যে এই গণতান্ত্ৰিক চিন্তা চেতনাটো জীয়াই থকালৈকে আন দেশবোৰ যিদৰে তেওঁলোকে গণতন্ত্ৰক জীয়াই ৰাখিব নোৱাৰিলে, আমাৰ ক্ষেত্ৰত সেই ব্যৰ্থতা আজিও অহা নাই আৰু ভৱিষ্যতেও নাহে।
0: ত্ৰিদীপৰ কথা আগ ধৰি মই এটা

0: থাকোঁ, এই যে সাধাৰণ মানুহৰ কথা কৈছে ত্ৰিদিবে, আমি সাধাৰণতে স্বাধীনতা সংগ্ৰাম বুলি যেতিয়া কওঁ আমি প্ৰথমে মহাত্মা গান্ধীৰ নামটো জানো, নেহৰুৰ নাম, চৰ্দাৰ বল্লভভাই, মৌলানা আব্দুল কালাম আজাদ, অসমত আমি তৰুণ ৰাম ফুকন, নবীন বৰদলৈ, আমি এনেকৈ জানো। কিন্তু আমাৰ বহুত মানুহে এটা কথা নাজানে যে স্বাধীনতা আন্দোলনটোত একদম তৃণমূল পৰ্যায়ৰ সাধাৰণ অনাখৰী মানুহবিলাকৰ যিটো অংশগ্ৰহণ, তেওঁলোকৰ যিটো আত্মত্যাগ, মই সৰু উদাহৰণ দিছোঁ, পুৰুষৰ কথা মই নকওঁ, মাংৰি মেম বুলি দৰং লালমাটি চাহ বাগিচাৰ এগৰাকী অশিক্ষিত এগৰাকী মহিলা চাহপাত তোলা, তেওঁ চাহাবৰ ৰক্ষিতা আছিলে, দুটা সন্তানো জন্ম দিছিলে আৰু সন্তান দুটা চাহাবে লৈ গৈছিলে, সেই দুখতে তেওঁ মানে ম্ৰিয়মান হৈ থাকে। আৰু যেতিয়া তেওঁ দৰঙত তেওঁক লক্ষীৰাম শৰ্মা আৰু অমিয় কুমাৰ দাসে পাৰি পাই আই বুলি মাতিলে, ক'লে তহঁতক কি কৰিছে, বোলে আমি হেৰি কৰিছোঁ, এই মদ নিবাৰণৰ এগেইনষ্টে হৰতাল কৰিছোঁ, মই কি কৰিব লাগিব, এই বাগানখনত আমি মদ নিবাৰণৰ হেৰিত অকলে পতাকাখন লৈ ঘূৰি ফুৰিলে আৰু চাহাবে কোবাই কোবাই মাৰিলে 1921 চনত। এতিয়ালৈকে কিন্তু আমাৰ ভাৰতবৰ্ষই তেওঁক শ্বহীদ বুলি ঘোষণা কৰা নাই। 1930 চনত দাৰকী দাসি বৰুৱা, গোলাঘাটৰ আনন্দৰাম বৰুৱাৰ ঘৈণীয়েক, 12 বছৰীয়া পুতেক, গোটেইকেইটা জেলত, দাৰকী দাসী গৰ্ভৱতী, তেজ হাগনি হৈ, বমি হৈ, ডায়েৰিয়া হৈ তেওঁ জেলত মৰিল। সাধাৰণ মানুহ। সৰু এটা উদাহৰণ দিওঁ, এই ঢেকিয়াজুলিৰ তিলেশ্বৰী বৰুৱা, মাত্ৰ 12 বছৰ, খহুলি নাথ, একদম অশিক্ষিতা, এই মানুহবিলাকে স্বাধীনতা আন্দোলনটোক, স্বাধীনতা সংগ্ৰামটোত তেজ দিছেতো, নিজৰ জীৱন উচৰ্গা কৰিছে আৰু তাৰ বিনিময়ত আমি স্বাধীনতা পাইছোঁ। গতিকে স্বাধীনতাৰ অৰ্থটো ৰেচপেক্ট টু দ্য ডাউন টু দেন। স্বাধীনতা মানে হ'ল তৃণমূল পৰ্যায়ৰ দৰিদ্ৰ নিপীড়িত মানুহখিনিক কেনেকৈ তেওঁলোকক বিকাশ সাধন কৰি এটা পৰ্যায়লৈ লৈ আহিব পাৰি, চাউল দালিৰ অভাৱৰ পৰা তেওঁলোকক মুক্ত কৰিব পাৰি, তেওঁলোকক শিক্ষা দিব পাৰি, তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল ভাল শিক্ষা দিব পাৰি, এই কথাবিলাকেই কিন্তু স্বাধীনতাৰ মহত্বক আৰু মহীয়ান কৰিব।
1: হয় হয় হয় ছাৰ, আপুনি যিটো কথা ক'লে যে দেশ এখন যেতিয়া স্বাধীন হয় তেতিয়া তাৰ দেশৰ নাগৰিকসকলে শিক্ষাৰ অধিকাৰ লাভ কৰে, ধৰ্মৰ অধিকাৰ তেওঁলোকে লাভ কৰে, তেওঁলোকে নিজৰ জীৱনটো নিজৰ ইচ্ছামতে জীয়াই থকাৰ অধিকাৰ লাভ কৰে। কিন্তু স্বাধীনতাৰ যিটো অৰ্থ, সেয়া কেৱল এটা বিদেশী শক্তিৰ পৰা মুক্ত হোৱাই নহয়, তাৰ লগত তাৰ পাছৰ সময়খিনিত নাগৰিকৰ দায়িত্ববোধৰ কথাখিনি জড়িত হৈ থাকে। এই বিষয়ত আপুনি কি
0: কয়? কবি এজনে কৈছিল, ফ্ৰীডম গোজ উইথ কাৰেজ, দে আৰ গ্ৰেনাইট, ইফ ইউ হেভ ন' কাৰেজ ইউ আৰ এ শ্লেভ। ফ্ৰীডম এটা কঠিন শিলৰ নিচিনা শক্তিশালী এটা সত্তা বা শক্তিশালী এটা বিশ্বাস, আৰু সেই বিশ্বাসটো যদি কৰিবলৈ তোমাৰ সাহস নাথাকে তুমি গোলাম। গতিকে এই যিটো ধাৰণা দেশে দেশে মানুহৰ মাজত, স্বাধীনতাৰ ধাৰণা, মুক্তিৰ ধাৰণা, সাধাৰণ মানুহৰ মুক্তি, স্বাধীনতা মানে কি, আমাক ইংৰাজে 7 আগষ্ট 13 নদীৰ সিপাৰৰ পৰা আহি আমাক শাসন কৰিলে, ব্ৰিটিছ সাম্ৰাজ্যবাদে শাসন কৰি আমাৰ পৰা ধন সোণ যিমান সা সম্পদ আছে চব লুটি নিলে, নিজক ধনী কৰিলে। তাৰপাছত আমাৰ দেশ এখন, দৰিদ্ৰ দেশ এখন 47 চনৰ 15 আগষ্টৰ দিনা স্বাধীন হ'ল। পৃথিৱীৰ কোনো দেশে ভবা নাছিল যে ভাৰতবৰ্ষৰ নিচিনা এনেকুৱা এখন দৰিদ্ৰ নিপীড়িত দেশে স্বাধীনতাটো ৰক্ষা কৰিব পাৰিব, স্বাধীন ভাৰতবৰ্ষ হৈ থাকিব পাৰিব, এই কথাটো বিশ্বাসেই কৰা নাছিলে বহুতে। কিন্তু সেই সময়ৰ যি নেতৃত্ব, সেই নেতৃত্বৰ যি দূৰদৰ্শিতা, সেই নেতৃত্বৰ দূৰদৰ্শিতাই দেশখনক 1952 চনৰ সাধাৰণ নিৰ্বাচন হ'ল, সুকুমাৰ সেন তেওঁক মাতি আনিলে, মাতি আনি আচৰিত কথা, আৰু আৰু তাতকৈও ডাঙৰ আচৰিত কথা যে ভাৰতবৰ্ষৰ স্বাধীনতা পোৱাৰ পিছত য'ত ইংলেণ্ডত হোৱা নাই, ফ্ৰান্সত হোৱা নাই, আমেৰিকাত হোৱা নাই, ভাৰতবৰ্ষত পুৰুষ মহিলা নিৰ্বিশেষে চবে ভোটাধিকাৰ পাইছে, যিটো পৃথিৱীৰ উন্নত দেশতো হোৱা নাই। এইটো এটা ডাঙৰ এচিভমেণ্ট তাৰমানে, আৰু ভাৰতবৰ্ষৰ মানুহৰ কাৰণে তাত ধনী দুখীয়াৰ কথা নাই, বেলেগ দেশততো টকা পইচাৰ কথা আছিল, ইমান টকা ইনকাম কৰিব পাৰিলে ভোটাৰ হ'ব পাৰিবি, ইমান মাটি থাকিলে ভোটাৰ হ'ব পাৰিবি, ভাৰতবৰ্ষততো সেইটো নাই। গতিকে আমাৰ সংবিধানে যি অধিকাৰ দিলে, 1950 চনত আম্বেদকাৰৰ নেতৃত্বত যিখন সংবিধান আমি পালোঁ, তাত যি প্ৰস্তাৱনা পালোঁ সমগ্ৰ দেশৰ মানুহক গণতন্ত্ৰ, সমাজতন্ত্ৰ, এই গোটেই কথাবিলাকৰ মাজত আনি সামৰি প্ৰস্তাৱনা এটা কৰিলে, এই সংবিধানখনে আচলতে দেশক গণতান্ত্ৰিক হৈ থকাৰ যিটো কাঠামো, সেই কাঠামোটো সংবিধানখনে দিছে। গতিকে দেশ মানে সংবিধান। আমি দেশত চৰকাৰ সলনি হয়, দেশত নেতা সলনি হয়, কিন্তু সংবিধানখনে আমাক যি নিৰ্দেশনা দি থৈ দিছে, আমাক যি অধিকাৰ আৰু কৰ্তব্যৰ কথা কৈছে, সেইটো হ'ল সকলোতকৈ জৰুৰী আৰু দৰকাৰী।

কথা। গতিকে আমি সংবিধানক শ্ৰদ্ধা কৰিব লাগে আৰু ৰাষ্ট্ৰৰ যি পৰম্পৰা, ৰাষ্ট্ৰগীতৰ পৰম্পৰা বা জনগণ মনৰ কথা কওঁ, যে জনগণ মনোয়েদি নায়ক জয়হে ভাৰত ভাগ্য বিধাতা, এই গানটো ৰবীন্দ্ৰনাথৰ পাঁচটা স্তৱক, তাৰে প্ৰথম স্তৱকটোহে আমি ৰাষ্ট্ৰীয় সংগীত কৰি গাওঁ, বাকী চাৰিটা স্তৱক কিন্তু আমি নাগাওঁ। কিন্তু এই গীতটিৰ দুটা স্তৱকে ভাৰতবৰ্ষৰ সমস্ত পৰিৱেশ, সমস্ত মানুহক যিধৰণে, আৰু গানটো শুনিলে বন্দে মাতৰম সুজলাং সুফলাং মলয়জ শীতলম, এই যে গানটো

0: ভাল লাগিছে, এটা বেলেগ ধৰণৰ শ্ৰদ্ধা দেশৰ প্ৰতি,
1: সেই আপুনি জাগি আহে,
0: সেই বস্তুটো কিন্তু আছে।
1: এতিয়া আমি যদি চাওঁ যে স্বাধীনতাৰ এই 80 বছৰত দেশে বিকাশৰ বহু নতুন স্তৰ অতিক্ৰম কৰিলে। আজি আমি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হ'বলৈও গৈ আছোঁ লাহে লাহে। উদ্যোগ, বাণিজ্য, কৃষি, মহাকাশ বিজ্ঞান বা কৃত্ৰিম বুদ্ধিমত্তা আদি বিভিন্ন ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়ি গৈছোঁ। 80 বছৰ আচলতে এটা দীঘলীয়া সময়,
0: বহুত দীঘলীয়া সময়।
1: আৰু এই দীঘলীয়া পৰিক্ৰমাত আমাৰ দৰে এখন ইমান বৃহৎ জনসংখ্যাৰ দেশে যিখিনি আমি উন্নয়ন এতিয়ালৈকে পালোঁ সেইখিনি পৰ্যাপ্ত বুলি ভাবেনে?
2: পৰ্যাপ্ত হয়নে নহয় সেইটোতো সময়ে বিচাৰ কৰিব, কিন্তু যিহেতু আমি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা ছাৰেও কৈছে, বন্দে মাতৰম গীতটোৰ কথা আমি পাতিছোঁ, এই গীতটিক তেখেতে নিজে প্ৰশংসা কৰি থৈ গৈছিল, কিন্তু যিটো স্বদেশী আন্দোলনত এই গীতটি আটাইতকৈ বেছি ব্যৱহাৰ কৰা হৈছিল, আটাইতকৈ বেছি জনপ্ৰিয় হৈছিল, সেই আন্দোলনটোক কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে বিৰোধিতা কৰিছিল। মানে মই ক'ব খোজা কথাটো হ'ল, ভাৰতীয় গণতন্ত্ৰৰ যিটো যাত্ৰা, এই যাত্ৰাটোত বিৰোধ আছেই, দুজন মানুহৰ মত একে হ'ব লাগিব বুলি এই চিন্তাটো এই গণতান্ত্ৰিক ব্যৱস্থাটোৱে কেতিয়াও জাপি দিয়া নাই। যিটো গীতক ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰশংসা কৰিছিল সেই গীতটো জনপ্ৰিয় হোৱা আন্দোলনটোক তেখেতে কিন্তু বিৰোধিতা কৰিছিল, কিন্তু তাৰ পাছততো আমি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক কোনোদিন অসন্মান কৰা নাই বা অসন্মান কৰাৰ কথা ভবাও নাই। গতিকে এই যিটো 80 বছৰীয়া আমাৰ যাত্ৰা, এই যাত্ৰাটো বিৰোধ আৰু সমৰ্থনৰ মাজেৰে গঢ় দিছে। এই যাত্ৰাটোত প্ৰত্যেকখন চৰকাৰৰ এটা এটা ভূমিকা আছে, দেশ শাসন কৰা প্ৰত্যেকটো ৰাজনৈতিক দলৰ এটা এটা ভূমিকা আছে, কিন্তু যেতিয়াই দেশৰ সংকট হৈছে সেই সময়ছোৱাত বিৰোধ আৰু সমৰ্থনৰ মাজৰ এই ব্যৱধানটো আমি নাইকিয়া কৰিব পাৰিছোঁ, যাৰ বাবে আমাৰ যাত্ৰাটো দীঘলীয়া হৈছে। কিন্তু এতিয়া আমি এটা কথা বিশ্বাস কৰোঁ, সংবিধানখন যিদৰে সংশোধিত হ'ব পাৰে একেদৰে আমাৰ মন মগজু মানসিকতা এই আটাইবোৰো সংশোধিত হ'ব পাৰে। ভাৰতীয় যিখন সংবিধান সেই সংবিধানখন আজিও প্ৰাসংগিক, সেই যিকেইটা মৌলিক চিন্তা, মৌলিক যিটো পৰিকাঠামো, সেই পৰিকাঠামোটো আজিও প্ৰাসংগিক হৈ আছে, কিন্তু সময় সাপেক্ষভাৱে এই গণতান্ত্ৰিক যাত্ৰাটোক আগুৱাই নিয়াৰ বাবে সময় সাপেক্ষভাৱে আনে কৰা ভুলবোৰ নকৰাটো এতিয়া আটাইতকৈ বেছি জৰুৰী কথা হৈ পৰিছে। মই এটা কথা বিশ্বাস কৰোঁ, যদি আপুনি ৰাজনীতি বিজ্ঞানৰ ধাৰণাৰ পৰা চাই গণতান্ত্ৰিক দেশ এখনৰ 80 বছৰীয়া যাত্ৰাটোত আন যিবোৰ সফল গণতান্ত্ৰিক দেশ তেওঁলোকৰ লগত তুলনা কৰি চালে, আমি চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ লগত তুলনা কৰি চালেই আমি বহু বেছি আগবাঢ়ি আছোঁ। আন ৰাষ্ট্ৰবোৰে ইমান দিন গণতন্ত্ৰ বজাই ৰাখিব পৰা নাই, কিন্তু সামগ্ৰিকভাৱে সেই সফলতাটো থকাৰ পাছতো আমাৰ সন্মুখত এতিয়াও প্ৰত্যাহ্বান আছে। এতিয়াও এইবাবেই প্ৰত্যাহ্বান আছে কাৰণ এতিয়াৰ যিটো প্ৰজন্ম, এই প্ৰজন্মটোক স্বাধীনতা সংগ্ৰামৰ সেই ইতিহাসৰ সৈতে, সেই সময়বোৰৰ সৈতে কিদৰে সম্পৃক্ত কৰি দিয়া হ'ব, স্বাধীনতা সংগ্ৰামত যিদৰে মতবিৰোধ আছিল সেয়া কেতিয়াও মনান্তৰ নাছিল, সেই প্ৰেক্ষাপটটো এওঁলোকক আমি কিদৰে বুজাম? যিটো প্ৰজন্ম হঠাৎ ডাঙৰ হৈছে, হাতত মোবাইলটো লৈ ডাঙৰ হৈছে, তেওঁলোকৰ মনত সেই দেশপ্ৰেম কিদৰে আমি জন্মাম, নে তেওঁলোকৰ আঁৰত আমি ইতিহাসক এটা নিৰ্দিষ্ট দৃষ্টিকোণেৰে উপস্থাপন কৰি দিম, তেওঁলোকক আমি ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ যাত্ৰাটোৰ কথা কিদৰে ক'ম, এই আটাইবোৰ কথাৰ ওপৰত কিন্তু পিছৰ ভৱিষ্যতটো আমাৰ নিৰ্ভৰ কৰিব। গতিকে মই একেবাৰে দৃঢ়তাৰে বিশ্বাস কৰোঁ, এতিয়া যিখিনি উঠি অহা ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীখিনিৰ মনতো দেশপ্ৰেম আছে, তেওঁলোকেও দেশখনক সমানে ভাল পায়, কিন্তু তেওঁলোকৰ সৈতে স্বাধীনতা সংগ্ৰামৰ যিটো ইতিহাস, সেই ইতিহাসটোক আমি এতিয়া সম্পৃক্ত কৰিব লাগিব, আৰু তাৰ বাবে কোনো ধৰণৰ নিজৰ মনত বিদ্বেষ নৰখাকৈ, সংকীৰ্ণতা নথকাকৈ আমাৰ যিটো গণতান্ত্ৰিক যাত্ৰা, এই যাত্ৰাটোৰ সৈতে তেওঁলোকক সম্পৃক্ত কৰাব লাগিব আৰু গণতান্ত্ৰিক ইতিহাসটোৰ সৈতে তেওঁলোকক পৰিচিত কৰাই দিব লাগিব। তেওঁলোকে যেতিয়া এই কথাটো উপলব্ধি কৰিব যে আমাৰ গণতান্ত্ৰিক ইতিহাসটো ইমান বেছি এটা বৰ্ণিল ইতিহাস, স্বৰ্ণিল ইতিহাস, যিটো ইতিহাসে সকলোকে সামৰি লৈছে, আনে হাঁহোতে ভাৰতে গণতান্ত্ৰিক নিৰ্বাচন পাতিছে, আনে ঠাট্টা কৰোঁতে ভাৰতে গণতন্ত্ৰ জীয়াই ৰাখিছে, আনে সমালোচনা কৰোঁতে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো আগবাঢ়ি গৈছে, তেতিয়া তেওঁলোকে এই কথা নিশ্চিতভাৱে উপলব্ধি কৰিব যে এই গণতান্ত্ৰিক চিন্তা চেতনাৰ অংশীদাৰ হ'ব পৰাটো আমাৰ প্ৰত্যেকৰে বাবে নিজা নিজা সৌভাগ্য, আৰু এই গণতান্ত্ৰিক সংবিধানখনৰ প্ৰতি সমৰ্পিত হৈ থকাটো আমাৰ নিজা নিজা দায়িত্ব।
1: এতিয়া আমি হৰ ঘৰ তিৰংগাৰ কথালৈ, বন্দে মাতৰমে যিদৰে স্বাধীনতা সংগ্ৰামীসকলক প্ৰেৰণা যোগাইছিল, ঠিক সেইদৰে ভাৰতীয় জনসাধাৰণক এতিয়া দেশপ্ৰেমৰ আবেগেৰে একত্ৰিত কৰাৰ বাবে হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ কৰা হৈছে। জাতীয় পতাকাখনৰ প্ৰতি আমাৰ সকলোৰে আনুগত্য আছে আৰু আমি সময়ে সময়ে সেয়া প্ৰদৰ্শন কৰি আহিছোঁ। গতিকে এনে প্ৰেক্ষাপটত হৰ ঘৰ তিৰংগাৰ প্ৰাসংগিকতা কিমান বুলি ভাবে আপোনালোকে?
0: আচলতে গোটেই কথাটো হ'ল, দেশপ্ৰেম বস্তুটো দেখুৱাব পৰা বস্তু নহয়। দেশ যেতিয়া বিপদত পৰে, দেশ যেতিয়া সংকটকালত সোমায়, তেতিয়া দেশৰ মানুহে

0: দেশক ভাল পোৱাৰ স্বাৰ্থত যিদৰে থিয় হয়, যিদৰে সংঘৰ্ষৰ বাবে সাজু হয়, প্ৰতিবাদৰ বাবে সাজু হয়, সেয়াই দেশপ্ৰেম এক ধৰণৰ। আৰু এক ধৰণৰ দেশপ্ৰেম আছে যে মই ক'তো অংশগ্ৰহণ নকৰোঁ, কিন্তু মোৰ ভিতৰত দেশক ভাল পোৱাৰ প্ৰতি, দেশৰ প্ৰতি এটা এক ধৰণৰ শ্ৰদ্ধা, ভক্তি আৰু ভাল পোৱা আছে। গতিকে সেয়াও এক ধৰণৰ, তেওঁকো আমি আঁতৰাই থ'ব নোৱাৰোঁ দেশপ্ৰেমিক নহয় বুলি। আৰু হৰঘৰ তিৰংগা যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৱে হয়তো দেশৰ মানুহক বা দেশৰ নতুন প্ৰজন্মক অকণমান হ'লেও দেশৰ জাতীয় পতাকাখনক শ্ৰদ্ধা কৰিব লাগে, দেশৰ ৰাষ্ট্ৰীয় সংগীতক শ্ৰদ্ধা কৰিব লাগে। যেনেকৈ আমি সৰুতে পদ্য পঢ়িছিলোঁ, ওপৰে গেৰুৱা মাজত শুকুলা তলত চামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰত জিলকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। এই আমি এইটোতো সেই তাহান্তে সৰুতে দ্বিতীয় তৃতীয় মানত পঢ়িছোঁ, মোৰ এতিয়া 63 বছৰ হৈছে, কিন্তু সেইটো মনত ৰৈ গৈছেতো। আৰু সেই যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধাটো আজি সময় সলনি হৈছে। আজি জেন জি, জেন আলফা এনেকুৱা বিভিন্ন ধৰণৰ কথা ওলাইছে, আৰু এতিয়া হৈছে ইনফৰ্মেশ্যনৰ বানপানী, গোটেই বছৰটোৱে বানপানী হৈ থাকে ইনফৰ্মেশ্যনৰ। গতিকে এনেকুৱা এটা সময়ত আমি আমাৰ তৰুণ প্ৰজন্মক, আমাৰ ডেকা ডেকেৰীসকলক প্ৰথমে ভাবি ল'ব লাগিব যে তেওঁলোক সঁচাই দেশপ্ৰেমিক নহয় দেশপ্ৰেমিক, গতিকে আমি দেশপ্ৰেমিকাব লাগিব। আচলতে মই ভাবোঁ দেশৰ যিখিনি এই তৰুণ তৰুণী যিয়ে পঢ়া শুনা কৰি আছে, আমাৰ প্ৰজন্মতকৈ তেওঁলোকৰ দেশৰ প্ৰতি ভক্তিভাৱ, শ্ৰদ্ধাভাৱ আৰু দেশক ভাল পোৱাৰ যিটো আগ্ৰহ আমাতকৈ বহুত বেছি। গতিকে এই হৰ ঘৰ তিৰংগাই নিশ্চয় মই ভাবোঁ আৰু এখোজ আগুৱাই নিব তৰুণ প্ৰজন্মক আগবঢ়াই নিয়াত, কাৰণ এইটো গাঁৱে ভূঞে যিহেতু বিয়পি যাব, অকণমান হ'লেও বা সাধাৰণ মানুহৰ মাজত এক ধৰণৰ দেশাত্মবোধৰ এটা বাতাৱৰণ সৃষ্টি কৰাত অলপ হ'লেও সহায় কৰিব।
1: হয়, যদীপ ছাৰে যিটো কথা ক'লে যে আমি সৰুতে সেই জাতীয় পতাকাৰ এটা কবিতা পঢ়িছিলোঁ, সেই কবিতাটো আজিও আমাৰ মনত আছে, বা তেতিয়াই আমি আমাৰ মনত সেই আমাৰ পতাকাখনৰ প্ৰতি যি শ্ৰদ্ধাৰ ভাৱ, আনুগত্যৰ ভাৱ, সেয়া জন্ম হৈছিল। কিন্তু আজিকালি আমাৰ বিদ্যালয়সমূহতো দেখা যায়, বিশেষকৈ আমাৰ অসমীয়া পাঠ্যপুথিখন আগৰ তুলনাত যথেষ্ট সলনি হ'ল দেই। এতিয়া মই ব্যক্তি মানে নিজেও যেতিয়া চাওঁ তেতিয়া দেখোঁ এনে ভাল লগা সৰু সৰু ধুনীয়া কবিতাবিলাক নাই নাই মানে। আৰু গতিকে আমি যদি আমাৰ ঘৰত আমাৰ কণমানিটোক বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সেই দেশপ্ৰেমৰ সেই ভাৱনাটো যদি জগাই তুলিব বিচাৰোঁ, কেৱল পতাকা এখন ঘৰত আমি এটা সময়ত উত্তোলন কৰিলোঁ, তাতে যেন আমাৰ দায়িত্বটো শেষ হৈ যায়, আমি কেনেকৈ?
0: এইটো এটা অনুষ্ঠান
1: হয়,
0: পতাকা উত্তোলন কৰাটো এটা আনুষ্ঠানিকতা,
1: আনুষ্ঠানিকতা হয়।
0: সেই দেশপ্ৰেমৰ এটা জলক হ'ব পাৰে, কিন্তু সেই দেশপ্ৰেমৰ সম্পূৰ্ণ আত্মাটো
1: হ'ব নোৱাৰে।
2: ছাৰে যেনেকৈ কৈছে যে আত্মাটো বুজাবলৈ তেওঁক সেই গোটেই কথাটোৰ লগত সম্পৃক্ত আমি কৰিব পাৰিব লাগিব, যিটো কথা মই ইয়াৰ আগতেও কৈছিলোঁ, যিটো উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মটোক যদি আমি ভাৰতৰ যাত্ৰাটোৰ বিষয়ে তেওঁলোকক জনাব লাগে, তেতিয়াহ'লে তেওঁলোকক আমি শিক্ষাৰ জৰিয়তেহে জনাব পাৰিম। 1950 চন বা 1947 চনত দেশৰ সন্মুখত থকা যিকেইটা প্ৰত্যাহ্বান আছিল, সেই প্ৰত্যাহ্বানকেইটা চাই সেই সময়ত ৰাজনৈতিক নেতাসকলে সিদ্ধান্তবোৰ লৈছিল, তেওঁলোক দূৰদৰ্শী আছিল। আজি 2026 চনত আমাৰ স্বাধীনতাৰ ইমানবোৰ বছৰৰ পাছত যিকেইটা প্ৰত্যাহ্বান আছে, এই প্ৰত্যাহ্বান দেখি শুনি বুজি দূৰদৰ্শী সিদ্ধান্ত আমি সেইবাবেই ল'ব লাগিব। হৰ ঘৰ তিৰংগাৰ দৰে যিবোৰ কাৰ্যসূচী, এই কাৰ্যসূচীবোৰ যথেষ্ট প্ৰয়োজনীয়। এই কাৰ্যসূচীবোৰে সামূহিকভাৱে এটা জেগাত আমাক আটাইকে লগ হৈ দেশপ্ৰেম বা দেশৰ প্ৰতি থকা ভালপোৱাক উদযাপন কৰিবলৈ শিকাইছে, যিটো বৰ জৰুৰী কথা। কিন্তু সমান্তৰালভাৱে আমি আমাৰ নতুন প্ৰজন্মক কিদৰে যুগ সাপেক্ষভাৱে আগবঢ়াই লৈ যাম, কাৰণ এই যিখন প্ৰতিযোগিতামূলক পৃথিৱী, যিখন পৃথিৱীত সময়ে সময়ে নতুন নতুন তথ্য প্ৰযুক্তি আহিছে, এনেকুৱা পৰ্যায় হৈছে যে বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো যুগলৈ আমি আটাইবোৰে গতি কৰিছোঁ, এই সময়ছোৱাত আমি কিদৰে আমাৰ প্ৰজন্মবোৰক যুগ সাপেক্ষভাৱে আগুৱাই নিম, এই কথাটোত আমি গুৰুত্ব দিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, ভাৰত নামৰ এই চিন্তাটোক, আত্মাটোক বুজি পাবৰ বাবে আমাৰ স্বাধীনতা আন্দোলনটোক আমি বুজি পাবই লাগিব। মহাত্মা গান্ধীৰ দৰে ব্যক্তিসকলৰ কথা আমি পঢ়িবই লাগিব, তেওঁলোকৰ চিন্তাক নতুন প্ৰজন্মলৈ বোৱাই আনিবই লাগিব। একেবাৰে শেহতীয়া উদাহৰণ এটাই যদি আমি লওঁ, মহাত্মা গান্ধীদেৱে যেতিয়া অনশন কৰিছিল, তেওঁ অনশনৰ যিবোৰ সংজ্ঞা দি থৈ গৈছে, সেই সংজ্ঞাবোৰ আমি যেতিয়া বুজি পাম, মহাত্মা গান্ধীদেৱে কৈছিল যে আমি যেতিয়া অনশন কাৰ্যসূচী এটা কৰোঁ, সেই অনশনে যিদৰে আমাৰ সন্মুখত থকা, আমি যাৰ বিৰুদ্ধে কৰিছোঁ, তেওঁৰ মন শুদ্ধ কৰাৰ বাবে কৰা হয়, নিজৰ আত্মাৰ শুদ্ধ

0: বুদ্ধিৰ অনশন কৰা হয়। মানে আপুনি যেতিয়া স্বাধীনতা গোটেই সংগ্ৰামটো অধ্যয়ন কৰিবলৈ মন মেলিব, দেখিব যে আমি হাতত লোৱা প্ৰত্যেকটো কাৰ্যসূচীৰ এটা এটা নিৰ্দিষ্ট অৰ্থটো আছিলেই, কিন্তু তাৰ আঁৰত এটা এনেকুৱা ধৰণৰ অৰ্থ আছিল যিটো অৰ্থই পুনৰ আমাক যিটো জাতি গঠন প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰোঁ, ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াটোত বৰঙণি যোগাইছিল। গতিকে আমি এতিয়া যি কামেই নকৰোঁ কিয়, এই কামবোৰৰ এটা এটা নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থাকিবই, কিন্তু সমান্তৰালভাৱে বৃহত্তৰ যিটো আমাৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়া বা জাতি গঠন প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক আমি কিদৰে সমৃদ্ধ কৰিছোঁ, এই দিশটোতো আমি মন দিব লাগিব। গতিকে মই এই কথাই আশা কৰিম যে আমি যেনেকে ঘৰ ঘৰ তিৰংগাৰ দৰে পদক্ষেপবোৰৰ কথা পাতিছোঁ, ভাল লগা পদক্ষেপ, সমান্তৰালভাৱে শিক্ষা, স্বাস্থ্য আৰু সাধাৰণ মানুহৰ নিয়োজনৰ ক্ষেত্ৰত এই স্বাধীনতা সংগ্ৰামৰ শুভক্ষণটোত আমি যাতে আৰু বেছি অভিলাষী প্ৰকল্প, দূৰদৰ্শী প্ৰকল্প হাতত ল'ব পাৰোঁ, সেই চিন্তা চৰকাৰ ৰাইজ আটাইয়ে মিলি কৰাটো বৰ্তমান সময়ত প্ৰয়োজন।
1: পাটগিৰি ছাৰ, ত্ৰিদীপ, আপোনালোক দুয়োগৰাকীয়ে আজি যিখিনি কথা ক'লে স্বাধীনতা দিৱসৰ দিনা, এই কথাখিনি অতি গুৰুত্বপূৰ্ণ, আৰু আমাৰ শ্ৰোতাসকলে যিসকলে শুনি আছে আজিৰ অনুষ্ঠানটি, তেওঁলোকে নিশ্চয় এই কথাখিনি শুনি যথেষ্ট ভাল পাইছে। তেওঁলোকৰ মনতো এই কথাখিনিৰ পৰা তেওঁলোকে মনত সেই দেশপ্ৰেমৰ যিটো ভাৱনা, সেইখিনি জাগি উঠাৰ লগতে আৰু বহু কথা চিন্তা কৰাৰ তেওঁলোকে বাটো বিচাৰি নিশ্চয় পাইছে। আপোনালোক দুয়োগৰাকীলৈকে অশেষ ধন্যবাদ থাকিল।
2: নমস্কাৰ।
1: হয়, আজিৰ অনুষ্ঠানটিত আমাক সহায় কৰি দিয়াৰ বাবে আমাৰ সহযোগী অপূৰ্ব মালিকো আমি ধন্যবাদ জনাইছোঁ। দৃষ্টিপাল অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
3: দৃষ্টিপাত অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটিত বন্দে মাতৰমৰ পৰা হৰ ঘৰ তিৰংগালৈ স্বাধীনতাৰ উদযাপন বিষয়ক আলোচনাত ভাগ ল'লে গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিত আঁত ধৰিলে পৰিস্মিতা দিহিঙীয়াই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠানটি। পুনতে শুনাব লৈছো নীলা চৰাই শ্ৰব্যসংকলনটিৰ এটি গীত দেৱজিৎ সাহাৰ কণ্ঠত।

মই অসমৰ, মই ভাৰতৰ, মই ডেকালৰা অগ্নিময়, মই কাৰুকৰ, মই খনিকৰ, মই চিত্ৰকৰ, গঢ়ি যাওঁ মনোহৰ।

শ্ৰোতাসকলে শুনি আছে অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ লাচিত বৰফুকন চিনেমাখনৰ পৰা সমবেত কণ্ঠৰ এই গীতটি।

0: অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ মণিৰাম দেৱান চিনেমাখনৰ পৰা সমবেত কণ্ঠৰ এই গীতটি।
1: তপ্ত শিখরে অগ্নি শক্তি রক্ত বর্ণে জলে
2: জ্বলিলে,
1: তপ্ত শিখরে অগ্নি শক্তি রক্ত বর্ণে জলে
2: জ্বলিলে,
1: মুক্তি পিয়াহি।

শ্ৰোতাসকলে শুনি আছে অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এইবাৰ শুনাব লৈছোঁ সুদক্ষিণা শৰ্মাৰ কণ্ঠত মণিৰাম দেৱান চিনেমাখনৰ এই গীতটি।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত

বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱ শক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণ 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে অহা 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অলপো ত্ৰুটি নকৰে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত 6 মাহলৈ সকাহ দিয়াৰ কথা উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলি তেওঁ কয়। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,196টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। পৰহিলৈৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে কাইলৈ পৰ্যন্ত scensus.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰে। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ পৰহিলৈ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে এইবাৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। নগাঁও জিলাৰ চামগুৰিৰ আমলখিত আজি বিদ্যুৎপৃষ্ট হৈ দম্পতীৰ মৃত্যু হয়। মৃত ব্যক্তি দুগৰাকী গণেশ ৰাভা আৰু মঞ্জু ৰাভা বুলি আমাৰ সংবাদদাতাই জনাইছে। নিজৰ বাসগৃহত পানীত উতলা মটৰ মেৰামতি কৰি থকাৰ সময়ত তেওঁলোক বিদ্যুৎপৃষ্ট হয়। বিশ্বনাথ জিলাৰ গহপুৰৰ মাজিকুচিৰ নিবাসী 1942 চনৰ ভাৰতীয়াগ আন্দোলনৰ এগৰাকী সক্ৰিয় সংগ্ৰামী অনুৰাম বৰুৱাৰ আজি নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 104 বছৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁ শেষকৃত্য সম্পন্ন কৰা হয়। তেখেতৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰানকাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত SC দিল্লীয়ে মণিপুৰৰ FC ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ISLৰ চেম্পিয়ন ইষ্ট বেংগল FCয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়া আগবঢ়াইছো আমাৰ দেশৰ অশীতিতম স্বাধীনতা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ লালকিল্লাৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰৰ AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা সংস্কৰণ।
1: মোৰ মৰমৰ দেশবাসীসকল, আজি আমি সকলোৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। আজি প্ৰতি

জন দেখ বাখির হৃদয়র স্পন্দন বন্দে মাতরমর ধ্বনিরে গুঞ্জরিত হইছে। আজি প্রতিখন ঘরতে তিরঙ্গা আৰু প্রতিগৰাকী ব্যক্তির মনতে তিরঙ্গা উড়িছে আৰু দেশ আজি উৎসাহ আৰু উদ্দীপনারে নতুন সংকল্প লৈ আগবাঢ়ি গৈছে। আপোনালোক সকলোকে স্বাধীনতা দিবসৰ আন্তরিক শুভেচ্ছা জনাইছো। দেশে আজি সেই মহান সন্তানসকলক পুণ্য স্মরণ করেছে, যিসকলে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ আৰু বলিদানৰ নিদৰ্শন দেখুৱাইছিল। নিজৰ তপস্যা, ত্যাগ আৰু বলিদানৰ জৰিয়তে স্বাধীনতাৰ একমাত্ৰ লক্ষ্য আগত ৰাখি তেওঁলোকে নিজৰ সমগ্র জীৱন উৎসৰ্গা কৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীকে ধৰি ত্যাগৰ পৰম্পৰা সৃষ্টি কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বীর শহীদ সকলক আজি মই শ্রদ্ধাৰে স্মরণ করছো। আজি এই সমারোহত যিসকল উপস্থিত আছে সেই সকলোরে বাবে আজি এক ঐতিহাসিক ক্ষণ। স্বাধীনতার পাছত 15 আগস্টর দিনা লাল কিল্লাত আজি প্রথমবারর বাবে বন্দে মাতরমৰ ধ্বনি গুঞ্জরিত হৈছে। আজি সমগ্র দেশতে বন্দে মাতরমৰ 150 বছরিয়া জয়ন্তীও উদযাপন করা হৈছে। ইয়াতকৈ অধিক সৌভাগ্য আন কি হব পাৰে? মোৰ মৰমৰ দেশবাসী সকল, যোৱা দিনবোৰত দেশৰ কিছুমান অংশত বান ভূমিস্খলনৰ প্রকোপ দেখা গৈছে আৰু ইয়াৰ ফলত বহুতো পৰিয়াল প্ৰভাৱিত হৈছে। তেওঁলোকৰ দুঃখ আমি অন্তৰে অনুভৱ কৰিছো। মই ক্ষতিগ্রস্ত পৰিয়ালসমূহক এই বিশ্বাস দিয়াব বিচাৰো যে সমগ্র দেশবাসী এতিয়া তেওঁলোকৰ কাষত আছে। মোৰ মৰমৰ দেশবাসী সকল, যিকোনো এখন ৰাষ্ট্ৰ তেতিয়া মহান হৈ উঠে যেতিয়া ই নিজৰ লক্ষ্যসমূহ প্রাপ্ত করে, যেতিয়া নিজৰ সপোনসমূহ, নিজৰ সংকল্প আৰু নিজৰ সামৰ্থ্যৰ বলত আগুৱাই যায়। মোৰ দেশবাসী সকল, এতিয়া আৰু সৰু সৰু সপোন দেখিলে নহব, আমি ডাঙৰ সপোন দেখিব লাগিব, কিয়নো ডাঙৰ সপোনে আমাৰ চিন্তাধাৰাক এক প্ৰসাৰতা প্ৰদান কৰে, আমাৰ চিন্তাৰ দিগন্তক অধিক বিস্তৃত কৰি তোলে। এনেকুৱাই আমাৰ সংকল্প হোৱা উচিত। যেতিয়া সংকল্প দৃঢ় হয় তেতিয়া অলেখ বাধা বিঘিনি আৰু দুর্যোগৰ মাজৰ পৰাও পথ উলিয়াই অনাৰ সামৰ্থ্য স্বয়ংক্ৰিয়ভাৱে জাগ্ৰত হৈ উঠে। আৰু মোৰ মৰমৰ দেশবাসী সকল, আমাৰ সংকল্প উচ্চ পৰ্যায়ৰ হোৱা উচিত, কিয়নো যেতিয়া সপোনবোৰ ডাঙৰ হয়, সংকল্পবোৰ মহান হয়, তেতিয়া আমাৰ সামৰ্থ্য আৰু আমাৰ প্ৰচেষ্টাৰ মাপকাঠিও স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাবলৈ ধৰে, আমাৰ সামৰ্থ্যৰ উচ্চতাও বৃদ্ধি পায় আৰু তেতিয়াহে গৈ আমি আমাৰ সপোনবোৰ বাস্তৱায়িত কৰিব পাৰোঁ। মৰমৰ দেশবাসী সকল, আজি ভাৰতেও এক অতি বিশাল সপোন দেখিছে। এই সপোন এক দৃঢ় সংকল্প পূৰণৰ বাবে দেখা হৈছে, এক নতুন উচ্চতা স্পৰ্শ কৰাৰ বাবে দেখা গৈছে। সেই সপোনটো হল যেতিয়া স্বাধীনতার 100 বছর সম্পূর্ণ হব, অর্থাৎ 2047 চনত আমি এক বিকশিত ভারত গড়ি তুলিম, 140 কোটি দেশবাসীর পরিশ্রম আর অহোপুরুষার্থর জড়িয়ে আমি এই লক্ষ্যত উপনীত হবই লাগিব। আর যেতিয়া পৃথিবীর আটাইতকৈ বেশি জনসংখ্যা থকা এখন দেশে বিকশিত হওয়ার সংকল্প লয়, ই সমগ্র বিশ্বর চকুতে এক বিশেষ গুরুত্ব লাভ করে, ই আমার সাহসিকতার পরিচয় হয়ে পড়ে, সমগ্র বিশ্বই আমার প্রতি দৃষ্টিভঙ্গি সলনি করবলে বাধ্য হব।
মরমর দেশবাসী।

কেবল মই এইষাৰ কথা এনে কোৱা নাই, বিগত 12 বছৰত দেশৰ কোটি কোটি নাগৰিকে, তেওঁলোক দলিতেই হওক, পীড়িতই হওক, বঞ্চিতই হওক, জনজাতীয় হওক, গাঁৱৰ বাসিন্দা হওক অথবা চহৰৰ বাসিন্দা হওক, তেওঁলোক দৰিদ্ৰ হওক, মধ্যবিত্ত হওক, যুৱক, বৃদ্ধ, মহিলা, পুৰুষ হওক তথা উত্তৰৰ হওক, দক্ষিণৰ হওক, পূবৰ হওক বা পশ্চিমৰে হওক, যোৱা 12 বছৰত প্ৰতিগৰাকী ব্যক্তিয়ে এক সংকল্প আৰু সমৰ্পণৰ সৈতে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলো ধৰণে প্ৰচেষ্টা চলাইছে। মই তেওঁলোকৰ এই প্ৰচেষ্টাক শ্ৰদ্ধাৰে স্বীকাৰ কৰিছোঁ আৰু ইয়াৰে পৰিণাম হিচাপে অতি কম সময়ৰ ভিতৰতে 25 কোটি দেশবাসীয়ে দৰিদ্ৰতাক পৰাস্ত কৰি দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। এয়া দেশবাসীৰ প্ৰচেষ্টাৰে ফল যে আমি একময়ত ফ্ৰেজাইল 5ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল, কিন্তু মাত্ৰ 12 বছৰৰ ভিতৰতে আমি গুৰুত্বপূৰ্ণ অৰ্থনীতিসমূহৰ ভিতৰত আটাইতকৈ ক্ষিপ্ৰতাৰে বিকশিত অৰ্থনীতিত পৰিণত হৈছোঁ। বন্ধুসকল, দেশ স্বাধীন হ'ল, বহুত সপোন বুকুত বান্ধি দেশ স্বাধীন হৈছিল, কিন্তু যোৱা সময়ছোৱাত আমি প্ৰকৃত গতি লাভ কৰিব পৰা নাছিলোঁ, কেৱল এটা বাটহে বিচাৰি পাইছিলোঁ। যি হৈ আছে চলি থাকিব, কিবা এটা হৈ যাব, পাছত দেখা যাব, এনেকুৱা এক মানসিকতাৰ মাজত আমি আবদ্ধ হৈ আছিলোঁ। 2014 চনলৈ গোটেই বিশ্বই আমাক ফ্ৰেজাইল 5 তালিকাত অন্তৰ্ভুক্ত কৰি ৰাখিছিল, কিন্তু তেনে এক সময়ৰ পৰা যোৱা 12 বছৰত ভাৰতে এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া আমি অতি দ্ৰুত গতিৰে আগুৱাই গৈ আছোঁ। আৰু দেশবাসীৰ সংকল্প আছে যে এতিয়া 140 কোটি দেশবাসীৰ এই সংকল্প আৰু সামৰ্থক বাধা দিয়াটো অসম্ভৱ। মৰমৰ দেশবাসীসকল, যোৱা 12 বছৰত দেশত ডিফেন্স প্ৰডাকশ্যন প্ৰায় 4 গুণ বৃদ্ধি পাইছে, একেদৰে খাদী আৰু গ্ৰামোদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ বৃদ্ধি পাইছে আৰু ইলেক্ট্ৰনিক মেনুফেকচাৰিং প্ৰায় 7 গুণ বৃদ্ধি পাইছে, আধুনিক ৰেলৱে দবাৰ নিৰ্মাণ 21 গুণ বৃদ্ধি পাইছে, আনহাতে মোবাইল ফোনৰ উৎপাদন 33 গুণ বৃদ্ধি পাইছে। ইমানতে ক্ষান্ত নাথাকি আধুনিক যুগৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল আৰু ইনোভেশ্যনৰ জগতখনতো আমি আমাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছোঁ। ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু গ্ৰাহকৰ সংখ্যা প্ৰায় 4 গুণ বৃদ্ধি পাইছে আৰু দেশত পেটেণ্ট মঞ্জুৰ হোৱাৰ সংখ্যাও 4 গুণলৈ বৃদ্ধি পাইছে, ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। সাধাৰণ জনতাৰ সুবিধাৰ ক্ষেত্ৰতো আমি সমানেই গুৰুত্ব সহকাৰে কাম কৰিছোঁ। প্ৰতি বছৰে গড়ে 15 গুণতকৈ অধিক দ্ৰুত গতিৰে আমি নলৰ যোগেদি পানীৰ সংযোগ প্ৰদান কৰিছোঁ। প্ৰতি বছৰে গড়ে 6 গুণ অধিক গতিৰে মানুহক গেছৰ সংযোগ প্ৰদান কৰা হৈছে। প্ৰতি বছৰে 4 গুণ অধিক গতিৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে শৌচালয় নিৰ্মাণৰ কাম কৰা হৈছে আৰু প্ৰতি বছৰে 3 গুণ অধিক দ্ৰুত গতিৰে দৰিদ্ৰ লোকসকলক ঘৰ দিয়াৰো কাম কৰা হৈছে। দেশে প্ৰশাসনতো বহু পৰিৱৰ্তন আনিছে, যাৰ বাবে হাজাৰ হাজাৰ কমপ্লায়েন্স বিলুপ্ত কৰা হৈছে আৰু শ-শ-বছৰ পুৰণি আইনসমূহ বাতিল কৰা হৈছে। যোৱা শতিকাৰ আইনেৰে 21শ শতিকাৰ যাত্ৰা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আমি আধুনিক আন্তঃগাঁথনিৰ বাবে মেট্ৰ' ৰেলৰ সম্প্ৰসাৰণ কৰিছোঁ আৰু ৰাজহুৱা পৰিবহণক অধিক শক্তিশালী কৰি তুলিছোঁ। যি গতি আৰু যি মাত্ৰাত এই কামসমূহ কৰা হৈছে, সেই সকলোবোৰ, এই গতি, এই বিস্তাৰ আৰু এই সাফল্য স্বাধীনতাৰ পাছত যোৱা এটা দশকত দেশত প্ৰথমবাৰৰ বাবে এনে পৰিৱৰ্তন দেখা পোৱা গৈছে। আৰু যেতিয়া আমাৰ সন্মুখত ইমানবোৰ সাফল্য থাকে, কামৰ ইমান দ্ৰুতগতি পৰিলক্ষিত হয় আৰু দেশবাসীৰ সামৰ্থ্য প্ৰতিটো ক্ষণতে প্ৰতিফলিত হয়, তেতিয়া 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ সংকল্প কেতিয়াও আধৰুৱা হৈ থাকিব নোৱাৰে। এই সকলোবোৰ পৰিসংখ্যাই এই কথাৰে প্ৰমাণ দিয়ে যে আমি এতিয়া আগুৱাই যাবলৈ সাজু হৈছোঁ, মোৰ মৰমৰ দেশবাসীসকল। কিন্তু ইয়াৰ বাবে

প্রয়োজন হয় আত্মবিশ্বাসৰ, প্ৰয়োজন হয় আত্মগৌৰৱৰ, আৰু ইয়াৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত হোৱাটো অতিকৈ জৰুৰী। আৰু সেইবাবেই যোৱা বছৰবোৰত আমাৰ এই দৃঢ় বিশ্বাস আছে যে ভাৰতক আমি এতিয়া আন দেশৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলৈ দিয়া উচিত নহয়। আমি আত্মনিৰ্ভৰশীল হোৱা উচিত। পৃথিৱীত বহু বস্তু পোৱা যায়, সস্তাতে পোৱা যায় আৰু খুব সোনকালেও পোৱা যাব পাৰে, কিন্তু তাৰ দ্বাৰা আমাৰ সামৰ্থ্য গঢ়ি নুঠে, নাইবা ই আমাৰ সামৰ্থ্যৰ কোনো মাপকাঠি নহয়। আৰু সেইবাবেই আমি আমাৰ নিজৰ দক্ষতাসমূহ বৃদ্ধি কৰিব লাগিব আৰু আমাৰ নিজৰ স্বাৰ্থৰ সুৰক্ষা আমি নিজেই কৰিব লাগিব। আৰু সেইবাবেই আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প অতি দৃঢ়তাৰে হাতত লৈ আমি আগুৱাই গৈ আছো। মেক ইন ইণ্ডিয়া, স্বদেশী, ভোকেল ফৰ লোকেল, আজি এই সকলোবোৰ ক্ষেত্ৰৰ সৈতে প্ৰতিগৰাকী ভাৰতীয়ৰ মন জড়িত হৈ পৰিছে। মোৰ মৰমৰ দেশবাসীসকল, মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো ছেমিকণ্ডাক্টৰৰ। দেশ স্বাধীন হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ছেমিকণ্ডাক্টৰৰ চৰ্চা আৰম্ভ হৈছিল, আমাৰ ইয়াতো এই বিষয়ে আলোচনা হৈছিল, কিন্তু ছেমিকণ্ডাক্টৰৰ কোনো ডাঙৰ পৰিকল্পনা আমি আগুৱাই নিব পৰা নাছিলোঁ। আৰু আজিৰ পৰিস্থিতি কি? আজিৰ এই ডিজিটেল জগতত, আজিৰ প্ৰযুক্তিৰ যুগত চিপৰ গুৰুত্ব আমি সকলোৱে বুজি পাওঁ। যিকোনো ইলেক্ট্ৰনিক সামগ্ৰীয়েই নহওক কিয়, আমাৰ মেডিকেল ইকুইপমেণ্টবোৰেই হওক বা আমাৰ পৰিবহণ ব্যৱস্থাই হওক, প্ৰতিটো ক্ষেত্ৰতে চিপ অপৰিহাৰ্য হৈ পৰিছে। আজি এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে চিপৰ অবিহনে সমগ্ৰ বিশ্ব থমকি ৰ'ব পাৰে, আৰু সেইবাবেই ভাৰতে এতিয়া আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে নিজস্ব ছেমিকণ্ডাক্টৰ প্লাণ্ট স্থাপন কৰিছে। ইতিমধ্যে তিনিটাকৈ ছেমিকণ্ডাক্টৰ প্লাণ্টৰ কাম আৰম্ভ হৈছে, আৰু তাত যি চিপ উৎপাদন হৈছে সেয়া এতিয়া ৰপ্তানি হোৱাও আৰম্ভ হৈছে। আৰু মই দেশবাসীক ক'ব বিচাৰোঁ যে অনাগত 7-8 বছৰৰ ভিতৰত আৰু 5-7 বা 8টা ছেমিকণ্ডাক্টৰ প্লাণ্ট আৰম্ভ হ'বলৈ গৈ আছে। এই আত্মনিৰ্ভৰ ভাৰতে আমাক এখন বিকশিত ভাৰতৰ দিশত আগবাঢ়ি যাবলৈ পথ দেখুৱাইছে। মোৰ মৰমৰ দেশবাসীসকল, ঠিক এনেধৰণৰ এক চৰ্চা এতিয়া গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থকলৈও চলি আছে, কাৰণ সমগ্ৰ বিশ্ব প্ৰযুক্তি আজি এই খনিজ সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভাৰতেও এই বিশেষ ক্ষেত্ৰখনত নিজকে সুৰক্ষিত কৰি তুলিবলৈ দিনে ৰাতিয়ে চেষ্টা অব্যাহত ৰাখিছে। আৰু আমাৰ উদ্দেশ্য এই গুৰুত্বপূৰ্ণ খনিজৰ লক্ষ্য সকলোৰে সৈতে ভাগ বতৰা কৰা হওক। আমি নেশ্যনেল মিনাৰেল পলিচি মুকলি কৰিছোঁ আৰু শেহতীয়াকৈ ফিজিকেল মিনাৰেল কৰিডৰৰ কথাও ঘোষণা কৰিছোঁ। এই সন্দৰ্ভত ইতিমধ্যে বহুকেইখন দেশৰ সৈতে আমাৰ চুক্তি স্বাক্ষৰিত হৈছে। বিশ্বৰ বিভিন্ন দেশে এতিয়া এই ক্ৰিটিকেল মিনাৰেলৰ বিষয়ত ভাৰতৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিছে। মোৰ মৰমৰ দেশবাসীসকল, ছেমিকণ্ডাক্টৰ বা ক্ৰিটিকেল মিনাৰেলৰ দৰেই আজি আমি যি প্ৰযুক্তিৰ দিশত আগুৱাই গৈ আছোঁ, সেই একেই দিশত আজি সমগ্ৰ বিশ্বও আগুৱাই গৈছে। ইয়াত শক্তিৰ গুৰুত্বও ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে, আৰু এতিয়া শক্তিৰ অবিহনে এই নতুন পৃথিৱীখন চলোৱাটো প্ৰায় অসম্ভৱ। আৰু সেইবাবেই চিপ হওক, AI হওক বা ডাটা চেণ্টাৰেই হওক, আমাক বৃহৎ পৰিমাণৰ বিদ্যুৎ শক্তিৰ প্ৰয়োজন হ'ব। শক্তিৰ সুৰক্ষা হৈছে বৰ্তমান সময়ৰ এক বিশেষ দাবী, আৰু সেইবাবেই আমি ইতিমধ্যে সেই দিশত ইটোৰ পাছত সিটোকৈ বহু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছোঁ। শক্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত পাৰমাণৱিক শক্তি হৈছে এক অন্যতম বৃহৎ মাধ্যম। আমি সংসদত পাৰমাণৱিক শক্তি সম্পৰ্কীয় এক নতুন আইন গৃহীত কৰি এক নতুন দিশত আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিছোঁ। আমি 2047 চনৰ ভিতৰত 100 গিগাৱাট নিউক্লিয়াৰ পাৱাৰ উৎপাদনৰ এক লক্ষ্য নিৰ্ধাৰণ কৰি আগুৱাই গৈ আছোঁ। আনকি
এই এটা

বছৰৰ ভিতৰতে আমি পাঁচটা কৈ নতুন নিউক্লিয়াৰ ৰিয়েক্টৰ কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্য বুকুত বান্ধি আগুৱাই গৈ আছো। এই বছৰ ভাৰতে ফাস্ট ব্ৰিডাৰ নিউক্লিয়াৰ টেকনোলজিত পাৰদৰ্শিতা লাভ কৰি এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ইয়াৰ ফলত পাৰমাণৱিক ইন্ধনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আমি সফলতাৰ এটা অতি ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছো। মোৰ মৰমৰ দেশবাসীসকল, বহু সময়ত সম্পদৰ অভাৱৰ বাবে দেশ থমকি নৰয়, কিন্তু থমকি যোৱাৰ মূল কাৰণ হ'ল আমাৰ চিন্তাৰ সীমাবদ্ধতা। যেতিয়া আমাৰ চিন্তা বা চিন্তাধাৰা আবদ্ধ হৈ পৰে, সীমাবদ্ধতাৰ মাজত পচিবলৈ আৰম্ভ কৰে, তেতিয়া আমি আমাৰ নিজৰ সামৰ্থক চিনি পাবলৈ অক্ষম হৈ পৰোঁ। আজিও আমাৰ দেশ খাৰুৱা তেলৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে, আৰু ইয়াৰ মূল কাৰণ হৈছে আমাৰ ভুল চিন্তাধাৰা। আপুনি জানি আচৰিত হ'ব যে এনেকুৱা সংকীৰ্ণ চিন্তাধাৰাৰ বাবে আমি আমাৰ 99% উপকূলীয় অঞ্চলক নো গো এৰিয়া হিচাপে ঘোষণা কৰি ৰাখিছিলোঁ। আমি নিজেই সাগৰৰ গভীৰলৈ গৈ সম্পদৰ অনুসন্ধান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এয়া আছিল চিন্তাৰ সংকীৰ্ণতা, কিন্তু আমি সিদ্ধান্ত লৈছোঁ যে এনেকৈ আৰু নচলিব। আমি সেই 99% অঞ্চল যিবোৰ এসময়ত নিষিদ্ধ বা নো গো এৰিয়া হৈ আছিল, আমি এতিয়া সেইবোৰক গো এহেড এৰিয়া হিচাপে সম্পূৰ্ণৰূপে মুকলি কৰি দিছোঁ। আৰু এতিয়া আমি সাগৰৰ গভীৰতো গৈ নতুন নতুন সম্পদ ভাণ্ডাৰ বিচাৰি উলিওৱাৰ দিশত অগ্ৰসৰ হৈছোঁ। আমি সেইবাবেই নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ। আনকি আমি যোৱা বছৰ সেই একেটা দিশতে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি সাগৰ মন্থন আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলোঁ। আৰু যোৱা দিনবোৰত আমি এই কামটোৰ বাবে 25,000 কোটি টকা আবণ্টন দি ইয়াৰ গতি ত্বৰান্বিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰ মৰমৰ দেশবাসীসকল, শক্তি খণ্ডৰ সুৰক্ষাৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমি বিকল্প উৎসসমূহৰ দিশতো আমাৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়, আৰু সেইবাবেই শক্তিৰ সঠিক ব্যৱহাৰ বৃদ্ধি কৰি ভাৰতে আজি এই দিশত দ্ৰুতগতিৰে কাম কৰি আছে। 2014 চনৰ আগতে, অৰ্থাৎ আজিৰ পৰা 12 বছৰ আগতে, আমাৰ দেশৰ মাত্ৰ 70খন চহৰতহে পাইপৰ জৰিয়তে গেছৰ যোগান ধৰাৰ ব্যৱস্থা আছিল, পাইপেৰে গেছ বিতৰণ কৰা হৈছিল। কিন্তু আমি মাত্ৰ 12 বছৰৰ ভিতৰতে এই 70খন চহৰৰ পৰা 700খন চহৰলৈ পাইপেৰে গেছৰ যোগানৰ সুবিধা সম্প্ৰসাৰিত কৰিছোঁ। এয়াই হৈছে দ্ৰুত গতি আৰু প্ৰকৃত সম্প্ৰসাৰণ। 2014 চনৰ পূৰ্বে আমাৰ দেশত 20-22 লাখ পৰিয়ালৰ ঘৰতহে পাইপেৰে গেছ যোগানৰ সুবিধা আছিল, কিন্তু আজি প্ৰায় 1,75,00,000 পৰিয়ালৰ ঘৰত পাইপৰ জৰিয়তে গেছ যোগান ধৰাৰ কাম চলি আছে। আনকি আজিৰ পৰা 12 বছৰ পূৰ্বে সমগ্ৰ দেশতে সৌৰ শক্তিৰ ক্ষমতা আছিল মাত্ৰ 2 গিগাৱাট, হয় মাত্ৰ 2 গিগাৱাট। আজি আমি 160 গিগাৱাটৰ লক্ষ্যত উপনীত হ'ব পাৰিছোঁ। মৰমৰ দেশবাসীসকল, মই আপোনালোকক আৰু এটা তথ্য দিব বিচাৰোঁ। আমি ইয়াৰ সুবিধা দেশৰ মধ্যবিত্ত আৰু সাধাৰণ পৰিয়ালসমূহে যাতে লাভ কৰিব পাৰে সেই দিশতো সিমানেই গুৰুত্ব আৰোপ কৰিছোঁ। আমি PM সূৰ্যঘৰ বিনামূলীয়া বিজুলী আঁচনিখন আৰম্ভ কৰিছোঁ, আৰু আজি মই এটা কথাতে সন্তুষ্টি পাইছোঁ যে ইমান কম সময়তে 50 লাখ পৰিয়ালৰ ঘৰৰ সৌৰ শক্তি যোগানৰ লক্ষ্য অতিক্ৰম কৰিছোঁ, আৰু এই কাম অতি দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ ফলত হাজাৰ হাজাৰ ঘৰৰ বিদ্যুৎ বিল শূন্য হৈ পৰিছে, হাজাৰ হাজাৰ পৰিয়ালে নিজৰ প্ৰয়োজনীয় বিদ্যুৎ ব্যৱহাৰ কৰাৰ পিছত অতিৰিক্ত বিদ্যুৎ বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি প্ৰতিটো পৰিয়ালক এই কামৰ বাবে চৰকাৰৰ তৰফৰ পৰা 80,000 টকাকৈ সাহায্য আগবঢ়াইছোঁ, আৰু এইদৰে আমি এই বিশাল লক্ষ্য সম্পূৰ্ণ কৰি আছোঁ। মৰমৰ দেশবাসীসকল, আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ যি ৰেলৱে নেটৱৰ্ক আছে তাৰ বৈদ্যুতিকীকৰণৰ কাম আমাৰ দেশত 1925 চনতেই আৰম্ভ হৈছে।

1925 চনতে এই বৈদ্যুতিকীকরণৰ কাম আৰম্ভ হৈছিল। কিন্তু তাৰ পাছৰ 90 বছৰৰ পৰা পৰৱৰ্তী 90 বছৰৰ ভিতৰত মাত্ৰ 30% ৰেল পথৰহে বৈদ্যুতিকীকৰণ কৰা হৈছিল। অৰ্থাৎ 90 বছৰত মাত্ৰ 30% আমাৰ পূৰ্বৰ গতিটো এবাৰ লক্ষ্য কৰক। লক্ষ্যত উপনীত হোৱাৰ বাবে আমাৰ যি দৌৰ, সেয়া এবাৰ চাই লওক। আমি এই যোৱা এটা দশকৰ ভিতৰতে 100% কাম সম্পূৰ্ণ কৰি তুলিছো। 90 বছৰত মাত্ৰ 30% কাম হৈছিল, কিন্তু যোৱা 10 বছৰত আমি 70% কাম কৰি দেখুৱালো। ইয়াকেই প্ৰকৃত কাম বুলি কোৱা হয়। ইয়াৰ ফলত আমি যি ডিজেল বিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল সেই ক্ষেত্ৰত যথেষ্ট ৰাহি হ'বলৈ ধৰিলে। বিদ্যুতেৰে আমাৰ ৰেলসমূহ চলিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত পৰিৱেশৰো যথেষ্ট লাভ হ'ল। মৰমৰ দেশ বাকীসকল, আমি কেৱল ইমানতে থমকি ৰোৱা নাই, আমি বিশ্বৰ বুকুত পিছ পৰি থাকিব নিবিচাৰো। যোৱা কেইদিনমানৰ আগতে আপোনালোকে চাগে এটা খবৰ শুনিবলৈ পাইছে, ভাৰতে ইন্ধনৰ এক নতুন ক্ষেত্ৰটো ভৰি দিছে। দেশে প্ৰথমখন হাইড্ৰজেন চালিত ৰেলৰ শুভাৰম্ভ কৰিছে, আৰু মই নথৈ আনন্দিত যে এয়া হৈছে আটাইতকৈ দীঘল আৰু আটাইতকৈ শক্তিশালী ৰেল, যাৰ জৰিয়তে পৃথিৱীৰ হাইড্ৰজেন ৰেলৰ ক্ষেত্ৰখনতো ভাৰতে নিজৰ গৌৰৱৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। হে দেশবাসীসকল, যোৱা 10-12 বছৰ ধৰি আমি একেলেথাৰিয়ে 2047 চনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষীপ্ৰতাৰে আগবাঢ়িছো, আৰু এটাৰ পিছত এটাকৈ সফলতাৰ লক্ষ্য অতিক্ৰম কৰিছো। আমি কল্পনাও কৰা নাছিলো যে ইয়াতো কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যোৱা 10-12 বছৰত আমি বহুত ধৰণৰ সংকটৰ মোকাবিলা কৰিবলগীয়া হৈছে। কৰোণাৰ দৰে মহামাৰীয়ে সমগ্ৰ বিশ্বকে গভীৰ চিন্তাৰ মাজলৈ ঠেলি দিছিল, আৰু ইয়াৰ ফলত বিশ্বৰ সকলো ব্যৱস্থা দুৰ্বল হৈ পৰিছিল। কৰোণাৰ সংকটৰ পৰা ওলাই অহাৰ লগে লগে যুদ্ধৰ বিভীষিকাৰ খবৰ আহিবলৈ ধৰিলে। কেতিয়াবা ইউক্ৰেইন, কেতিয়াবা পশ্চিম এছিয়া, চাৰিওফালে কেৱল উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰিছিল, আৰু ভৱিষ্যতদানী কৰাসকলে দেশৰ ভৱিষ্যতক লৈ কি যে ঘোষণা কৰা নাছিল। দেশক আতংকত ৰখা, দেশবাসীৰ মনত ভয়ৰ সৃষ্টি কৰা আৰু দেশক চিন্তিত কৰি ৰাখিয়েই একাংশ লোকে আনন্দ পায়। তেওঁলোকে কৈছিল যে দেশত ভেকচিন পোৱা নাযাব, মানুহবোৰ বাচি নাথাকিব, একোৱেই নহ'ব বুলি কোৱা হৈছিল। তাৰ পাছতে পশ্চিম এছিয়াৰ সংকট আহি পৰিল আৰু প্ৰচাৰ কৰা হ'ল যে পেট্ৰল পাম্পত পেট্ৰল পোৱা নাযাব, গেছ পোৱা নাযাব, ডিজেল পোৱা নাযাব, আনকি সাৰো উপলব্ধ নহ'ব। এনেকৈ সমগ্ৰ বিশ্বজুৰি নানা ধৰণৰ অপপ্ৰচাৰ চলাই ভাৰতৰ মানুহক অংকিত কৰি তোলাৰ আৰু আতংকিত কৰাৰ চেষ্টা কৰা হৈছিল। মানুহক কেৱল চিন্তাৰ মাজত ৰাখি কিছুমান লোকে খুব আনন্দ পাইছিল, কিন্তু দেশবাসীয়ে এতিয়া দেখিছে যে যোৱা 10-12 বছৰৰ সুপৰিকল্পিত আঁচনিবোৰে এতিয়া সুফল দিবলৈ আৰম্ভ কৰিছে, আৰু আমি ইমান ডাঙৰ সংকটৰ মাজতো দৃঢ়তাৰে থিয় দি আছো। নাগৰিকদেৱ ভৱক মন্ত্ৰ খাৰুগত কৰি আগবঢ়া ভাৰতবৰ্ষই যি প্ৰস্তুতি চলাইছিল, এটাৰ পিছত এটাকৈ যি পদক্ষেপ গ্ৰহণ কৰিছিল, আমি কল্পনাও কৰা নাছিলো যে এনে সংকট আহি পৰিব পাৰে, কিন্তু সংকটৰ সময়ত এই সকলোবোৰ কামত আহিল। ফলস্বৰূপে আজি দেশত পৰ্যাপ্ত পৰিমাণৰ গেছ আছে, পেট্ৰল আছে আৰু ইউৰিয়াও আছে। আমি এতিয়া নিজৰ শক্তিৰ ওপৰত ভৰসা কৰি থিয় দিছো আৰু উন্নতিৰ পথত আগুৱাই গৈছো। মোৰ মৰমৰ দেশবাসীসকল, বিশ্বৰ এই সংকটসমূহৰ প্ৰভাৱ সকলোৰে ওপৰত পৰিছে আৰু ইয়াৰ পৰা আমি নিজেও আঁতৰি থাকিব পৰা নাই। বিশ্ব বজাৰত এতিয়া প্ৰতি বস্তা ইউৰিয়াৰ দাম গৈ 3000 টকাতকৈ অধিক হৈছেগৈ। আজিও আমি দেশৰ কৃষকসকলক সেই বোজা হ'বলৈ বাধ্য কৰা নাই, চৰকাৰে নিজে সেই বোজা কৰি আহিছে, আৰু বিশ্ব বজাৰত যিটো ইউৰিয়াৰ মোনা আমি 3000 টকাত পাওঁ, সেয়া আমি আমাৰ কৃষকসকলক মাত্ৰ 300 টকাতে যোগান ধৰিবলৈ সক্ষম হৈছোঁ। কেৱল ইমানেই নহয়, আজি সমগ্ৰ বিশ্বতে DAPৰ মূল্য 5000 টকাৰ ওচৰ পাইছেগৈ। কিন্তু কৃষকসকল যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে আমি আজি তেওঁলোকক মাত্ৰ 1350 টকাতে DAP যোগান ধৰাৰ কাম কৰি আছো। মৰমৰ দেশবাসীসকল, এটা সময় আছিল যেতিয়া মই আত্মনিৰ্ভৰশীলতাৰ কথা কৈ আছিলোঁ, তেতিয়া এয়াৰ কণ্ডিশ্যন কোঠাত বহি চিন্তা কৰা কিছুমান লোকে আমাক সুধিছিল যে তেনেহ'লে গ্ল'বেলাইজেশ্যন কি হ'ব। কিন্তু বিশ্বই এতিয়া দেখিছে যে যোৱা এটা দশকত যেন সকলো দেশে গ্ল'বেলাইজেশ্যন শব্দটো উচ্চাৰণ কৰিবলৈকে এৰি দিছে। যিখন ঠাইৰ পৰা এসময়ত গ্ল'বেলাইজেশ্যনৰ কণ্ঠস্বৰ শুনা গৈছিল,

সেই স্থানত তেনে কোনো শব্দ শুনিবলৈ পোৱা নাযায়। এতিয়া পৃথিৱীৰ প্ৰতিখন দেশেই নিজৰ নিজৰ সমস্যা আৰু পৰিস্থিতি অনুসৰি সমাধানৰ দিশত অগ্ৰসৰ হৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ এই সংকটৰ সময়ছোৱাত কিছুমান লোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সম্পদসমূহক ব্যৱহাৰ কৰাৰ বাবে খেল খেলিছে। পৃথিৱীৰ প্ৰতিখন দেশেই নিজৰ হাতত যি আছে তাকেই ৱেপনাইজ কৰাত লাগি পৰিছে। লাগিলে সেয়া সম্পদৰ ৱেপনাইজে নহওক কিয়, পেট্ৰল, ডিজেল, সাৰ, ঔষধ, টেকন'লজিৰ চিপছ, আনকি ভূখণ্ডকো আজি ৱেপনাইজ কৰা হৈছে। এনে এক সময়ত আমি যদি আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰ লৈ যোৱা 10 বছৰে সঠিক দিশত আগুৱাই নগলোহেঁতেন, তেন্তে কল্পনা কৰকচোন আমি কেনেকৈ এনে প্ৰত্যাহ্বানৰ দৃঢ়তাৰে মোকাবিলা কৰিলোহেঁতেন। আনহাতে আমাৰ প্ৰস্তুতিও বৰ্তমান ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। মোৰ মৰমৰ দেশবাসীসকল, ইয়াৰ বিপৰীতে আজি ভাৰতৰ মৰ্যাদা বিশ্বৰ দৰবাৰত সম্পূৰ্ণৰূপে বৃদ্ধি পাইছে। আজি ভাৰত সমগ্ৰ বিশ্বৰ বাবে এখন স্বীকৃত আৰু মৰ্যাদাপূৰ্ণ দেশ হিচাপে গঢ়ি উঠিছে। ভাৰতৰ হাতত এক সুস্থিৰ ৰাজনৈতিক জনাদেশ আছে, স্থিৰ চৰকাৰ আছে, ভাৰতৰ সক্ৰিয় গণতন্ত্ৰ আছে আৰু ভাৰতৰ এক শক্তিশালী ন্যায়িক ব্যৱস্থা আছে, আৰু আমাক সকলোকে সঠিক দিশ দেখুৱাবলৈ এখন শক্তিশালী সংবিধান আছে। এতিয়া সমগ্ৰ বিশ্বই আমাৰ এই সামৰ্থ্যক চিনাক্ত কৰি স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে, আৰু সেইবাবেই 2014 চনৰ পাছত বিশ্বৰ প্ৰায় 40খন দেশৰ সৈতে আমাৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। এতিয়া চাওকচোন এয়া কিমান ডাঙৰ এক সুযোগ আহি পৰিছে। কিন্তু মই ক'ব বিচাৰোঁ যে এই যিবোৰ ট্ৰেড এগ্ৰিমেণ্ট হৈছে সেইবোৰ এক অতিশয় গুৰুত্বপূৰ্ণ সুযোগ, আৰু সেইবাবেই মই বিশেষকৈ MSME খণ্ডক ক'ব বিচাৰিম যে আমি এই সুযোগটো হাতৰ পৰা যাবলৈ দিব নালাগে। আমি এতিয়া সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। ভাৰতত উৎপাদিত সামগ্ৰীয়ে যাতে বিশ্বৰ বজাৰত স্থান লাভ কৰে তাৰ বাবে আমি কাম কৰিব লাগিব। আমাৰ বস্ত্ৰ শিল্পই হওক, আমাৰ যন্ত্ৰপাতিয়েই হওক, নাইবা আমাৰ ঔষধেই হওক, আমি এই সুযোগ হেৰুৱাব নালাগে। কিন্তু গোলকীয় পৰ্যায়ৰ যিবোৰ মাপকাঠি আছে সেইবোৰ আমি পূৰ কৰিব লাগিব। বিশ্বত ইতিমধ্যে যি উপলব্ধ আছে আমি তাতকৈ ভাল বস্তু দিব লাগিব, আৰু সমগ্ৰ পৃথিৱীত যি পোৱা যায় আমি তাতকৈ সুলভ মূল্যত সামগ্ৰী যোগান ধৰিব লাগিব। পঞ্জাৱৰ লুধিয়ানাৰ পৰা আৰম্ভ কৰি তামিলনাডুৰ তিৰুপুৰলৈকে আমাৰ বস্ত্ৰখণ্ডই আজি সমগ্ৰ বিশ্বতে নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰে। কেৱল সিমানেই নহয়, কেৰালাৰ পৰা গুজৰাটলৈ আৰু তামিলনাডুৰ পৰা বংগলৈকে বিস্তৃত আমাৰ এই বিশাল সাগৰীয় উপকূল তথা আমাৰ মৎস্যজীৱী ভাই ভনীসকল, আজি এই FTAৰ বাবে আমাৰ মিছা মাছ ৰপ্তানিৰ এক অভূতপূৰ্ব সম্ভাৱনা গঢ়ি উঠিছে। আমাৰ সাগৰীয় খাদ্যবোৰক বিশ্বৰ বজাৰত এক সুকীয়া পৰিচয় প্ৰদানৰ সুযোগ আহি পৰিছে। মই বিচাৰিম যে আমি এই অনুকূল পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি একেলগে আগুৱাই যাব লাগিব। আমি এই কামবোৰ সফল কৰিবলৈ যত্ন কৰোঁ আহক। মোৰ মৰমৰ দেশবাসীসকল, মই আপোনালোকৰ সন্মুখত যি ভূমিকা দাঙি ধৰিছো তাৰ আঁৰত থকা 2047 চনৰ লক্ষ্যটো এই শক্তিশালী ভেটিৰ ওপৰতে থিয় দি আছে। 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য হ'ল যোৱা 10-12 বছৰত দেশবাসীয়ে যি সামৰ্থ্য প্ৰদৰ্শন কৰিছে সেই সামৰ্থ্যৰে এক অবিচ্ছেদ্য অংশ, আৰু সেইবাবেই মোৰ মৰমৰ ভাই ভনীসকল, এই শতিকাটোৰ এক চতুৰ্থাংশ সময় ইতিমধ্যে পাৰ হৈ গৈছে আৰু পৰৱৰ্তী এক চতুৰ্থাংশ সময় আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া আমি থমকি ৰ'ব নোৱাৰোঁ, গতিও ৰুদ্ধ হ'ব নোৱাৰে। আমাৰ দিশ ইতিমধ্যে নিৰ্ধাৰিত হৈ গৈছে আৰু আমি লক্ষ্যত উপনীত হ'বই লাগিব। গতিকে আমি আমাৰ কৰ্ম সংস্কৃতি সলনি কৰিব লাগিব। আমাৰ কৰ্ম সংস্কৃতি সলনি কৰাৰ লগে লগে আমি আমাৰ চিন্তাধাৰাও সলনি কৰিব লাগিব, আমাৰ কামৰ গতিও সলনি কৰিব লাগিব। যিবোৰ কাম যোৱা 5-7টা দশকত সম্পূৰ্ণ হোৱা নাই সেইবোৰ কাম আমি অনাগত 5-7 বছৰৰ ভিতৰতে কৰি দেখুৱাব লাগিব, আৰু দেশৰ যুৱশক্তিৰ ওপৰত, নৱপ্ৰজন্ম, মাতৃ আৰু ভগ্নীসকল, কৃষকসকলৰ ওপৰত তথা শ্ৰমিকসকলৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে যে আমি এই সপোনটোক বাস্তৱায়িত কৰিব পাৰোঁ, আৰু সেইবাবে আমি সংস্কাৰৰ গতি অধিক ত্বৰান্বিত কৰিম।

আৰু যেতিয়া মই ৰিফৰ্মৰ কথা কৈ আছো তেতিয়া এই ৰিফৰ্ম আমাৰ বাবে কেৱল এক বাধ্যবাধকতা নহয় নতুবা এই ৰিফৰ্ম আমাৰ বাবে কেৱল কোনো এটা মুখৰ শব্দ নহয় আমাৰ বাবে সংস্কাৰ হ'ল এক দৃঢ় বিশ্বাস এই সুদৃঢ় বিশ্বাসৰ বাবে আজি আমি ৰিফৰ্ম এক্সপ্ৰেছৰ যাত্ৰাত অগ্ৰসৰ হৈছো আৰু আমি অনাগত দিনবোৰতো নেক্সট লেভেল ৰিফৰ্মৰ দিশে আগুৱাই যাম সেইবাবে চৰকাৰ সমাজ উদ্যোগ উৎপাদক আৰু কৃষক প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ পৰম্পৰাগত ব্যৱস্থাৰ সংস্কাৰ কৰিব লাগিব আমাৰ চিন্তাধাৰাত সংস্কাৰ আনিব লাগিব আৰু আমাৰ লক্ষ্যসমূহৰো সংস্কাৰ কৰিব লাগিব আৰু সেইবাবেই মোৰ মৰমৰ দেশবাসীসকল আমি এক নিৰ্দিষ্ট দিশত আগুৱাই যোৱাৰ সংকল্প লৈ যাত্ৰা কৰিব লাগিব মই আজি সেই যুগটোকো সোঁৱৰিব বিচাৰিম যেতিয়া ভাৰতৰ সামৰ্থক আমি সপ্ত হিন্দুৰ ৰূপত জানিছিলো বুজি পাইছিলো আৰু শুনিছিলো এতিয়া বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ বাবে এক নতুন ধাৰাৰ প্ৰয়োজন আজি লাল কিল্লাৰ প্ৰাংগণৰ পৰা মই দেশৰ সন্মুখত শক্তিৰ সপ্ত ধাৰাৰ আহ্বান জনাইছো আগন্তুক পাঁচ সাত বছৰৰ ভিতৰত যি কাম যোৱা পাঁচ সাতটা দশকত সম্ভৱ হোৱা নাছিল সেই কাম আমি সপ্তধাৰাৰ সামৰ্থ্য আৰু শক্তিৰে কৰি দেখুৱাম আমি দেশক এক নতুন উচ্চতা আৰু নতুন গতি প্ৰদান কৰিম নতুন লক্ষ্যসমূহ অতিক্ৰম কৰাৰ সামৰ্থ্য প্ৰদান কৰিম আৰু ইয়াৰ সমান্তৰালভাৱে দেশৰ যুৱশক্তিৰ সামৰ্থ্যক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হ'ব তেওঁলোকৰ শক্তিক সংযোগ কৰা হ'ব আগন্তুক দিনবোৰত মই যেতিয়া সপ্তধাৰাৰ কথা কওঁ সেই সপ্তধাৰাৰ প্ৰথম শক্তিটো হ'ল উৎপাদনৰ শক্তি মোৰ মৰমৰ দেশবাসীসকল আমি মেনুফেকচাৰিং চেক্টৰটোক আগুৱাই লৈ যাব লাগিব আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে আমি সৰু সৰু শক্তি ভাণ্ডাৰো গঢ়িব লাগিব আৰু ডাঙৰ ডাঙৰ প্ৰডাক্টো তৈয়াৰ কৰিব লাগিব সমগ্ৰ ভেল্যু চেইন আমাৰ নিজৰ হ'ব লাগিব আৰু সেই লক্ষ্য আগত ৰাখি আমাৰ বাবে উপাদানবোৰৰো প্ৰয়োজন আৰু আমাক কমপ্লিট মেনুফেকচাৰিং তথা সম্পূৰ্ণ প্ৰডাক্টৰো প্ৰয়োজন আছে ডিজাইনৰ পৰা মেনুফেকচাৰিং পৰ্যন্ত ভাৰতক গোলকীয় যোগান শৃংখলাৰ এক অংশ কৰি তুলিব লাগিব ভৰসাপূৰ্ণ কেন্দ্ৰ হৈ উঠিব লাগিব ইয়াৰ বাবে মই তিনিটা বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব বিচাৰোঁ উৎপাদনৰ ক্ষেত্ৰখনত জড়িত মোৰ যিসকল ভাই ভনী আছে এয়া আপোনালোকৰ বাবে এক বিশেষ সুযোগ এই সুযোগক অথলে যাবলৈ নিদিব আৰু ইয়াৰ বাবে আমি কষ্ট মান আৰু দক্ষতাৰ ক্ষেত্ৰত গোলকীয় মানৰ সৈতে সমানে খোজ মিলাব লাগিব আমাৰ ফেক্টৰীবোৰ প্ৰতিযোগিতামূলক হ'ব লাগে আমাৰ প্ৰডাক্টবোৰ ইউজাৰ ফ্ৰেণ্ডলি হ'ব লাগে আৰু আমাৰ পেকেজিং বিশ্বৰ বাবে মন পৰসা তথা আকৰ্ষণীয় হ'ব লাগে জিৰ' ডিফেক্ট প্ৰিচিছন মেনুফেকচাৰিং এইবোৰ আমাৰ পৰিচয় হ'ব লাগে প্ৰতিগৰাকী মেনুফেকচাৰাৰ প্ৰতিগৰাকী উদ্যমী প্ৰতিটো এম এছ এম ইক মই ক'ব বিচাৰোঁ যে গোলকীয় বজাৰত আমাৰ পৰিচয় নিৰ্ভৰযোগ্যতা আৰু গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব লাগে গুণগত মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু সেইবাবেই আমাৰ মন্ত্ৰ হ'ব লাগে কোৱালিটি কোৱালিটি আৰু কোৱালিটি এয়াই আমাৰ গ্ল'বেল ব্ৰেণ্ড ভেল্যু হৈ পৰিব মোৰ মৰমৰ দেশবাসীসকল এই সপ্তধাৰাৰ দ্বিতীয় শক্তি হ'ল কৃষি আৰু খাদ্য উৎপাদন ফুড প্ৰচেচিঙৰ ব্যাপক প্ৰসাৰৰ সৈতে আমি এই দিশত আগুৱাই যাব লাগিব আমাৰ কৃষকসকলৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ বজাৰ মুকলি হৈ পৰিছে আৰু এফ পি অ'সমূহৰ জৰিয়তে আমি এখন বৃহৎ বজাৰ লাভ কৰিছোঁ আমি সেই স্থানত উপনীত হ'ব লাগিব আমি সেই কামত হাত দিব লাগিব আমি পথাৰৰ পৰা আৰম্ভ কৰি ৰপ্তানি বজাৰলৈকে যাত্ৰা কৰিব লাগিব সেয়া আমাৰ পৰম্পৰাগত খাদ্যই হওক আমাৰ মিলেটছ আমাৰ মছলা অথবা আমাৰ ফল মূলেই হওক আমাৰ হাতত সকলো আছে সেই সকলোবোৰ গ্ল'বেল ব্ৰেণ্ড হ'ব লাগে কৃষকসকলে ৰাসায়নিক সাৰমুক্ত কৃষিত গুৰুত্ব দিব লাগিব কিয়নো বিশ্বত ইয়াৰ চাহিদা আৰু অধিক বৃদ্ধি পাব লগতে যিবোৰ কৃষি সামগ্ৰী সকলো দিশতে গোলকীয় মানৰ হ'ব সেইবোৰেৰে আমি সহজে বিশ্ব বজাৰত স্থান লাভ কৰিব পাৰিম সপ্তধাৰাৰ তৃতীয়টো শক্তি হৈছে প্ৰযুক্তি আৰু উদ্ভাৱন মৰমৰ দেশবাসীসকল আজিৰ যুগটো হৈছে এ আই কোৱাণ্টাম স্পেচ ৰবটিক্স আৰু ডাটা চেণ্টাৰৰ যুগ সম্পূৰ্ণ

মাতৃৰ মৰমৰ সন্তানক কাঢ়ি লৈ গ'ল আৰু তেওঁলোকৰ জীৱন ধ্বংস কৰি দিলে, প্ৰতিগৰাকী পিতৃ মাতৃৰ সপোন ভাঙি দিলে। এই নক্সালবাদে চাৰিটা দশক ধৰি ভাৰতৰ এটা বৃহৎ অংশক, এটা বৃহৎ জনসংখ্যাক নিজৰ কবলত ৰাখিছিল। বন্দুকৰ নলীৰ সহায়ত তেওঁলোকক দবাই ৰখা হৈছিল, সংবিধানৰ নীতি নিয়ম ধূলিহাত কৰি দিয়া হৈছিল আৰু দেশৰ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ আৰক্ষী সুৰক্ষা বাহিনীৰ চাৰে 3000তকৈও অধিক জোৱান শ্বহীদ হ'বলগীয়া হ'ল। যুদ্ধৰ সময়ত যিমান সৈন্যই মৃত্যুবৰণ কৰে তাতকৈ অধিক আমাৰ আৰক্ষী জোৱানে নিজৰ জীৱন বাজি লগাবলগীয়া হ'ল যাতে দেশৰ সাধাৰণ জনতাই নিৰাপত্তা লাভ কৰিব পাৰে। এই নক্সালবাদে দেশৰ মাটিক ৰক্তাক্ত কৰি তুলিছিল। 2014 চনত যেতিয়া আপোনালোকে আমাক সেৱা কৰাৰ সুযোগ দিছিল, সেইদিনাই আমি সংকল্প লৈছিলোঁ যে আমি দেশক নক্সালবাদৰ পৰা মুক্ত কৰিম। আৰু আজি মই আনন্দিত যে হিংসাত্মক কাৰ্যৰ বাবে নক্সাল মাওবাদীৰ এতিয়া শেষ উশাহ ল'বলৈকো হয়তো কোনো শক্তি বাকী থকা নাই। ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ দিশত আমি আগবাঢ়িছোঁ। যিবোৰ ঠাইত এই সময়ত নক্সালবাদীৰ গুলী চলিছিল, এই সময়ত তেজৰে ৰাঙলী হৈ পৰিছিল। আজি সেই একেটা নক্সাল প্ৰধান অঞ্চলত, সেই ঠাইত নক্সাল মুক্ত হোৱাৰ বাবে বিকাশ, বিশ্বাস আৰু প্ৰয়াসৰ তিৰংগ পতাকা উৰিছে। মোৰ মৰমৰ দেশবাসীসকল, কিন্তু আমি এই প্ৰত্যাহ্বানক কোনো কাৰণতে তুচ্ছ জ্ঞান কৰা উচিত নহয়। এই প্ৰত্যাহ্বানৰ পৰা আমি আৰু অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে। বহু বছৰ ধৰি দেশৰ শাসন ক্ষমতাৰ বিভিন্ন স্তৰত মাওবাদী চিন্তাৰ মানুহে নিজৰ স্থান বনাই বহি আছিল, আনকি চৰকাৰী কমিটিবোৰতো তেওঁলোক উপদেষ্টা হিচাপে আছিল। এই মাওবাদী চিন্তাধাৰাই এসময়ত চৰকাৰী নীতিবোৰক প্ৰভাৱিত কৰিছিল। মোৰ মৰমৰ দেশবাসীসকল, হাবিয়ে বন্নিয়ে লুকাই থকা সশস্ত্ৰ নক্সালবাদীসকলক নিৰ্মূল কৰি দেশক সেই সংকটৰ পৰা মুক্ত কৰাত আমি সফলতা লাভ কৰিছোঁ। কিন্তু সশস্ত্ৰ নক্সালবাদীসকল গ'ল যদিও, যিবোৰ বৌদ্ধিক নক্সালবাদী আছে, সেই বৌদ্ধিক নক্সালবাদীসকল আজিও উপযুক্ত সুযোগৰ সন্ধানত আছে। তেওঁলোকে এতিয়াও হিংসা আৰু অৰাজকতাৰ পথ বিচাৰি ফুৰিছে। সমাজক বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰণকৌশল অৱলম্বন কৰিছে। এই বৌদ্ধিক নক্সালবাদীসকলক চিনাক্ত কৰিব লাগিব, তেওঁলোকক সমাজৰ পৰা বিচ্ছিন্ন কৰিব লাগিব। এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি মূলসুঁতি, সেই দিশত দেশৰ যুৱ প্ৰজন্মক একত্ৰিত কৰিব লাগিব। মৰমৰ দেশবাসীসকল, এখন সুৰক্ষিত ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব। প্ৰত্যাহ্বান সীমাৰ ভিতৰতে হওক বা সীমান্তৰ বাহিৰতেই হওক, ভাৰত আজি প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু হৈ আছে। আজিকালি যুদ্ধৰ ধৰণ সলনি হৈছে, এতিয়া যুদ্ধ কেৱল সীমান্ততে হ'ব এনে কোনো নিশ্চয়তা নাই। এতিয়া যুদ্ধৰ লক্ষ্য হৈছে দেশৰ অভ্যন্তৰত থকা ৰিফাইনেৰীসমূহ অথবা বেংকিং খণ্ডসমূহ। কেৱল সিমানেই নহয়, আনকি ডেটা চেণ্টাৰসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লৈ এতিয়া যুঁজৰ এক নতুন ৰূপ দেখা পোৱা গৈছে, য'ত দেশৰ আন্তঃগাঁথনি ধ্বংস কৰা হৈছে আৰু উদ্যোগসমূহক কোঙা কৰি পেলোৱা হৈছে। আমি যোৱা বছৰ মিছন সুদৰ্শন চক্ৰ ঘোষণা কৰিছিলোঁ আৰু বৰ্তমান দ্ৰুতগতিৰে ইয়াৰ কাম চলি আছে। আজি আমাৰ ডিফেন্স এক্সপৰ্ট প্ৰায় 50 গুণ বৃদ্ধি পাইছে আৰু পৃথিৱীৰ প্ৰায় 100খন দেশত আমাৰ অস্ত্ৰ শস্ত্ৰসমূহ ৰপ্তানি হৈছে। বিশ্ব দৰবাৰত ভাৰতৰ প্ৰতিষ্ঠা লাহে লাহে বৃদ্ধি পাইছে আৰু সলনি হোৱা সময়ৰ লগত খোজ মিলাই আমি আধুনিক অস্ত্ৰ শস্ত্ৰৰ দিশত কাম কৰিব লাগিব। আমাৰ সৈন্য বাহিনীৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগিব, কিন্তু তাৰ লগতে আমি দেশৰ নাগৰিকসকলকো সাজু কৰি তুলিব লাগিব। যোৱা শতিকাৰ যুদ্ধসমূহৰ বাবে আমাৰ দেশত যি চিভিল ডিফেন্সৰ ব্যৱস্থা গঢ়ি তোলা হৈছিল, সেইবোৰ এতিয়া পুৰণি হৈছে। সেইবাবেই আজি মই লাল কিল্লাৰ পৰা এই কথা ঘোষণা কৰিছোঁ যে আমি অনাগত দিনবোৰত চিভিল ডিফেন্সৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিম। আমি তেওঁলোকক আধুনিক প্ৰতিৰক্ষা ব্যৱস্থাৰ সৈতে চিনাকি কৰাম। আধুনিক সংকটৰ পৰা নাগৰিকসকলক ৰক্ষা কৰাৰ বাবে কি কি ব্যৱস্থা কৰিব পাৰি, সেই সকলোবোৰ ইয়াত অন্তৰ্ভুক্ত হ'ব। চিভিল ডিফেন্সৰ আধুনিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ আমি এটা অতি বিশাল স্বেচ্ছাসেৱী বাহিনী গঠন কৰিবলৈ গৈ আছো। মোৰ মৰমৰ দেশবাসীসকল, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আজি আমাৰ ভগ্নী আৰু কন্যাসকলৰ অৱদান অনন্য, যি আমাৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। যুঁজাৰু বিমান চলোৱাৰ পৰা আৰম্ভ কৰি অসামৰিক বিমান পৰিবহণলৈকে আমাৰ কন্যাসকলক আজি সকলোতে আগশাৰীত দেখা পোৱা

0: কেতিয়াবা এটা বানান লিখে, কেতিয়াবা আন এটা বানান লিখে, আৰু ইয়াৰ বাবে সঠিক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এতিয়া যিহেতু টেকনলজি উপলব্ধ হৈছে, গতিকে এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে আপুনি নিজেই এই লোকপিয়লত নিজৰ তথ্যসমূহ নিজৰ মোবাইল ফোনৰে অন্তৰ্ভুক্ত কৰিব পাৰিব। পাছত কোনোবা চৰকাৰী বিষয়া বা প্ৰতিনিধি আহি সেই সন্দৰ্ভত আপোনাৰ সৈতে আলোচনা কৰিব। কিন্তু পৰিয়ালৰ সকলোৱে একেলগে বহি যদি ডিজিটেলি নিজৰ পঞ্জীয়ন কৰাই দিয়ে, তেন্তে সকলো সূক্ষ্ম বিৱৰণ তথা বানানৰ ক্ষেত্ৰতো কোনো ভুল নৰয়। আমাক দিয়া কোনো তথ্যতে যাতে ভুল নাথাকে, আপোনালোকে যিমানেই সঠিক তথ্য দিব সিমানেই দেশক আগুৱাই লৈ যোৱাত সহায় হ'ব। আৰু সেইবাবেই মই দেশৰ যুৱ প্ৰজন্মক কওঁ যে আপোনালোকে নিজৰ পৰিয়ালৰ সদস্যসকলক একেলগে বহুৱাই লৈ সম্পূৰ্ণ ফৰ্মখন ভালদৰে বুজি লওক। প্ৰথমে কাগজত ফৰ্মখন পূৰণ কৰি লওক, কিবা ভুল থাকিলে সেইটো শুদ্ধ কৰি লওক, আৰু তাৰ পাছত টেকন'লজিৰ সহায়ত ডিজিটেলি সেইটো আপলোড কৰি দিয়ক। আপোনালোকে চাওক দেশে ইমান এটা ডাঙৰ কাম কৰিব পাৰিব, আৰু দেশৰ সময় আৰু শক্তিও সঠিক কামত ব্যৱহাৰ হ'ব। সেইবাবেই মই মোৰ দেশৰ যুৱ প্ৰজন্মক লোকপিয়লৰ এই কামত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহ্বান জনাইছোঁ। মোৰ মৰমৰ দেশবাসী, মই লাল কিল্লাৰ পৰা পঞ্চ প্ৰাণৰ যি কথা কৈছিলোঁ, এই পঞ্চ প্ৰাণে দেশক নিজৰ আত্মগৌৰৱৰ দিশে আগুৱাই লৈ যোৱাৰ লগতে লক্ষ্যসমূহ অতিক্ৰম কৰাৰ সামৰ্থ্যৰ সৈতে আগবাঢ়ি যাবলৈ এক বৃহৎ সমল প্ৰদান কৰিছে। আমি প্ৰতিটো মুহূৰ্ততে দাসত্বৰ মানসিকতা মচি পেলাবই লাগিব। নেতাজী সুভাষ চন্দ্ৰ বসুৱে যিখন ভাৰতৰ সপোন দেখিছিল, বাবা চাহেব আম্বেদকাৰ, পণ্ডিত নেহৰুৱে যি সপোন দেখিছিল, চৰ্দাৰ পেটেলে, ভগৎ সিঙে, শুকদেৱে আৰু ৰাজগুৰুৱে যি সপোন দেখিছিল, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, ভগৱান বিৰচা মুণ্ডা আৰু জ্যোতিবা ফুলেই যিখন ভাৰতৰ সপোন দেখিছিল, আমি সেই সপোন সাৰ্থক কৰিব লাগিব। সেই সকলোৰে পৰা অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাওঁ। আহক আমি পুনৰবাৰ সংকল্প লওঁ, নিজতকৈ দেশৰ স্বাৰ্থ সদায় সৰ্বপ্ৰথম, নিজতকৈ দেশৰ স্বাৰ্থ সদায় আগত হওক আৰু কৰ্তব্যই আমাৰ পৰিচয় হৈ পৰক। মই সকলো দেশবাসীক ক'ব খোজোঁ যে এয়া আমাৰ সময়, মৰমৰ দেশবাসী, এয়া আমাৰ সময়, এয়া আমাৰ সুযোগ আৰু এয়া আমাৰ সংকল্প। আহক আমি সপোনবোৰক সংকল্পলৈ ৰূপান্তৰিত কৰোঁ, সংকল্পক সামৰ্থ্যলৈ পৰিণত কৰোঁ আৰু সামৰ্থ্যক সফলতালৈ পৰিৱৰ্তন কৰোঁ। আহক আমি আমাৰ প্ৰতিটো খোজ দেশৰ উন্নয়নৰ খোজ হিচাপে গঢ়ি তোলো, খোজত খোজ মিলাই, হৃদয়ৰ সৈতে হৃদয়ৰ সংযোগ ঘটাই, লক্ষ্যৰ সৈতে সংযোজিত হৈ থাকক। এগছি বন্তিৰ পৰা হাজাৰটা বন্তি জ্বলি উঠক। আহক সকলো একত্ৰিত হওঁ। এই মংগল উৎসৱত এক ভাৱনাৰ সৈতে আমি বিকশিত ভাৰতৰ সংকল্প লওঁ। আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালো। মোৰ সৈতে কওক, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়।
1: ইমানপুৰে শ্ৰোতাসকলে আমাৰ দেশৰ অশীতিতম স্বাধীনতা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ লালকিল্লাৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰৰ AI সংস্কৰণ শুনিলে। এই অনুষ্ঠানটি অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:40 গৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।